আকাশবাণী তেজপুৰ, আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 21 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 6 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: সি প্ৰত্যেক মানুহৰ মনত সত্য। সংসাৰী ভাৱৰ মানুহৰ মনত যি বস্তুৰ সলনি টকা আহে সেই সত্য, যাৰ সলনি টকা নাহে সেই অসত্য। প্ৰভুত্বৰ আকাংক্ষা থকা লোকৰ মনত যিয়েই লগৰ মানুহৰ ওপৰত সৰ্বাধিনায়ক হোৱাৰ আকাংক্ষা পূৰ্ণ কৰে সেয়ে সত্য, আন সকলোৱেই অসত্য। যি জীৱনৰ বিশেষ প্ৰিয় আকাংক্ষাৰ হৃদয় স্পন্দনৰ প্ৰতিধ্বনি নতুলে তাত মানুহে একো বিচাৰি নাপায়। যিবিলাকে ধন, সোণ, নাম নাইবা আন যিকোনো ভোগক জীৱনৰ শক্তিসমূহৰ সলনি লক্ষ্য কৰি লয়, যাৰ মনত ৰণ সাজত যুদ্ধং দেহি বুলি দপ্তপাই যুদ্ধযাত্ৰা কৰাই শক্তি প্ৰকাশৰ চিন, যাৰ মনত ইন্দ্ৰিয় সুখেই জীৱনৰ একমাত্ৰ সুখ, তেওঁলোকৰ বাবে সত্য, বিবেক আদি কথাবোৰৰ কোনো মূল্য নাই। অজ্ঞান, অসাম্য আৰু কামনা এই তিনিটা মানুহৰ দুখৰ কাৰণ, আৰু সেইবোৰৰ প্ৰতিটিৰ লগত আনটিৰ অনিবাৰ্য সম্বন্ধ। এজন লোকে আন মানুহতকৈ, আনকি জন্তুতকৈ নিজকে ডাঙৰ বুলি ভাবিবৰ কি কাৰণ আছে? সকলোতে একে সাম্যই বিৰাজ কৰিছে। বহুতে ক'ব এই ভাৱ সন্ন্যাসীৰহে উপযুক্ত, আমাৰ দৰে গৃহস্থী লোকৰ কাৰণে নহয়। অৱশ্যে সংসাৰৰ নানা কাম কৰিবলগা হোৱা গৃহস্থই সম্পূৰ্ণৰূপে এই সাম্য ভাৱ লাভ কৰিব নোৱাৰে। কিন্তু সেই সাম্য লাভ কৰা সকলো সমাজ, সমগ্ৰ মানৱ জাতি, সকলো জীৱ আৰু সমুদায় প্ৰকৃতিৰ আদৰ্শ। অসাম্যই মানৱ প্ৰকৃতিৰ দুখৰ কাৰণ, মানৱ জাতিৰ ওপৰত অভিশাপ, সকলো দুৰ্গতিৰ মূল। ইয়াৰ পৰাই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক সকলো বন্ধনৰ উৎপত্তি। ঈশ্বৰক সকলো ঠাইতে সমভাৱে অৱস্থিত দেখি তেওঁ আত্মাৰে আত্মাক হিংসা নকৰে, গতিকে তেওঁ পৰম গতি লাভ কৰে। অলপ কথাতে এটা শ্লোকত এইদৰেই মুক্তিৰ বিশ্বজনীন পথ দেখুওৱা হৈছে।
1: মুকুতামালা, আজিৰ মুকুতামালা স্বামী বিবেকানন্দৰ বাণীৰে সজোৱা হ'ল।

পরিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে।

আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শিল্পী নিশাদ এছ বক্ৰী। এটি খেয়াল ৰাগ বাহাদুৰী তৰী।

ইমান পৰে শ্ৰোতাসকলে, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিশাদ এছ বক্ৰীৰ কণ্ঠৰ বাহাদুৰী তৰি ৰাগৰ এটি খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি নিশা 9:30 বজাত দীপক কুমাৰ শৰ্মা ৰচিত নাটক পুৱতি তৰাৰ হাঁহি, প্ৰযোজনা নয়ন প্ৰসাদৰ। পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা সোপান শিতানত সাংবাদিকতা আৰু যুৱ প্ৰজন্ম, এই বিষয়ে সাংবাদিক বিশ্বজিৎ দাসৰ সৈতে এটি কথোপকথন, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:25 বজাত গয়া শ্ৰোতাৰ অনুষ্ঠানত চিপাঝাৰ অঞ্চলৰ হাতীমুৰীয়া গাঁৱত বাণীবদ্ধ কৰা অনুষ্ঠান প্ৰচাৰ কৰা হ'ব, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহাৱস্থানলৈ, এই বিষয়ে আলোচনাত ভাগ ল'ব প্ৰিয়ংকা হাতীমতা আৰু সুশ্ৰী পাটোৱাৰীয়ে। আঁত ধৰিব

মানস জ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 ক্ৰীড়া বাৰ্তা, 7:30 ফিফা ৱৰ্ল্ড কাপ 2026 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত মেণ্টেল হেলথ এণ্ড এৱেৰনেছ, এই বিষয়ে ডাঃ নিমি বৰগোহাঁইৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7 আৰু সন্ধিয়া 7 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 8:30 গীতিমালিকাৰ শিল্পী মনোৰঞ্জন গগৈ, মঞ্জুস্না গোস্বামী মহন্ত, অসীমজ্যোতি বৰুৱা, ৰিণ্টিমণি ডেকা আৰু প্ৰসন্নলাল, 9:15 জিলাৰ ৰেহৰূপ, 9:20 চিত্ৰগীত, 10:00 হাতে বাটে সুৰৰ আৱেশ। অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

পুৱা 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ। দিনৰ 12:15 বজাত গীত আৰু গজল। 12:30 বজাত সুৰৰ কৰণি। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:15 বজাত মামণি গগৈ বৰুৱাৰ কণ্ঠৰ গীত। 1:20 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শান্তনু বিশ্বাসৰ কণ্ঠৰ খেয়াল ৰাগ শুদ্ধ সাৰাং। 1:50 বজাত নবনীতা দাসৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব। 8:00 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

বিয়লি 3:05 জুবিন গাৰ্গৰ কণ্ঠৰ গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামীৰ ৰচিত আলেখ্য থমাছ এলভা এডিশ্যনৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হয়।

সন্ধিয়া 7:35 পূবালীৰ সুৰ অনুষ্ঠানত অসীময় ইংতি আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত, নিশা 9 বজাত চিত্ৰগীত। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠান ভাগ লোবলৈ আপুনি আমালৈ হোয়াটসঅ্যাপত মেসেজ কৰিব পাৰে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্রমৰ ভিত্তিত ছাত্রছাত্রীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্রচারৰ সময় প্রতি সোম বুধ আৰু শুক্রবাৰে বিয়লি 5:45
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528
1: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে প্রতিখন ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী

জিন উক্ত ডিম্বকোষৰ জিনম অৰ্থাৎ ক্ৰমোজমৰ সৈতে সংলগ্ন হৈ পৰে। এতিয়া এই বহিৰাগত জিনযুক্ত নিষিক্ত ডিম্বকোষ সংশ্লিষ্ট জন্তু প্ৰজাতিৰ মাইকী জন্তুৰ গৰ্ভত কৃত্ৰিমভাৱে স্থাপন কৰা হয়। ইয়াৰ পাছত উক্ত ডিম্বকোষ মাতৃগৰ্ভত স্বাভাৱিকভাৱে বিভাজিত আৰু বিকশিত হৈ পূৰ্ণাংগ জন্তু পোৱালিৰ জন্ম হয়। এই ট্ৰেনজেনিক জন্তু 1982 চনত সৰ্বপ্ৰথমে ট্ৰেনজেনিক এণ্ড্ৰোৰ সৃষ্টি কৰা হয়। বৃদ্ধিকাৰক হৰ্মোনৰ জিনৰ সৈতে মাইক্ৰ ইনজেকশ্যন

জন্ম হয় এই ট্ৰেন্সজেনিক জন্তু। 1982 চনত সৰ্বপ্ৰথমে ট্ৰেন্সজেনিক এন্ডুৰৰ সৃষ্টি কৰা হয়। বৃদ্ধিকাৰক হৰ্মনৰ জিনৰ সৈতে মাইক্ৰ' ইনজেকশ্যন পদ্ধতিৰে DNA সংস্থাপন কৰি ট্ৰেন্সজেনিক এন্ডুৰ সৃষ্টি কৰা হৈছিল। পাছলৈ এনে পদ্ধতিৰে কুকুৰা, গৰু, গাহৰি, মাছ, শহা, পহু, ভেড়া, ছাগলী আদি গুৰুত্বপূৰ্ণ জন্তুৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰা হয়। এনে ট্ৰেন্সজেনিক জন্তু সৃষ্টি কৰাৰ উদ্দেশ্য হ'ল উন্নতমানৰ মাংসবিহিত জন্তু সৃষ্টি কৰা, অতি দ্ৰুতভাৱে প্ৰয়োজনীয় আকাৰলৈ বৃদ্ধি হোৱা, বিভিন্ন ৰোগৰ প্ৰতিৰোধ শক্তি প্ৰদান কৰা ইত্যাদি। ভৱিষ্যতৰ ট্ৰেন্সজেনিক জন্তু সৃষ্টিৰ অন্যতম লক্ষ্য হ'ব যাতে ইবিলাকৰ দেহত মানুহৰ চিকিৎসাৰ বাবে লগা গুৰুত্বপূৰ্ণ প্ৰটিন সংশ্লেষিত হয় আৰু সংশ্লেষণৰ পাছত গাখীৰৰ সৈতে নিখৰিত হয়। এনেদৰে এক নতুন বাণিজ্যিক কৰ্মক্ষেত্ৰৰ সৃষ্টি হৈছে যাৰ নাম আণৱিক পাম বা মলিকুলাৰ ফাৰ্মিং। ইয়াৰ উপৰিও নিউক্লিয়াছ সংস্থাপন, ক্ৰমোজম সংস্থাপন আদিৰ জৰিয়তেও নতুন চৰিত্ৰ বিশিষ্ট জন্তু সৃষ্টি কৰাটো সম্ভৱ হৈছে। প্ৰথম প্ৰক্ৰিয়াত কোনো ডিম্বকোষৰ পৰা কৃত্ৰিমভাৱে নিউক্লিয়াছটো আঁতৰাই দি তাৰ ঠাইত অন্য কোনো নিৰ্বাচিত নিষিক্ত ডিম্বকোষৰ নিউক্লিয়াছ সংস্থাপন কৰা হয়। দ্বিতীয় প্ৰক্ৰিয়াত কোনো দেহজ কোষৰ নিৰ্দিষ্ট ক্ৰমোজম বা ক্ৰমোজমৰ অংশ আহৰণ কৰি সেয়া নিষিক্ত ডিম্বকোষত ভৰাই দিয়া হয়। পাছত এনে ডিম্বকোষ সংশ্লেষিত প্ৰজাতিৰ মাইকী জন্তুৰ গৰ্ভত স্থাপন কৰা হয়। পাছত সেয়া মাতৃগৰ্ভত স্বাভাৱিকভাৱে বিভাজিত আৰু বিকশিত হৈ নতুন চৰিত্ৰবিশিষ্ট পোৱালিৰ জন্ম হয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in।

আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খান্তিক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠকৰ আয়োজন কৰা হৈছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি নৰৱে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিব। ত্ৰিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ইণ্ডোনেছিয়াত উপস্থিত হ'ব। এয়া হ'ব শ্ৰীমোদীৰ চতুৰ্থবাৰৰ বাবে ইণ্ডোনেছিয়া ভ্ৰমণ তথা 2018 চনৰ মে'ত সংহত কৌশলগত অংশীদাৰিত্বলৈ দুয়োখন দেশৰ সম্পৰ্ক উন্নীত হোৱাৰ পাছত প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়াণ্টোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে এই অংশীদাৰিত্বৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মূলতঃ জাকাৰ্টাত কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ লগতে ইণ্ডোনেছিয়াৰ সাংস্কৃতিক আৰু ঐতিহাসিক চহৰ য়োগ্যাকাৰ্টা ভ্ৰমণ কৰিব। জাকাৰ্টাত শ্ৰীমোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিব। উল্লেখযোগ্য যে ভাৰতৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক খণ্ড মালাক্কা প্ৰণালীৰ নিৰাপত্তা আৰু স্থিৰতাৰ ক্ষেত্ৰত ইণ্ডোনেছিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই প্ৰণালী ভাৰত মহাসাগৰীয়

ৰাষ্ট্ৰ হিচাপে কেৱল ভাৰতৰ বাবেই নহয় বৰঞ্চ গোলকীয় অৰ্থনীতিৰ বাবেও অতি গুৰুত্বপূৰ্ণ। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী তিনিদিনীয়া কাৰ্যসূচীৰে 8 জুলাইত মেলবৰ্ণত উপস্থিত হ'ব। তাত তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনত দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয়, বিশেষকৈ গুৰুত্বপূৰ্ণ খনিজ সম্পদ, চাইবাৰ সুৰক্ষা, যোগান শৃংখলাৰ স্থিতিস্থাপকতা, উন্নত প্ৰযুক্তি আদি সন্দৰ্ভত আলোচনা কৰিব। শ্ৰীমোদীয়ে লগতে ভাৰত অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ শীৰ্ষ ব্যৱসায়িক নেতাসকলক উদ্দেশ্যি ভাষণ দিব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত তেওঁ দুদিনীয়া সূচীৰে 10 জুলাইত নিউজিলেণ্ডলৈ যাব। শ্ৰীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই বিগত দুবছৰত বিশেষ অগ্ৰগতি লাভ কৰা বাণিজ্য, বিনিয়োগ আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে দেশখনৰ অগ্ৰণী ব্যৱসায় আৰু ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময় কৰিব। ভাৰত আৰু নিউজিলেণ্ডৰ জনসাধাৰণৰ মাজৰ শক্তিশালী সম্পৰ্ক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় মন্ত্ৰালয়ৰ 5ম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। সহযোগিতাৰে সমৃদ্ধি দৃষ্টিভংগীৰে প্ৰতিষ্ঠা দিৱস সমাৰোহ উদযাপিত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই উপলক্ষে শ্ৰীশ্বাহে বিভিন্ন পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰে ভিতৰত 231টা শস্য মজুত ভঁৰাল, সহকাৰ ভেনৰ ভূমিপূজন, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ কলাকৰ্ষণ চৌহদৰ ভূমিপূজন, ৰাষ্ট্ৰীয় সমবায় তথ্য আধাৰ NCD 3.0 উদ্বোধন, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ দুগ্ধ যোগান পৰ্যালোচনা পৰ্টেল মুকলি আদি কাৰ্যসূচী আছে। এই অনুষ্ঠানতে ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেড আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। ইয়াৰ জৰিয়তে বীজ ব্যৱস্থা আৰু দুগ্ধ উৎপাদন সমবায় সমিতিসমূহৰ বাবে আৰ্হি উপনিয়ম শক্তিশালী কৰি তোলাৰ লগতে মন্ত্ৰালয়ৰ সফলতাসমূহৰ বিষয়ে আলোকপাত কৰি এখন গ্ৰন্থ উন্মোচন কৰা হ'ব। মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, সমবায় ৰাজ্যমন্ত্ৰী কৃষণপাল গুৰ্জৰ আৰু মুৰলীধৰ মহল এই অনুষ্ঠানত উপস্থিত থাকিব। উল্লেখযোগ্য যে বিগত 5 বছৰত মন্ত্ৰালয়ে প্ৰাথমিক কৃষি ঋণ সমিতি, সমবায় বেংক, দুগ্ধ সমবায়, নগৰীয়া সমবায়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় প্ৰতিষ্ঠান আৰু বহুৰাজ্যিক সমবায় সমিতিসমূহৰ বাবে ভালেমান পৰিৱৰ্তনশীল পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। 21 দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন চলিব। 10 জুলাইত ৰাজ্যখনৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অধিৱেশনৰ সময়ছোৱাত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্ৰীসভাই জৰুৰীকালীন সেৱা শক্তিশালী কৰা, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। গুৱাহাটীত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত কয় যে মন্ত্ৰীসভাই বিধানসভাৰ অধিৱেশনত উত্থাপন হ'বলগীয়া কেইবাখনো বিধেয়কত অনুমোদন জনায়। ইয়াৰ ভিতৰত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ স্থাপন আৰু পৰিচালন সুবিধা বিধেয়ক 2026, অসম জনবিশ্বাস বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 আৰু অসম ব্যৱসায় সুচলতা সংশোধনী বিধেয়ক 2026

0: অন্যতম। মন্ত্ৰীসভাই 100 কোটি টকা ব্যয় সাপেক্ষে সংহত জৰুৰীকালীন সঁহাৰি ব্যৱস্থাত অনুমোদন জনায়। ইয়াৰ জৰিয়তে 112 হেল্পলাইন নম্বৰত ফোন কৰি জনসাধাৰণে তাৎক্ষণিক সহায়ৰ বাবে অনুৰোধ জনাব পাৰিব। এই ব্যৱস্থাই আৰক্ষী, অগ্নি নিৰ্বাপক আৰু স্বাস্থ্য বিভাগৰ মাজত সহযোগিতা উন্নত কৰিব। মন্ত্ৰীসভাই লগতে পৰ্যটন, ঔদ্যোগিক বিকাশ, ভূমি প্ৰশাসন আৰু খনিজ সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতৰ অধ্যক্ষতাত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক আজি কেৰালাৰ কোচিত আৰম্ভ হ'ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বৈঠকত ব্ৰিক্স সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰিব। বিষয়াসকলে বিভিন্ন খণ্ডত মহিলাৰ সবলীকৰণ আৰু মহিলা নেতৃত্বাধীন বিকাশৰ সৈতে সম্পৰ্কিত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত ভাগ ল'ব। উল্লেখযোগ্য যে ব্ৰিক্স মহিলা ট্ৰেকে 4টা মুখ্য বিষয়ক অগ্ৰাধিকাৰ দিছে। এইসমূহ হৈছে প্ৰশাসন আৰু নেতৃত্বত মহিলা, মহিলাৰ ডিজিটেল আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণ, মহিলা উদ্যমিতা আৰু কৌশল বিকাশ তথা জলবায়ু কাৰ্যকৰিতা, খাদ্য সুৰক্ষা আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা। এই বৈঠকে অহা 8 আৰু 9 জুলাইত হ'বলগীয়া ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বাবে শক্তিশালী ভেটি গঢ়ি তুলিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতে ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হ'বলগীয়া গ্ৰাহক সুৰক্ষা আইন আৰু নীতি সম্পৰ্কে আন্তঃচৰকাৰী গোটৰ বিশেষজ্ঞসকলৰ 9ম অধিৱেশনত অধ্যক্ষতা কৰিব। আজিৰে পৰা 8 জুলাইলৈ এই অধিৱেশন অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন UNCTADৰ উদ্যোগত এই অধিৱেশনৰ আয়োজন কৰা হৈছে। সদস্য ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থা, গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ, শিক্ষাবিদ আৰু অন্যান্য অংশীদাৰসকলক এই অধিৱেশনে একত্ৰিত কৰি গ্ৰাহক সুৰক্ষা আইন আৰু নীতি সম্পৰ্কীয় ন ন বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰাৰ সুযোগ দিব বুলি গ্ৰাহক পৰিক্ৰমা আৰু খাদ্য তথা ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত নৰৱে 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমাঞ্চকৰ খেলখনৰ প্ৰথমাৰ্ধ গোলশূন্যভাৱে পাৰ হয় যদিও খেলখনৰ দ্বিতীয়াৰ্ধত আৰ্লিং হালান্দে 79 আৰু 90 মিনিটত 2টাকৈ গ'ল দি নৰৱেক শক্তিশালী স্থিতিত উপনীত কৰায়। ইয়াৰ পাছত নেইমাৰ জুনিয়ৰে খেলৰ অন্তিম সময়ত এটা গ'ল দিয়ে যদিও ষষ্ঠবাৰৰ বাবে ব্ৰাজিলৰ বিশ্বকাপ জয়ৰ সপোন ইমানতে সামৰণি পৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা 6দিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় মন্ত্ৰালয়ৰ 5ম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ 5বাৰৰ চেম্পিয়ন ব্ৰাজিলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি নৰৱে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। এয়া শুনক আজি পুৱা।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 21 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 6 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ ষষ্ঠী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:44:44 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:14:53।

এজন এলেহুৱা মানুহ আজীৱন মৃত হৈ থাকে, কথাষাৰ কৈছিল টমাছ ফুলাৰে। প্ৰাণীৰ পৰা মানুহৰ দেহত বিয়পি পৰা সংক্ৰামক বা ৰোগবোৰক জনৈতিক বুলি কোৱা হয়। আজি 6 জুলাই আৰু আজি উদযাপন কৰা হৈছে বিশ্ব যৌন সৃষ্টি। 1885 চনৰ 6 জুলাইত ফৰাচী বিজ্ঞানী লুই পেষ্টুৰে জলাতংক ৰোগৰ বিৰুদ্ধে প্ৰথম চিতা প্ৰদান কৰিছিল। এই অৱদানক সুঁৱৰিয়ে আজিৰ দিনটোত এই দিৱসটি উদযাপন কৰা হয়। মানুহ আৰু প্ৰাণীৰ স্বাস্থ্যৰ মাজৰ সম্পৰ্ক আৰু ইয়াৰ পৰা হ'ব পৰা বিপদৰ সম্পৰ্কে সজাগতা কৰা হয়। জনৈতিক ৰোগৰ কেইটামান প্ৰধান উদাহৰণ হৈছে ৰেবিজ বা জলাতংক, ইবোলা, বাৰ্ড ফ্লু, নিপা ভাইৰাছ।

কালি টুনকাৰ সৃষ্টি হোৱা সংক্ৰমণৰ প্ৰায় 75% ৰোগী প্ৰাণীৰ পৰা মানুহলৈ বিয়পা বুলি তথ্য পোৱা গৈছে। বিগত দশকত বিশ্বজুৰি জীৱ জন্তুৰ দ্বাৰা হোৱা আৰু বিয়পি পৰা ৰোগ আৰু সংক্ৰমণৰ ক্ষেত্ৰত বহুগুণে বৃদ্ধি পাইছে। অনুমান কৰা হৈছে যে বিশ্বজুৰি প্ৰতি বছৰে প্ৰায় 1 বিলিয়নতকৈ কম বেছি পৰিমাণে জেনেটিক ৰোগৰ গুৰুতৰ ক্ষেত্ৰত দেখা যায় আৰু প্ৰতি বছৰে প্ৰায় লাখ লাখ লোকৰ এই একেটা কাৰণতে মৃত্যু হয়। গতিকে সজাগ হৈ থাকক আৰু জীৱ জন্তুৰ পৰা বিয়পিব পৰা ৰোগসমূহৰ সম্পৰ্কে সঠিক তথ্য জানি সাৱধানতা অৱলম্বন কৰক। 2001 চনত এধানী মাহীৰ হাঁহিৰ বাবে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল মহিম বৰালৈ। কবি, সাহিত্যিক, ভাষা শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লৈ নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। মহিম বৰাই জীৱনৰ বেছিভাগ সময় নগাঁৱতে পাৰ কৰে। 1979 চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল। 1944 চনত কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। নতুনকৈ খোলা নগাঁও মহাবিদ্যালয়ত নাম ভৰ্তি কৰে আৰু 1946 চনত নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰথম দলৰ ছাত্ৰ হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হয়। 1948 চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। 1952 চনত মহিম বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে। 1949 চনত কৰ্তব্যৰ খাতিৰত নগাঁও জিলাৰ কলিয়াবৰলৈ বদলি হৈ আহে আৰু 1950 চনত পুনৰ গুৱাহাটীলৈ আহে। গুৱাহাটীত কামৰূপ একাডেমীত শিক্ষকতা কৰাৰ উপৰিও আকাশবাণী গুৱাহাটীৰ গয়াৰমেল অনুষ্ঠানৰ ধনবৰকায় হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে। 1953 চনত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু ইয়াৰ পাছৰ বছৰতে 1954 চনৰ অক্টোবৰ মাহত নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু তেতিয়াৰ পৰা তেখেত নগাঁৱত স্থায়ীভাৱে থাকিবলৈ লয়। 1956 চনত নগাঁৱৰ পৰা প্ৰকাশ হোৱা সাহিত্য সংকলন অৰুণাচলৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰিছিল। ভাৰত চৰকাৰে 2011 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। গল্প সমগ্ৰৰ বাবে ছগনলাল জৈন বঁটা, সম্পূৰ্ণ ৰচনাৱলীৰ কাৰণে অসম উপত্যকা সাহিত্য বঁটা আগবঢ়া হৈছিল 1998 চনত, 2014 চনত গণেশ গগৈ বঁটা আৰু 2008 চনত সাহিত্যচাৰ্য উপাধি আগবঢ়োৱা হৈছিল। মহিম বৰাৰ জন্ম হৈছিল 1924 চনৰ 6 জুলাইত দৰং জিলাৰ গোপসাধাৰু চাহ বাগিচাত। ঈশান বৰুৱা অসমীয়া আবৃত্তি জগতৰ এগৰাকী পুৰুধা ব্যক্তি আছিল। তেখেতৰ কণ্ঠস্বৰ আছিল অত্যন্ত আকৰ্ষণীয়। ঈশান বৰুৱা অভিনেতা, চলচ্চিত্ৰ পৰিচালকৰ লগতে এগৰাকী সুবক্তাও আছিল। 70ৰ দশকত অসমত কবিতা আবৃত্তিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আকাশবাণী গুৱাহাটীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল ঈশান বৰুৱা। প্ৰত্যাৱৰ্তন আৰু নয়নমণিৰ দৰে বহুকেইখন চলচ্চিত্ৰৰ লগতে মঞ্চৰ নাটকৰ সৈতেও অভিনেতা হিচাপে জড়িত হৈ আছিল। 2006 চনৰ 6 জুলাইত গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ঈশান বৰুৱাৰ পৰলোক প্ৰাপ্তি হয়। জৱাহৰলাল নেহৰু মন্ত্ৰীসভাত ভাৰতৰ প্ৰথম উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে। শ্যামাপ্ৰসাদ মুখাৰ্জী ভাৰতীয় ৰাজনীতিবিদ, বেৰিষ্টাৰ আৰু শিক্ষাবিদ। পৰৱৰ্তী সময়ত নেহৰু লিয়াকত চুক্তিৰ বিৰোধিতা কৰি নেহৰু মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল। 1951 চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহযোগত ভাৰতীয় জনসংঘ দল প্ৰতিষ্ঠা কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীৰ লগতে আইনৰ ডিগ্ৰীও লৈছিল। মাত্ৰ 33 বছৰ বয়সতে কলিকতা বিশ্ববিদ্যালয়ৰ আটাইতকৈ কম বয়সৰ উপাচাৰ্য হৈছিল। শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ভাৰতৰ শিক্ষা, শিল্প আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থৈ গৈছে। ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে সংবিধানৰ বিশেষ অনুচ্ছেদ 370 বাতিল আৰু অনুমতি শাসন বিলুপ্ত কৰাৰ দাবীত শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কাশ্মীৰত এক অভিযান আৰম্ভ কৰিছিল। 1953 চনৰ 11 মে'ত পঞ্জাৱৰ উধামপুৰত অন্তিমখন বৈঠক অনুষ্ঠিত কৰি কাশ্মীৰলৈ যোৱাৰ পথত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল। 1901 চনৰ 6 জুলাইত কলিকতাৰ এটি উচ্চ সামাজিক স্থানৰ ব্ৰাহ্মণ পৰিয়ালত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম হৈছিল। তেখেতৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী আৰু মাতৃ শ্ৰীমতী যোগমায়া দেৱী। 1921 চনত প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজীত অনাৰ্ছসহ প্ৰথম স্থান লাভ কৰাৰ পিছত শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেখেতে BEd বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ পদবী লাভ কৰে। ছাত্ৰ হৈ থাকোঁতে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে তেখেতৰ উপাচাৰ্য পিতৃক শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰিছিল। পিতৃৰ দৰে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছিল। 1937 চনত তৃতীয় উপাচাৰ্য শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰক কলিকতা বিশ্ববিদ্যালয়ৰ বাবে বিশ্ববিদ্যালয় গীত ৰচনা কৰিবলৈ অনুৰোধ জনায়। ধীৰাজলাল হীৰাচন্দ আম্বানী, যাক আমি ধীৰুভাই আম্বানী বুলি জানো, তেখেত আছিল ভাৰতীয় উদ্যোগ আৰু বাণিজ্য জগতৰ এগৰাকী অন্যতম পথ প্ৰদৰ্শক। 1932 চনৰ 28 ডিচেম্বৰত গুজৰাটৰ চুৰহাটত জন্মগ্ৰহণ কৰা ধীৰুভাই আম্বানী অতি সাধাৰণ জীৱনৰ পৰা আৰম্ভ কৰি ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰৰ ভিতৰত অন্যতম এটি কোম্পানী হিচাপে গঢ়ি তুলিছিল। 17 বছৰ বয়সত তেখেতে য়েমেনৰ এডেনচহৰলৈ গৈ তাত এটা পেট্ৰল পাম্প আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত সামান্য দৰমহাৰে চাকৰি কৰিছিল। 1958 চনত

0: আমেৰিকাত ভাৰতলৈ উভতি আহি মচলা আৰু সূতাৰ ব্যৱসায় আৰম্ভ কৰে। 1966 চনত গুজৰাটৰ নৰ্দা চহৰত প্ৰথমটো বস্ত্ৰ নিৰ্মাণ কাৰখানা স্থাপন কৰে। পৰৱৰ্তী সময়ত ইয়াৰ পৰিসৰ বৃদ্ধি কৰি পেট্ৰকেমিকেল, তেল, শোধন, দূৰসংযোগ আদি বিভিন্ন খণ্ডলৈ সম্প্ৰসাৰিত কৰিছিল। ভাৰতত প্ৰথমবাৰৰ বাবে সাধাৰণ জনতাক শ্বেয়াৰ বজাৰৰ প্ৰতি আকৰ্ষিত কৰি মূলধন সংগ্ৰহ কৰাত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বাণিজ্য আৰু উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ কাৰণে 2016 চনত মৰণোত্তৰভাৱে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰা হৈছিল। 2002 চনৰ 6 জুলাইত মুম্বাইত ধীৰুভাই আম্বানীৰ পৰলোক প্ৰাপ্তি হয়। ইতিহাসৰ বিস্তাৰত গুৰুত্ব বিচাৰিলে পাওঁ ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল 1885 চনত। নেতাজী সুভাষ চন্দ্ৰ বসুৱে প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতাৰূপে সম্বোধন কৰিছিল 1944 চনত। নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা ধৰালৈ যিদিনা নামিব সৰক নাটখন ৰেডিঅ'যোগে প্ৰচাৰ হৈছিল। অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰ হোৱা প্ৰথমখন অসমীয়া নাট আছিল ধৰালৈ যিদিনা নামিব সৰক। 500 বছৰীয়া পৰ্তুগীজ শাসনৰ শিকলি চিঙি মোজাম্মিকে স্বাধীনতা লাভ কৰিছিল 1975 চনত। মেক্সিকোৰ চিত্ৰশিল্পী ফ্ৰিডা কাৰ্লৰ জন্ম হৈছিল 1907 চনত। জাৰ্মান পদাৰ্থবিজ্ঞানী গিয়ৰ্গ চিমনমৰ মৃত্যু হৈছিল 1854 চনত। বিখ্যাত ফৰাচী কথাসাহিত্যিক গীডা মোপাছাঁৰ মৃত্যু হৈছিল 1893 চনত। ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ টমাছ মোৰেৰ মৃত্যু হৈছিল 1945 চনত। সাহিত্যৰ নবেল বঁটা বিজয়ী আমেৰিকান লেখক উইলিয়াম ফকনাৰৰ মৃত্যু হৈছিল 1962 চনত। ফৰাচী উপন্যাসিক ক্লড চাইমনৰ মৃত্যু হৈছিল 2005 চনত। আকাশবাণী গুৱাহাটীৰ গৌৰৱ। আকাশবাণীৰ ৰাষ্ট্ৰীয় বাৰ্ষিক পুৰস্কাৰত 1981 চনত সবিন মেধিৰ দ্বাৰা ৰচিত আৰু ৰমেন চৌধুৰীৰ দ্বাৰা প্ৰযোজিত সৃষ্টিৰ অংকুৰ নামৰ সংগীতালক্ষ্যখনে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ পিছত একজন সুখায় নীল চক্ৰৱৰ্তীৰ প্ৰযোজনাত 1981 চনতে উদ্ভাৱনামূলক শিতানত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰিকৰী দক্ষতাৰ বাবে 1982 আৰু 1984 চনতো পুৰস্কৃত হৈছিল। সৃষ্টিৰ অংকুৰত কথাংশত ভাগ লৈছিল সতীশ দাস আৰু ৰীণা চৌধুৰীয়ে। গীতসমূহত ভাগ লৈছিল নৰেন দাস, সবিতা দাস, প্ৰতিমা পাণ্ডে, স্নেহলতা দাস, অনিমা দাস আৰু মহেশ মহন্তই। প্ৰযোজনা সহযোগী আছিল নীল চক্ৰৱৰ্তী।
1: পুৰণি কালত অসমৰ বেপাৰ বাণিজ্যৰ একমাত্ৰ পথ আছিল নদী। নাৱৰে ভটিয়াই গৈ উজনিৰ সাউদে বেপাৰ বণিজ কৰিছিল ভাটিৰ দেশত। তেনে কোনো এক সাউদৰ কোঁৱৰে ডিঙা বেহাবলৈ যাওঁতে ভাটিৰ ৰাজকুঁৱৰীৰ সৈতে হোৱা প্ৰেম প্ৰণয়ৰ পৰশত সৃষ্টি হ'ল কিছুমান গীতৰ।

0: সৃষ্টি হল কিছুমান সুরৰ। অতীত মহিমাৰ গৌৰৱেৰে গৌৰৱান্বিতা ভাৰতৰ নুমলীজী অসমীয়াই অমৰাৱতীৰ শ্ৰেষ্ঠ কাননতকৈও সুন্দৰ।
1: তোমাৰ অম্লান ৰূপ প্ৰতিনী পাৰত দেখি কঁপিছিল শতকুবিহীয়া। গান গাই প্ৰাণৰ ভাষাৰে দুয়োটাৰ ঢৌ লিখি সোণৰ চেকুৰা দেখি সোৱণশিৰিত বহি ৰচিছিল জীৱনৰ যৌৱনৰ গান।

0: সন্মোহন জাদুৰ স্পৰ্শত বিৰাট সৃষ্টিৰ মহা উৎসৱত আমি ব্যক্তি বিশেষ সামান্য অংকুৰ মাথোঁ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
5: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ,
4: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয়ও,
4: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বিধানসভা অধিৱেশনৰ প্ৰাক্ষণত কেইবাখনো আইন সংশোধনৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। অসম আৰক্ষীৰ 112 ফোন নম্বৰ আধুনিক ৰূপত সজাই তুলিবলৈ 97.90 কোটি টকাৰ পুঁজিত অনুমোদন। থাকিব মোবাইল পুলিচ ষ্টেচন, 1000 ড্ৰাইভাৰ, 200খন গাড়ী। দেৰগাঁও লাচিত বৰফুকন একাডেমী হ'ব কণ্ট্ৰল ৰুম, সামৰি ল'ব ফায়াৰ ব্ৰিগেড, আৰক্ষী, স্বাস্থ্য বিভাগক। সামাজিক মাধ্যমযোগে স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ কাৰ্যবিধিত বড়ো ভাষাৰ ব্যৱহাৰৰ প্ৰত্যাহাৰ গ্ৰহণ কৰা নাই। সদনত প্ৰয়োগ হ'ব অসমীয়া, ইংৰাজী, বড়োৰ লগতে হিন্দীও। অত্যাধুনিক বৈদ্যুতিক ব্যৱস্থাৰে উজ্বলিব মহানগৰী। গুৱাহাটীৰ ভূপৃষ্ঠৰ তলেৰে হ'ব বিদ্যুৎ সংযোগ। 200 কোটি টকীয়া পুঁজিৰে APDSL অভিলাষী প্ৰকল্প DPR প্ৰস্তুত কৰি প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় শক্তিৰ মন্ত্ৰালয়লৈ। প্ৰথম পৰ্যায়ত সামৰি লোৱাৰ পৰিকল্পনা পল্টন বজাৰৰ স্কুৱেৰ, GS ৰোড, MG ৰোড, ভৰলুমুখ নতুন পদক্ষেপে লাঘৱ কৰিব বৈদ্যুতিক দুৰ্ঘটনাকে ধৰি বিভিন্ন আশংকাক। গুৱাহাটীৰ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ 3টা পৰ্যায়ত বেটকুচিলৈ সঞ্চালকালয়সমূহ স্থানান্তৰৰ নিৰ্দেশ। উত্তৰ পূব দক্ষতা কেন্দ্ৰত CM ফ্লাইট আঁচনিৰ অধীনত পৰীক্ষাৰ্থীৰে মত বিনিময়। শিক্ষামন্ত্ৰী, বিত্তমন্ত্ৰীক সাক্ষাৎ। মাধ্যমিক বিদ্যালয় একত্ৰিত প্ৰাথমিক শিক্ষক সন্থাৰ সমকামৰ সমমৰ্যাদাৰ অৰ্হতাসম্পন্ন স্নাতক পদলৈ উন্নীত কৰাৰ দাবী। ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ, অসমত গড়ে হ্ৰাস 37% বৰষুণ। দীৰ্ঘ 34 বছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আগবঢ়াইছিল সেৱা, অৰণ্য বন্যপ্ৰাণী সুৰক্ষা নীৰৱ যোদ্ধা জয়মালাৰ চিৰবিদায়। এবছৰ ধৰি হৈ আছিল চিকিৎসাধীন, বহু দুৰহ অভিযান, বাঘৰ সন্মুখীন হৈও সাহসিকতাৰ দিছিল পৰিচয়। অন্তিম ক্ষণত গাৰ্ড অৱ অনাৰেৰে সন্মান বন বিভাগৰ। সৰ্থেবাৰীত 9500 বিঘা VGR PGR ভূমি সন্দেহজনক নাগৰিকৰ দখলত, গোবিন্দপুৰৰ দখলকাৰী শীঘ্ৰে উচ্ছেদৰ ইংগিত মুখ্যমন্ত্ৰীৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত BEd নামভৰ্তিক লৈ ভয়ংকৰ কেলেংকাৰী, আসন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰে লাখ লাখ টকা সংগ্ৰহ। স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ উপসভাপতিক গ্ৰেপ্তাৰ, কেইবাজনো পলাতক। আমেৰিকাত কৰ্মৰত 6খনকৈ দেশৰ কৃষি অভিযান্ত্ৰিক উপদেষ্টা কৃষি বিজ্ঞানী ডঃ প্ৰশান্ত কুমাৰ কলিতাৰ বিয়োগ। খেলৰ পৃষ্ঠাত পাৰাগুৱেৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ ফ্ৰান্স, উত্তপ্ত মেচত 70 মিনিটত এমবাপেৰ একমাত্ৰ গ'ল। ফিফা বিশ্বকাপত ফৰাচী বিপ্লৱ, চলিত প্ৰতিযোগিতাত খেলিছে ফ্ৰান্সত জন্মগ্ৰহণ কৰা 99গৰাকী ফুটবলাৰে। সোণৰ বুটৰ যুঁজত পিছ পৰিছে ৰণাল্ডো, মেছি, এমবাপেৰ পিছে পিছে কেন আৰু হালণ্ড। প্ৰশ্নটো আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা পঢ়ালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ ষষ্ঠ তথা শেষ খণ্ড।
1: প্ৰধানমন্ত্ৰী নমস্কাৰ।
2: নমস্কাৰ।
1: আমি আপোনাৰ সংগীত যাত্ৰাৰ ষষ্ঠ আৰু শেষ খণ্ডত উপনীত হৈছোঁ। ইয়াৰ আগে আমি গীতৰ বিভিন্ন ধাৰাৰ, আপুনি পৰিৱেশন কৰা বিভিন্ন গীতৰ কথা পাতিলোঁ। তাৰপিছত আজি এই শেষ খণ্ডত আমি দুটা কথা পাতিব লৈছোঁ। এটা হৈছে আপুনি কিছু পৰিমাণে সমবেত কণ্ঠৰ গীত আদিতো অংশগ্ৰহণ কৰিছে, আধুনিক গীত তাৰমানে এইবিলাক, আৰু তাৰ লগতে আপোনাৰ নৃত্য, এই কথাটো আমি খুব বেছিকৈ পতা হোৱা নাই। প্ৰথমতে কওকচোন আপুনি যে আমাক প্ৰথমে কি শুনাব, অকণমান শুনি লওঁ আপোনাৰ কণ্ঠ কিবা।
2: মহাপ্ৰয়োগ মাধৱদেৱৰ নামঘোষাৰ
1: হয়
2: তামূল্য দুলৰ চন্দ্ৰসুৰ গাব খুজিছোঁ।
1: অকণমান গাই শুনাওক আমাক।

0: তাৰপিছত কওক, আপুনি এই টি ভক্তি ৰসত আপ্লুত হৈ থকাৰ মাজতেই মাজে মাজে আপুনি গীতৰ অন্য ধাৰলৈও গৈছে। যে আমি নাও খেলৰ গীতৰ কথা যোৱাবাৰ পাতিছোঁ, নাও খেলৰ গীততো কিছু পৰিমাণে ভক্তিৰ তাত আছে, ৰস আছে, অৰ্থাৎ কৃষ্ণক সাৰথি কৰি লৈ নাওখন আগুৱাই যায়, সেইখিনি গাইছে। তাৰপিছত কিন্তু আপোনাৰ অন্য কিছুমান গীতত দেখিছে, বিশেষকৈ যিবিলাক আপুনি বৃন্দ গীত গাইছে, সমবেত কণ্ঠৰ গীত গাইছে, সেইবিলাকত দেশপ্ৰেমমূলক এই ধৰণৰ ধাৰাত আপুনি কিছু গীত গাইছে, কওকচোন সেই দিশটোলৈ আপুনি কেনেকৈ আহিল? সেইটো এটা সম্পূৰ্ণ বেলেগ দিশ।
1: মই এনেতো বৰগীত শিল্পীবোৰ বৰপেটালৈ জানে, কিন্তু মডাৰ্ণ গোৱাবোৰ নাজানে। কিন্তু মই এনেই 2000 চনত হেমেন দাস বুলি আপোনালোকৰ ইয়াৰে
0: আছে
1: লোকগীতৰ বিহাই,
0: হয়
1: তেওঁ মানে সুৰক আৰু আৰু তেওঁ মানে সংগীত পৰিচালক, হয় ভাল। তেওঁ আমাৰ ৰুদ্ৰবোৰৰ কেছেটখন তেওঁ নিজে পৰিচালনা কৰিছে আৰু তেওঁ নিজে ৰুদ্ৰবোৰৰ গানৰ গানবিলাকক তেওঁ স্বৰলিপি কৰিছে। আৰু সেই আলমতে আমি 2000 চনত আমাৰ বৰপেটাত সেই সময়ত আমাৰ ডিষ্ট্ৰিক্টৰ DC আছিল যোন স্বপ্নল বৰুৱা, তেওঁ কিবা ক'লে এনে কৰি যে এখন অক্ষমেশ্বৰ ছাৰক দিলে, তেওঁ ক'লে যে এখন সংগীতালেখ্য কৰিব লাগে। তেওঁ পুৰুষোত্তম স্বৰূপত, পুৰুষোত্তম সুন্দৰ সুন্দৰ গীত আছে, তেওঁৰ ওপৰত আমি সংগীতালেখ্য কৰিলোঁ। কৰাৰ পিছত সেই তাতে কৰাৰ পিছত জনপ্ৰিয় হয়, আমি গুৱাহাটীত কলাক্ষেত্ৰত কৰিলোঁ, ৰবীন্দ্ৰভৱনত কৰিলোঁ। তাৰপিছত এওঁ কৈছে যে আমাৰ দেউতাকৰ নামত আমাৰ ৰুদ্ৰবোৰৰ গীত তেওঁ আমি তাতে হেৰি কৰিলোঁ, গালোঁ। বৰপেটাত সংগীত পৰিচালনা কৰিছিল আমাৰ হেমেন দাসে। গতিকে সেই সময়ৰ পৰা মোৰ উৎসুক হ'ব গাব পাৰি দেখোন কিছুমান, সেই সময়ৰ পৰাই মই তাৰমানে আৰম্ভ মোৰ তাৰে পৰা হৈছে। তাতে গালোঁ আৰু ইফালে কেছেটো কৰোঁ লগত, কিন্তু মই আচলতে মডাৰ্ণৰ শিল্পী নহয়, কিন্তু সহযোগী শিল্পী লগত গোৱা হিচাপে মই গাইছোঁ আৰু।
0: আপুনি বিভিন্নজনৰ লগত একেলগে গাইছে?
1: কেইদিনমান আগতে মই আমাৰ অম্বিকা ৰাজচৌধুৰীক গীতৰ সংকলনত অংশগ্ৰহণ কৰিছিলোঁ একেলগে। বহুত বেলেগ বেলেগ শিল্পী আছে, মোকো মাতিছিল, মোৰ ভইচটো অলপ ডাঙৰ বোলে, সেইকাৰণে অলপ সহায় হয়, তেনেকুৱা ধৰণে মোক মাতিলে। সেনেকুৱা চৰ্চা মাজে মাজে আমাৰ কোৰাছ চৰচ হ'লে আমাক মাতে আৰু, এনেকুৱা ধৰণে মই অংশগ্ৰহণ কৰোঁ এনেকুৱা ধৰণে। সেনেকৈ অলপমান মানে এককভাৱে নাগালেও লগ হৈ কিনে গাওঁ আৰু।
0: আধুনিক গীতৰ ধাৰত লৈ আপুনি আহিছে, হয়। এতিয়া কওকচোন আপুনি, আমি নৃত্যৰ দিশটো আপুনি মঞ্চত পৰিৱেশন কৰিছে, নৃত্যৰ আপুনি বিভিন্ন প্ৰশিক্ষণো দিছে, নৃত্যৰ দিশটোত আপোনাৰ ভূমিকা কি কওকচোন? কি কি নৃত্যত আপুনি সাধাৰণতে
1: সত্ৰীয়া শিল্পী হিচাপে, বেলেগ আধুনিক নৃত্য নহয়, সত্ৰীয়া শিল্পী হিচাপে মই ভোটা নৃত্য নাচিছোঁ। প্ৰথম মই আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ সৰুপেটাত এখন জিলা সাহিত্য সভা হৈছিল, তাত মই গ্ৰুপ, মই নিজে তাৰমানে পৰিচালনা কৰি নিজে মই নাচি, বাকী মই 5 জনে আমি একেলগে নাচিছিলোঁ। সেই মোৰ আৰম্ভণি, আগতে এনে নাচিছিলোঁ যে ইমান, কিন্তু কৃষ্ণ নৃত্য মই গুৱাহাটীতো এনে নাচিছোঁ, আমি 6 জন গ্ৰুপ হৈ নাচিছিলোঁ। বা এনে বাহিৰত আমি আমাৰ সংঘৰ পৰা আমি বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব যায়, আগতে কৈছোঁ আপোনালোকক, তাতে ঝুমুৰা নৃত্য, চালী নৃত্য, ঝুমুৰা নৃত্য মই আগতে কৈছোঁ, মই মাদ্ৰাজত ডাঙৰ ষ্টেজত নাচিছোঁ ঝুমুৰা নৃত্য। গতিকে সেয়া
0: আপুনি দশাৱতাৰ
1: 81ত মই দশাৱতাৰ মই এনে হেৰিত নাচা নাই, মই ওজাপালিত নাচিছোঁ, আমাৰ ওজাপালিতে দশাৱত নৃত্য হয়, এতিয়া সেইটো নাচিছোঁ। আৰু ভোটালটো মই এতিয়া মই নানাচোঁ, মই পৰিচালনা কৰি বিভিন্ন ঠাইলৈ মই লৈ যাওঁ। মই 2005 চনত ডাঙৰ 2005 চনত আমাৰ কাজিৰঙা ফেষ্টিভেল হস্তিভ মহোৎসৱ হৈছিল, তাত সেই মই

0: প্ৰধানমন্ত্ৰী আছিল নৰেশ কি বুলি কয় মনমোহন সিং, মনমোহন সিং তেওঁ অহা কথা আছিল। কোনোবা এটা পাৰ্টীক দিছিল তাৰমানে, মোকো দিছিল যে ভোটাল নৃত্যটো পঞ্চাছজনে নাচিব লাগে। মই এমাহ ৰিহাৰ্চেল দি তাত মই নচুৱাইছিলোঁ ভোটাল নৃত্য, হলিও নচুৱাইছিলোঁ, হলিও গাইছিলোঁ আমি, আৰু নাও খেলো ছয়খন নাও একেলগে তাত
1: কৰিছিলোঁ।
0: হয়, তেনেকুৱা ধৰণে এতিয়া তেনেকুৱা আছোঁ। এতিয়া সেইদিনা অলপ দিনতে আমাৰ গৃহমন্ত্ৰী, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আছিল, তেওঁৰ সময়তে মই ভোটালৰ গ্ৰুপ এটা নচুৱাইছিলোঁ। তাৰপিছত আৰু এনেকুৱা ধৰণে কৰি কৰি আছোঁ আৰু।
1: হয়, আপুনি এতিয়াও নাচত নিজে অংশগ্ৰহণ কৰেনে?
0: মই নাচত অংশগ্ৰহণ নকৰোঁ, মই
1: পৰিচালনা কৰিছে এনেই গীত আৰু
0: ডেকা ল'ৰা ওলাইছে আজিকালি।
1: হয় হয় হয় হয়, মানে
0: নাচোঁ এতিয়া ওজাপালি নাচোঁ, বিভিন্ন অনুষ্ঠানত যদি মাতে নাচোঁ আৰু।
1: হয়, কিন্তু এই গীত আৰু নৃত্যৰ ভিতৰত আপোনাক বেছি আকৰ্ষণ কৰা দিশ কোনটো, নৃত্য নে গীত?
0: গীতটো বেছি ভাল পাওঁ।
1: হয় হয়,
0: আৰু এনে সত্ৰ আমাৰ অংকীয়া ভাৱত মই সূত্ৰধাৰ নাচিছোঁ। প্ৰথম ন চনত আমাৰ গুৱাহাটীত হৈছিল কলাক্ষেত্ৰত, তাতে মই সূত্ৰধাৰ নাচিছিলোঁ। সূত্ৰধাৰ নাচিছোঁ, সূত্ৰৰ পাঠটো কৈছোঁ আৰু একেলগে নাচিছোঁ।
1: হয়,
0: আৰু গীতৰ গোটেইখিনি অংশ মই গাইছোঁ।
1: এতিয়াও যেতিয়া আপুনি অংকীয়া নাটসমূহত অংশগ্ৰহণ কৰে শিল্পী হিচাপে, মানে আপুনি, মই ঠিক ভাও লোৱা হিচাপত নহয়, আপুনি গীতৰ পৰিৱেশন এতিয়াও কৰি আছে?
0: কৰি আছোঁ,
1: কিন্তু লাইভ গায় আপোনালোকে?
0: আমি লাইভ গাওঁ, আমাৰ তেনেকুৱা গীত কিছুমানে কৰে নৃত্যত, আজিকালি কৰে নৃত্যবিলাকত, মানে চিডি বজাই দিয়ে, কিন্তু আমাৰ অংকীয়া ভাওনাবিলাক নাই, আমি লাইভ গাব লাগিব।
1: হয়,
0: ৰেডিঅ'টো আপোনালোকে, ৰেডিঅ'টো কৰিছোঁ মই, আমি কালিজামন নাটক ৰামবেজাই মই প্ৰথম ইয়াতে হেৰি কৰিছোঁ, মিউজিক ডিৰেকশ্যন কৰিছোঁ।
1: হয়,
0: কালিজামন নাট কৰিছোঁ, তাৰপিছত পত্নী প্ৰসাদখন কৰিছিলোঁ, পত্নী প্ৰসাদকে প্ৰচাৰ নহ'ল, কিবা কি হ'ল নাজানো আৰু,
1: মানে বিভিন্ন অংকীয়া নাটক
0: ৰূপী ধাৰণ কৰিছোঁ।
1: হয়,
0: এটা কৰিছোঁ।
1: হয়, অংকীয়া নাটত আপুনি আকাশবাণীটো কৰিছে, মঞ্চটো বিভিন্ন মঞ্চত আপুনি গীত পৰিৱেশন কৰিছে, আৰু আপুনি এই যে গীত নৃত্য এই দুটাৰ চৰ্চাৰ মাজেৰে আপুনি অসমৰ বাহিৰেও বাহিৰৰ মঞ্চলৈ গৈছে, আপুনি ক'ত ক'ত গৈছে?
0: প্ৰথম আপোনাক ক'লোৱে যে মই 81ত মাদ্ৰাজত গৈছিলোঁ, সেই আজিকালি চেন্নাই আগত মাদ্ৰাজ আছিল, তাত সেই আমি 11জন শিল্পীয়ে আমাৰ এখন সামন্তহৰণ নৃত্য নাটিকা কৰিছোঁ, থিয় নাম কৰিছোঁ, হোলী কৰিছোঁ, ভোটাল কৰিছোঁ, দশৱতী নৃত্য আৰু চালি জুমুৰা, এনেকুৱা আমি গোটেইকেইজনে এই 11জনে কৰিছোঁ ভাগ ভাগ কৰি, গতিকে তাত কৰিছোঁ। তাৰপিছত আৰু চাব লগা সময় হ'লে চেন্নাইত আৰু এবাৰ গৈছোঁ, বাংগালোৰত গৈছোঁ, কলিকতাত গৈছোঁ, কলিকতা সংগীত নাটক একাডেমীত থ্ৰুদি মই বৰগীতৰ প্ৰগ্ৰেম কৰিছোঁ, আৰু এই লোক সংগীতৰ প্ৰগ্ৰেম লোকগীতো তাতে গাইছোঁ, তাতে এনেকৰি আমাৰ যোগেশ ভৰালী আদি কৰি কিছুমান গীত তেওঁ তাতে মই গাইছোঁ। আৰু ইফালে নৰ্থ ইষ্টৰ আপোনালোকৰ চেঞ্জ ছিষ্টেম এটা প্ৰগ্ৰেম এটা আছিল, চেঞ্জ প্ৰগ্ৰেমৰ দ্বাৰা মই ইফালে মণিপুৰ ইম্ফলত, আগৰতলত, নগাঁৱত, গুৱাহাটীত এনেকৈ প্ৰগ্ৰেম কৰিছিলোঁ, হোলী আৰু ভোটাল, এনেকৈ বিভিন্ন ঠাই হেৰিত কৰিছোঁ, মধ্যপ্ৰদেশত কৰিছোঁ, কেৰেলাত কৰিছোঁ, গতিকে বিভিন্ন আৰু বিভিন্ন ঠাই মুঠতে আৰু মই ইমান মনত নাই, দিল্লীতো বহুতবাৰ কৰিছোঁ, দিল্লীত অংকীয়া ভাওনা কৰিছোঁ, দিল্লীত এনেকৈ এনেকুৱা ধৰণে কৰি আছোঁ, এতিয়াও কৰি আছোঁ আৰু, বল শক্তি অলপ আছে
1: নোহোৱা নহয়, আছে, আপুনি কৰি যাব পাৰিব। এতিয়া এই যে আপোনালোকে ধৰক বিভিন্ন নৃত্য বৰগীতো কৰিছে, তাৰপিছত অংকীয়া ভাওনাও কৰিছে, তাৰ লগত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰিছে, বাহিৰত এনে কিবা আপোনাৰ কেনেকুৱা মনোভাৱটো যে কোনটো ধাৰাক তেওঁলোকে বেছি মানে দৰ্শকৰ পৰা সঁহাৰি বেছি পায়?
0: তেওঁলোকে অংকীয়া ভাওনা ভাল পায়, মই চাইছোঁ, বৰগীতো শুনি ভাল পায়, নহ'লে তেওঁলোক সেই কৰে মানে প্ৰগ্ৰেম এইবাৰ ভাল হ'লে নেক্সট বাৰ দিলে। মই এইবাৰ প্ৰথম আমাৰ সংগীত নাট্য একাডেমীৰ আমাৰ শাখাটো সত্ৰীয়াখনতো 8 চনত আহিছিল, গুৱাহাটীত এষ্টাব্লিছ হৈছিল, তাৰ মই প্ৰথম সেই 9 চনত বৰগীত প্ৰথম মই ওজাবলৈ গালোঁ, মই ইয়াতে মই নিজে নাচিছোঁ, মোক ভাল পাই তেওঁলোকে আৰু বৰগীতৰ প্ৰগ্ৰেম এটা দিলে, 3 দিন হৈছিল, 3 দিনৰ শেষৰ দিনৰ শেষৰ বৰগীতটো মই গাইছোঁ, তাতে অপ্ৰুত ধৰক আছিলে, আমাক নাটক দিলে, সেইখন নাটকখন কৰিলোঁ, কৰি তেওঁলোকে ভাল পালে আৰু, কালিজামনখন কৰিছিলোঁ, খুব ভাল পাইছিল, মানে সেই কৃষ্ণমূৰ্তি হাজৰিকা আছিল আমাৰ, দুলাৰ ছাৰ আছিল ডিৰেক্টৰ, এইটো খুব ভাল পাইছিল মোক, মানে মিউজিক সেই অনুষ্ঠানত তেওঁ হেৰি আছিল আমাৰ ৰাজু দাস, তেওঁ এতিয়া ডিৰেক্টৰ সংগীত একাডেমীৰ আমাৰ নৰ্থ ইষ্টৰ, এইটো আপ্লুত হৈছিল তেওঁ, ইমান ভাল পাইছিল আৰু, গতিকে সেই যাত্ৰা আৰু, আগতে অংকীয়া নাট কৰিছোঁ আমি, 200 টকাতে অংকীয়া নাট কৰিছোঁ আমাৰ, এনেকুৱা আমাৰ সত্ৰত নামঘৰত অনুষ্ঠানত কৰিব লাগে কৰিছোঁ এইবিলাকত, কিন্তু চৰকাৰীভাৱে 2009 চনৰ পৰা আৰম্ভ হৈছোঁ।
1: আৰু আপুনি কৰ্মশালাৰ লগত জড়িত, কৰ্মশালাত মূলতঃ বৰ্তমান আপুনি শিক্ষাৰ্থীসকলক কি বিষয়ত প্ৰশিক্ষণ দিয়ে?
0: মই কৰ্মশালাত মই ভোটালৰ দিছোঁ বহুত বহুত ঠাইত, মই আমাৰ বৰপেটা জিলাৰ আমাৰ সৰভোগত আমাৰ কেন্দ্ৰীয় বিদ্যালয় এটা আছে, তাতে মোৰ মানে ভোটালৰ ট্ৰেইনিং দিছোঁ, দুবাৰ দিছোঁ মই, তাৰপিছত

0: কম্পিউটাৰ ট্ৰেইনিং দিছোঁ, বিভিন্ন ঠাইত বিজনীত দিছোঁ, বৰপেটাত দিছোঁ, নগাঁৱত দিছোঁ, কোনো ফোনত যে গাই দিব গাই দিওঁ, মই ইমান হেলা নকৰোঁ,
1: মানে সেই
0: ৰিচাৰ্জ কৰিব আহে কিছুমানে।
1: প্ৰভাত শৰ্মা যিটো আপোনাক কৈছিলে চাইকেলত গৈ থাকোঁ, সেইটো ধাৰা এতিয়াও আছে,
0: এতিয়াও আছে, মই দিওঁ, মই নানা কিছুমানে আহে ৰিচাৰ্জ কৰিব, চাৰিখিনি আমাৰ গাড়ী দিয়ক অলপ আপোনাৰ পৰা শিকিব খুজিছোঁ, বৰ কথা নাই, ফোনতে গাই দিওঁ আৰু আহে বৰপেটাত আহে বাবাৰ গৈ মই তেতিয়া গাই দিওঁ তেনেকুৱা।
1: ঠিক আছে, ওজা ডাঙৰীয়া, আপোনাৰ এই প্ৰচেষ্টা অব্যাহত থাকক, আপুনি কৰ্মশালাত ছাত্ৰ ছাত্ৰীক শুদ্ধকৈ বৰগীত কেনেকৈ গায় এইটো প্ৰশিক্ষণ দি যাওক, তাৰ লগতে আপুনি অন্যান্য যিবিলাক ধাৰাৰ লগত জড়িত, ওজাপালি হওক, নৃত্যৰ লগত হওক, এই গোটেইবিলাক গীতৰ লগত আপুনি জড়িত হৈ আছে, আপুনি সেই গোটেইখিনি ধাৰা চলাই যাওক, আপোনাৰ যিটো শিল্পী জীৱন সেই শিল্পী জীৱনৰ আৰু বেছি অগ্ৰগতি হওক সেইটো কামনা কৰিছোঁ। আজি আমি সামৰাৰ আগতে আপোনাৰ এটা সংকলনত আপুনি অম্বিকা গিৰি ৰায়চৌধুৰীৰ গীত এটিত আপুনি অংশগ্ৰহণ কৰিছে, জাক জাক জাক ভাৰত সন্তান, আপোনাৰ এই গীতটিৰে আমাৰ এই ছটা খণ্ডৰ এই আলোচনা, এই আমাৰ যিটো সাক্ষাৎ, তাৰ আমি সামৰণি মাৰিম। আপোনাক শেষৰবাৰৰ কাৰণে নমস্কাৰ জনাইছোঁ।

মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: যিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে! তোমাৰ কাৰ্ড আৰু পিন দিয়া। মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম।
5: RBIয়ে কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
4: বাই গাৰ্লছ, কোনফালে গৈছা? শুনা নাই?
6: নো শ্বেয়াৰিং।
5: RBIয়ে কয় জানি লওক, সতৰ্ক হওক।
7: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
7: পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
7: অঁ, সঁচাকৈ বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
9: কৈ কৈ ভাগৰি গলো। কি হল? নতুন কিডবেক লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
10: কাৰেক্ট।
9: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিডবেক।
11: RBIয়ে কয়
5: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।
12: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষণিক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
13: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। 21 দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন চলিব। 10 জুলাইত ৰাজ্যখনৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অধিৱেশনৰ সময়ছোৱাত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্ৰীসভাই জৰুৰীকালীন সেৱা শক্তিশালী কৰা, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে অসম আৰক্ষীৰ 112 নম্বৰ সেৱাৰ আধুনিকীকৰণৰ বাবে 97 কোটি 90 লাখ টকা প্ৰদানত অসম মন্ত্ৰীসভাই অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে আৰক্ষী, অগ্নি নিৰ্বাপক আৰু স্বাস্থ্য বিভাগৰ মাজত সমন্বয় সুদৃঢ় কৰি 24 ঘণ্টাই জনসাধাৰণক জৰুৰীকালীন সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। এই ব্যৱস্থাৰ অধীনত 200খন বাহনক ভ্ৰাম্যমান আৰক্ষী থানাৰ আৰ্হিত গঢ়ি তোলা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
14: মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200টা মোবাইল পুলিচ ষ্টেচন, য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাৰ 1000জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী, কেইবাটাও শ্বিফ্টত হ'ব, 200খন গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব আৰু কণ্ট্ৰল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200গৰাকী ল'ৰা ছোৱালী লাগিব।

0: এনে ধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিলে। আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰি আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব, যদি মেডিকেল এজেঞ্চি হয় 112ই নিজে নিজে 108ক ফোন কৰি দিব।
1: মন্ত্ৰীসভাই বিশ্বনাথ চাৰিআলিত আমূলৰ এটা দুগ্ধ প্ৰক্ৰিয়াকৰণ গোট স্থাপনৰ বাবে 33 বিঘা ভূমিৰ আবণ্টনৰ অনুমোদন জনায়। এই পদক্ষেপে ৰাজ্যৰ দুগ্ধ উদ্যোগক শক্তিশালী কৰাৰ উপৰি দুগ্ধ উৎপাদনকাৰীসকলৰ

বিধেয়ক, অসম জনবিশ্বাস বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 আৰু অসম ব্যৱসায় সুচলতা সংশোধনী বিধেয়ক 2026 অন্যতম। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত অগৰৰ ব্যৱসায়ক শৃংখলাবদ্ধ কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত বল্লবৰুৱাৰ নেতৃত্বত এখন কেবিনেট সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে অগৰৰ ব্যৱসায়ক সুশৃংখলিত কৰি কৃষকসকলক উপকৃত কৰাৰ স্বাৰ্থত কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে উদ্যোগ, কৃষি আৰু বন বিভাগে এই সমিতিৰ অধীনত একেলগে কাম কৰিব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অপ্ৰয়োজনীয় ব্যয় হ্ৰাসৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰতো মন্ত্ৰীসভাই অনুমোদন জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বি এড পৰীক্ষাৰ নামত জালিয়াতি কৰাৰ অপৰাধত ডিব্ৰুগড় আৰক্ষীয়ে কালি স্নাতকোত্তৰ মহিলা ছাত্ৰৰ একতা সভাৰ উপসভাপতি মাধুৰ্য চেতিয়াক গ্ৰেপ্তাৰ কৰে। ছাত্ৰগৰাকীয়ে বি এডৰ যোগ্যতা পৰীক্ষাত পাছ কৰাই দিয়াৰ নামত কেইবাগৰাকীও পৰীক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত ছাত্ৰগৰাকীক গ্ৰেপ্তাৰ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।

এইবাৰ শুনাবলৈ লৈছোঁ মঞ্জুস্না গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অনিল কলিতাৰ, প্ৰযোজনা মলয় সূত্ৰধৰৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰো নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো অসীম জ্যোতি বৰুৱাৰ কণ্ঠৰেদি গীত। গীতৰ কথা অৰ্চনা তালুকদাৰৰ, প্ৰযোজনা পংকজ শৰ্মাৰ।

আজি নিশা 9:30 বজাত শুনিবলৈ পাব দীপক কুমাৰ শৰ্মা ৰচিত নাটক পুৱতি তৰাৰ হাঁহি, প্ৰযোজনা নয়ন প্ৰসাদৰ।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰাত সোপান শিতানত সাংবাদিকতা আৰু যুৱ প্ৰজন্ম এই বিষয়ে সাংবাদিক বিশ্বজিৎ দাসৰ সৈতে এটি কথোপকথন। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

বিয়লি 5:25 গয়া শ্রোতার অনুষ্ঠানত সিপাঝাৰ অঞ্চলৰ হাতীমুৰিয়া গাঁৱত বাণীবদ্ধ কৰা অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
2: डाउनलोड वेव्स OTT ऐप नाउ एंड वॉच फॉर फ्री।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ, অসম মন্ত্ৰীসভাৰ জৰুৰীকালীন সেৱা শক্তিশালীকৰণ, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ, বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা ব্যৱহাৰৰ সিদ্ধান্ত, গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ বৈঠক আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত 5 চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি নৰৱেৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হ'ব। 21 কাৰ্যসূচীৰে চলিবলগীয়া এই অধিৱেশনত মুঠ 16 বৈঠক অনুষ্ঠিত হ'ব। 10 বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 বাজেট অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্ৰীসভাই জৰুৰীকালীন সেৱা শক্তিশালী কৰা, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে অসম আৰক্ষীৰ 112 সেৱাৰ আধুনিকীকৰণৰ বাবে 97.90 কোটি টকা প্ৰদানত অসম মন্ত্ৰীসভাই অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে আৰক্ষী, অগ্নি নিৰ্বাপক আৰু স্বাস্থ্য বিভাগৰ মাজত সমন্বয় সুদৃঢ় কৰি 24 জনসাধাৰণক জৰুৰীকালীন সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। এই ব্যৱস্থাৰ অধীনত 200 বাহনক ভ্ৰাম্যমান আৰক্ষী থানাৰ আৰ্হিত গঢ়ি তোলা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
2: মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200 মোবাইল পুলিচ ষ্টেচন য'ত নেকি 112 ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000 ড্ৰাইভাৰ লাগিব, 200 গাড়ী কেইবাটাও শ্বিফ্টত হ'ব, 200 গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব আৰু কণ্ট্ৰল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 ল'ৰা ছোৱালী লাগিব। এই 200 গাড়ী 24/7 ই এক্টিভ হৈ থাকিব।
1: মন্ত্ৰীসভাই বিশ্বনাথ চাৰিআলিত আমূলৰ এটা দুগ্ধ প্ৰক্ৰিয়াকৰণ গোট স্থাপনৰ বাবে 33 ভূমিৰ আবণ্টনত অনুমোদন জনায়। এই পদক্ষেপে ৰাজ্যৰ দুগ্ধ উদ্যোগক শক্তিশালী কৰাৰ উপৰি দুগ্ধ উৎপাদনকাৰীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি ডঃ শৰ্মাই মত প্ৰকাশ কৰে। মন্ত্ৰীসভাই বিধানসভাৰ অধিৱেশনত উত্থাপন হ'বলগীয়া কেইবাখনো বিধেয়কতো অনুমোদন জনায়। ইয়াৰ ভিতৰত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিধেয়ক 2026, অসম জনবিশ্বাস বিধেয়ক 2026, অসম পৰ্যটন

0: বিধেয়ক 2026 আৰু অসম ব্যৱসায় সুচলতা সংশোধনী বিধেয়ক 2026 অন্যতম। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত অগৰৰ ব্যৱসায়ক শৃংখলাবদ্ধ কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এখন কেবিনেট সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে অগৰৰ ব্যৱসায়ক সুশৃংখলিত কৰি কৃষকসকলক উপকৃত কৰাৰ স্বাৰ্থত কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে উদ্যোগ, কৃষি আৰু বন বিভাগে এই সমিতিৰ অধীনত একেলগে কাম কৰিব বুলি উল্লেখ কৰে।
1: ৰাজ্যত অগৰ ব্যৱসায় ইয়াক শৃংখলিত কৰা আৰু খেতিয়কসকল যাতে ইয়াৰ পৰা উপকৃত হয় তাৰ ওপৰত অধ্যয়ন কৰি চৰকাৰক পৰামৰ্শ দিবলৈ পীযুষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এখন কেবিনেট কমিটি কৰা হৈছে। তেওঁলোকে অগৰ ব্যৱসায়ীসকলৰ লগতো কথা পাতিব, খেতিয়কৰ লগতো কথা পাতিব আৰু ভাৰত চৰকাৰৰ লগতো কথা পাতি এই ব্যৱসায়টো শৃংখলিত কৰাৰ উদ্দেশ্যে খেতিয়কসকলে যাতে লাভ কৰিব পাৰে সেই ধৰণে গোটেই ব্যৱস্থাটো সুন্দৰ কৰাৰ বাবে উদ্যোগ বিভাগ, কৃষি বিভাগ আৰু ফৰেষ্ট বিভাগে যাতে একেলগে কাম কৰিব পাৰে তাৰ কাৰণে আজি আমি এখন কেবিনেট কমিটিও গঠন কৰি দিছোঁ।
0: মুখ্যমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অপ্ৰয়োজনীয় ব্যয় হ্ৰাসৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰতো মন্ত্ৰীসভাই অনুমোদন জনাইছে। অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশনৰ পৰাই বিধানসভাত হিন্দী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত বিধানসভাৰ সাধাৰণ উদ্দেশ্য সমিতিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে হিন্দী ৰাষ্ট্ৰভাষা হোৱাৰ হেতু ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিধানসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে ইংৰাজী, অসমীয়া আৰু বড়ো ভাষাৰ উপৰি বিধানসভাৰ লগত হিন্দী ভাষা ব্যৱহাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইপিনে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ। এই ভাষাই বড়ো সমাজৰ ইতিহাস, পৰম্পৰা আৰু আশা আকাংক্ষা বহন কৰাৰ লগতে ৰাজ্যৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ঐক্য অধিক সুদৃঢ় কৰিছে বুলি তেওঁ কয়। ৰাজ্য চৰকাৰে বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠকৰ আয়োজন কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তি ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলো প্ৰতিনিধিক বৈঠকলৈ আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে এখন মাদক দ্ৰব্য মুক্ত সমাজ গঢ়াৰ দিশত ভাৰতে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে আৰু আজিৰ বৈঠকে এই সমস্যা সমাধানৰ ক্ষেত্ৰত ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ সৰু হজাইত থকা সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় কাৰ্যালয়ত কালি 76 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। শৈশৱকালৰ মাদকতা উপভোগ কৰাৰ লগতে শিশুসকলৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত সদৌ অসম মইনা পাৰিজাতে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত বিজ্ঞান, প্ৰযুক্তি তথা সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকাৰ লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাতো ভাগ লৈ বিভিন্ন সাংগঠনিক বিষয় সম্পৰ্কে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে আমি পোহৰ বিচাৰি যাওঁ মূল মন্ত্ৰক সাৰথি কৰি সদৌ অসম মইনা পাৰিজাতে অনাগত সময়তো নতুন চিন্তা চৰ্চাৰে সমাজ গঠনৰ মহৎ যাত্ৰা অব্যাহত ৰখাৰ কামনা কৰে। সভাত সদৌ অসম মইনা পাৰিজাতৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন জিলাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যসকল উপস্থিত থাকে। হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গোৱালপাৰা বন সংমণ্ডলে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। হাতীৰ লগত আন জীৱ জন্তুৰ সৈতে সহাৱস্থান কৰি জীৱন নিৰ্বাহ কৰাৰ উপায় সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ উদ্দেশ্যে সংমণ্ডলটোৱে এইবাৰ যুৱ গজমিত্ৰ নামেৰে এখন নতুন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ জৰিয়তে জিলা বন বিভাগে বিদ্যালয়ৰ

0: ছাত্র ছাত্রীসকলক বন বিভাগে পরিচালনা করা পঞ্চরত্ন ইকো কেম্পলৈ আনি জীব জন্তুর সহিতে সহাবস্থানেরে জীবন নির্বাহ সম্পর্কে ব্যবহারিক জ্ঞান দিয়ার ব্যবস্থা করব। জিলা বন বিভাগে এই আঁচনি ধারাবাহিকভাবে চলাই নিব বলে বন সংমণ্ডল প্রাধিকারী তেজস মরিস্বামীয়ে প্রকাশ করেছে।
1: যুবা গজার মিত্র স্কিম এইটো হয় কি আমার প্রত্যেক হপ্তাহ এটা স্কুল আমার ইয়াতে পঞ্চরত্ন ইকো ক্যাম্পত আনা হব, 40 স্টুডেন্টস ইয়াতে আনা হব। ইটস লাইক এ ফান অ্যান্ড লার্ন ইভেন্ট, মানে একদিনের কারণে গোটে মানে বাচ্চাবিলাক ফান করিব, ইয়াতে অ্যাক্টিভিটি আছে, বহুত খেলিব, লগতে অল্প শিকিব যে কনজারভেশন উপর, হাতি মানুষের কো এক্সিস্টেন্সের উপর, কেনে কি মানে একেলগে থাকিব লাগিব, কি কি করিব লাগিব, এইবিলাকও শিকিব। তো আজি আমার প্রথম গ্রুপ আছে, তেও মানে বহুত কিনি অ্যাক্টিভিটি করেছে, বহুত খেলিছেও, বহুত মানে মস্তিও করেছে। সো আই থিঙ্ক এটা সাকসেস।
0: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বি এড পৰীক্ষাৰ নামত জালিয়াতি কৰাৰ অপৰাধত ডিব্ৰুগড় আৰক্ষীয়ে কালি স্নাতকোত্তৰ মহিলা ছাত্ৰ একতা সভাৰ উপসভাপতি মাধুৰ্য চেতিয়াক গ্ৰেপ্তাৰ কৰে। ছাত্ৰগৰাকীয়ে বি এডৰ যোগ্যতা পৰীক্ষাত পাছ কৰাই দিয়াৰ নামত কেইবাগৰাকীও পৰীক্ষাৰ্থীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ তুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত ছাত্ৰগৰাকীক গ্ৰেপ্তাৰ কৰে। অৱশ্যে এই ঘটনাৰ সৈতে জড়িত আন এজন ছাত্ৰ পলাতক হৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে ডিব্ৰুগড় আৰক্ষীয়ে কালি সন্ধিয়া গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ বৰবৰুৱাৰ কুমাৰণীচিগাত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক আৰ্ছদ ৱাছিম আহমেদৰ নেতৃত্বৰ দলটোৱে অভিযান চলাই সৰবৰাহকাৰী কেইটাৰ কবলৰ পৰা ড্ৰাগছ ভৰ্তি ভালেমান প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰে। ইয়াৰ লগতে তেওঁলোকে সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এখন স্কুটি জব্দ কৰে। আটক কৰা লোক দুজনক বৰবৰুৱাৰ বিচিত্ৰ হাজৰিকা আৰু নলবাৰীৰ পংকজ দাস বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। বৰপেটা জিলাৰ মন্দিয়াৰ মৰাপাট বজাৰৰ সমীপত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত 5খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বৈদ্যুতিক বিজুতিৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি মন্দিয়া আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত সদৰি কৰিছে। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কেইবালাখ টকাৰ সম্পত্তিৰ জুইত জাহ যায়। ডিব্ৰুগড় জিলাৰ মৰাণ খটখটিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে শিশু, মহিলাসহ আন 5গৰাকী লোক আহত হয়। দুখন বাহনৰ মাজত মুখামুখি খুন্দা লগাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত নৰৱে 5বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমাঞ্চকৰ খেলখনৰ প্ৰথমাৰ্ধ গ'লশূন্যভাৱে পাৰ হয় যদিও খেলখনৰ দ্বিতীয়াৰ্ধৰ আৰ্লিং হালান্দে 79 আৰু 90 মিনিটত 2টাকৈ গ'ল দি নৰৱেক শক্তিশালী স্থিতিত উপনীত কৰায়। ইয়াৰ পাছত নেইমাৰ জুনিয়ৰে খেলৰ অন্তিম সময়ত এটা গ'ল দিয়ে যদিও ষষ্ঠবাৰৰ বাবে ব্ৰাজিলৰ বিশ্বকাপ জয়ৰ সপোন ইমানতে সামৰণি পৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে সংগীতা শৰ্মাই।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ফিফা বিশ্বকাপৰ বিভিন্ন বা বাতৰিৰ লগতে পেট্ৰলত ইথানল মিশ্ৰণৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ, আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, 2026 বৰ্ষৰ প্ৰাগ চীনে এৱাৰ্ডছ প্ৰদান আদি ভিন ভিন বাতৰিয়ে প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক জনমভূমি কাকতে ভাৰতৰ ক্ষেপণাস্ত্ৰত হেন চকু চীনৰ শিৰোনামেৰে ম্যানমাৰ সীমান্তত চীনে 5,000 কিলোমিটাৰলৈকে চকু ৰাখিব পৰা ৰাডাৰ স্থাপনৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে গ্ৰীণ বাছত মধ্যভোগীয়ে চলাইছে লুণ্ঠন শিৰোনামৰ বাতৰিটোত প্ৰধানমন্ত্ৰীৰ অভিলাষী প্ৰকল্পক লৈও ৰাজ্যিক পৰিবহণ নিগমত গোপন অংক চলাৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বিধানসভাৰ প্ৰতীক চিহ্নৰ পৰা প্ৰত্যাহাৰৰ খবৰে বিটিচি জ্বলোৱাৰ এটা বাতৰি বড়ো ভাষাক লৈ উঠিল পৃথক ৰাজ্যৰ দাবী শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূৰ কাকতৰ শিৰোনাম খামেনীৰ শেষকৃত্যত ট্ৰাম্প বধৰপণ, লক্ষ লক্ষ লোকৰ আলী খামেনীক শোকাকুল বিদায়। অসমীয়া খবৰ কাকতে কাজিৰঙাৰ কিংবদন্তী তহলদাৰী হাতী জয়মালাক ৰাজকীয়ভাৱে চিৰবিদায় জনোৱাৰ এটা বাতৰি আলোকচিত্ৰসহ বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গুৱাহাটীত ভূপৃষ্ঠৰ তলেৰে হ'ব বিদ্যুৎ সংযোগ শিৰোনামেৰে অত্যাধুনিক বৈদ্যুতিক ব্যৱস্থাৰে মহানগৰীক উজ্বলাই তোলাৰ অভিলাষী প্ৰকল্পৰ বিষয়ে নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি পৰিৱেশন কৰিছে। কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে 1 কোটি উদ্যান শস্যৰ পুলি বিনামূলীয়াকৈ বিতৰণ কৰাৰ লক্ষ্য লোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ৰাজ্যিক মন্ত্ৰীসভাই 24

0: একোটাই কাৰ্যক্ষম জৰুৰীকালীন সঁহাৰি আন্তঃগাঁথনি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বিশ্বকাপ ফুটবলে গ'লৰ উপৰি মানুহৰ মন মেজাজ সুস্থ কৰাৰ লগতে সমাজক একত্ৰিত কৰি কিদৰে ৰূপান্তৰ সাধন কৰিছে সেই সংক্ৰান্তীয় এটা বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: এতিয়া শুনক বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত অসম আৰু মেঘালয়ত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ইপিনে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ। অসম মন্ত্ৰীসভাৰ জৰুৰীকালীন সেৱা শক্তিশালীকৰণ, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা ব্যৱহাৰৰ সিদ্ধান্ত। গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত 5 বাৰৰ চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি নৰৱেৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। ইয়াৰ পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পুনৰ বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু। নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক বঙাইগাঁও জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে বঙাইগাঁৱৰ পৰা আমাৰ সংবাদদাতা তেজেশ ত্ৰিপাঠী। বঙাইগাঁও জিলাৰ একমাত্ৰ নিচামুক্তি কেন্দ্ৰই যোৱা এবছৰ ধৰি সীমিত সুবিধাৰ মাজেৰে নিচাত আসক্ত ৰোগীক বিনামূলীয়া সেৱা আগবঢ়াই জিলাখনত সুস্থ সমাজ গঢ়াৰ আগভাগ লৈছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: বৰপেটা জিলাৰ ভেৰালডি ৰুৰেল ডেভেলপমেণ্ট এছ'চিয়েচন নামৰ সামাজিক বেচৰকাৰী সংগঠনটোৱে বঙাইগাঁও চহৰৰ শ্বহীদ বেদীৰ ওচৰত ভাড়াত লোৱা গৃহ এটাত যোৱা বছৰৰ জুন মাহৰ পৰা নিচামুক্তি কেন্দ্ৰ মুকলি কৰি ড্ৰাগছ আৰু সুৰাত আসক্ত ৰোগীসকলক বিনামূলীয়া চিকিৎসাৰে নিচা আসক্তিৰ পৰা মুক্ত কৰোৱাৰ সেৱা আগবঢ়াই আছে। কেন্দ্ৰটোত বৰ্তমান মুঠ 15 নিচা আসক্ত ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা থকাৰ উপৰি ইয়াত 2 পৰামৰ্শদাতা, 2 নাৰ্ছ আৰু 1 চিকিৎসকে সেৱা আগবঢ়াই আছে। মুঠ 22 কৰ্মচাৰীয়ে পৰিচালন কৰা কেন্দ্ৰটোত কমেও এমাহৰ পৰা সৰ্বাধিক 3 মাহলৈকে 18 পৰা 45 বয়সৰ নিচা আসক্ত ৰোগীক নিচা মুক্তিৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়। জিলাখনত যোৱা বছৰৰ পৰা এই সুবিধা উপলব্ধ হোৱাত ইয়াৰ বহু পৰিয়ালে নিচা আসক্ত সদস্যৰ চিকিৎসা বিনামূলীয়াকৈ আৰু সহজতে কৰাব পাৰিছে। সেয়ে জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু সমাজ কল্যাণ বিভাগে নিচা মুক্তি কেন্দ্ৰটোক সকলো প্ৰকাৰে সহযোগ কৰি আছে।
0: ৰাজ্যৰ বনমন্ত্ৰী হিচাপে জয়ন্ত মল্লবৰুৱাই দায়িত্ব লোৱাৰ পাছৰে পৰা বঙাইগাঁও জিলাত বন বিভাগ পূৰ্বতকৈ অধিক সক্ৰিয় হোৱা দেখা গৈছে। এই বিষয়ে সবিশেষ শুনক আমাৰ বঙাইগাঁৱৰ সংবাদদাতা তেজেশ ত্ৰিপাঠীৰ পৰা।
1: যোৱা কেইদিনমানৰ পৰা বঙাইগাঁও জিলাৰ বন বিভাগে ঠায়ে ঠায়ে অবৈধ কাঠ ফলা কল জব্দ কৰা দেখা গৈছে। ইমান দিনে জিলাখনত সক্ৰিয় হৈ থকা বন মাফিয়াৰ বিৰুদ্ধে বন বিভাগে কঠোৰ ব্যৱস্থা লোৱা ৰাইজে দেখা পোৱা নাছিল। যদিও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ দায়িত্ব পোৱাৰ পাছত জিলাখনৰ বন বিভাগ অধিক তৎপৰ হয়। কিছুদিন পূৰ্বে বঙাইগাঁৱৰ চিপনচিলাত বন বিভাগে ওচৰৰে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ কটা কেইজনমান যুৱকক আটক কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ মাজতে বঙাইগাঁৱৰ এজন ৰাজনীতিকৰ হস্তক্ষেপত বন ধ্বংসকাৰী যুৱক কেইজনক গছ কটাৰ শাস্তি হিচাপে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ এটা অংশত গছপুলি ৰোপণ কৰিবলৈ দিয়া হয়। প্ৰথম দিনা যুৱককেইজনে ৰাইজৰ সহযোগত কেইডালমান গছপুলি ৰোপণ কৰিয়ে গছ কটা শাস্তিৰ পৰা ৰেহাই পায়। সেই বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গছ কটা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কেনেধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে ইয়াৰ অপেক্ষাত আছে বঙাইগাঁও ৰাইজ।
0: বঙাইগাঁও পৌৰসভা এলেকাৰ বাসিন্দাৰ পৰা সম্পত্তি কৰ, জাবৰ সংগ্ৰহ কৰ আৰু খোৱা পানীৰ কৰ আদায়ৰ ক্ষেত্ৰত আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্য ভূমিকা লোৱা দেখা গৈছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: মুঠ 25 ৱাৰ্ডযুক্ত বঙাইগাঁও পৌৰসভাৰ অধিকাংশ বাসিন্দাই বহু বছৰ ধৰি সম্পত্তি কৰ আদায় দিয়া নাছিল।

0: আগবঢ়াবাৰ কৰ সংগ্ৰহৰ দায়িত্বত থকা কৰ্মচাৰীসকলেও পৌৰ এলেকাৰ বাসিন্দাৰ পৰা বকেয়া সম্পত্তি কৰ সংগ্ৰহ কৰাত ব্যৰ্থ হোৱাত পৌৰসভা কৰ্তৃপক্ষই মহিলা আত্মসহায়ক গোটৰ এচাম সদস্যৰ সহায় বিচাৰে। সেই অনুসৰি 2023 চনত বঙাইগাঁও পৌৰসভা আৰু নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ হয়। এই চুক্তিমতে আত্মসহায়ক গোটৰ 37 গৰাকী মহিলাই এই পৌৰসভাৰ কৰ সংগ্ৰহ কাৰ্যত নিয়োজিত হয়। ইয়াৰে 9 গৰাকীয়ে 5% কমিছনৰ বিনিময়ত সম্পত্তি কৰ, 24 গৰাকীয়ে 15% কমিছনৰ বিনিময়ত জাবৰ কৰ আৰু 4 গৰাকী মহিলাই 10% কমিছনৰ বিনিময়ত খোৱা পানীৰ কৰ সংগ্ৰহ কৰি আছে। ইয়াৰ উপৰি পৌৰ এলেকাৰ বাসিন্দাৰ বকেয়া সম্পত্তি কৰো এইসকল মহিলাই সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
1: কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত বঙাইগাঁও জিলাৰ উত্তৰ শালমৰা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত কৃষকসকলৰ মাজত কৃষি সামগ্ৰী বিতৰণ কৰা হয়। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা তেজেশ ত্ৰিপাঠীৰ পৰা।
0: জিলাখনত সংহত কৃষি পদ্ধতিৰ প্ৰসাৰ কৰা, কৃষকসকলৰ আয় বৃদ্ধি কৰা আৰু বৈজ্ঞানিক উপায়েৰে শাক পাচলি খেতি কৰাত উদগনি যোগোৱাৰ লক্ষ্যৰে জিলাখনৰ সৃজন গ্ৰাম আৰু তাপাত্তাৰী উন্নয়ন খণ্ডৰ কৃষকসকলৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠানত হিতাধিকাৰী কৃষকসকলৰ মাজত খাকী কেম্পবেল প্ৰজাতিৰ হাঁহৰ পোৱালি আৰু উন্নত মানৰ পাৰ্ভনী ক্ৰান্তি প্ৰজাতিৰ ভেন্দিৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। কাৰ্যসূচীত উপস্থিত বিভাগীয় বিষয়াসকলে উৎপাদনশীলতা বৃদ্ধি, কৃষি ব্যৱস্থাৰ বিবিধকৰণ আৰু নিজৰ জীৱিকাৰ মান উন্নত কৰাৰ উদ্দেশ্যে কৃষকসকলক বৈজ্ঞানিক পদ্ধতিৰে হাঁহ পালন কৰিবলৈ আৰু উন্নত প্ৰণালীৰ শাক পাচলিৰ খেতি কৰিবলৈও বিশেষভাৱে উৎসাহিত কৰে।
1: জিলাৰ এহৰূপ শুনিলে কাইলৈ পুৱা 9:15 পুনৰ লগ পাম আন এখন জিলাৰ এহৰূপৰ সৈতে। নমস্কাৰ।
2: জিলাৰ ৰেহৰূপ শুনিলে আজি বঙাইগাঁও জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল বঙাইগাঁৱৰ পৰা আমাৰ সংবাদদাতা তেজেশ ত্ৰিপাঠী। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছোঁ চিত্ৰগীত অনুষ্ঠানত। প্ৰথমে শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত দীনবন্ধু ছবিৰ পৰা।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাইছো আজহাৰ ছবিৰ এটি গীত, কণ্ঠ অৰিজিত সিং আৰু অন্তৰা মিত্ৰৰ।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্ক

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হিয়াৰ দাপোনত তোমাৰ এই ছবি, ছবিৰ এটি গীত শুনাইছো জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত।

0: চিত্ৰগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক হাতে বাটে সুৰৰ আৱেশ, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
3: মই ৰিংকু তালুকদাৰ। হয়,
2: আপুনি ক'ত থাকে?
3: মই মনেজগুৰি এই নৰকাউৰ পাৰত। হয়,
2: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
3: মই মানে এই ফুলৰ ব্যৱসায়, গণেশ মন্দিৰৰ ওচৰত।
2: হয়, ব্যৱসায় কেনে চলি আছে এতিয়া?
3: ব্যৱসায় একেবাৰে বেয়া।
2: কিয়?
3: একদম মানে বতৰৰ বেয়া আৰু মানুহ অভাৱো হৈছেতো, অভাৱৰ কাৰণে এনেকুৱা হৈছে।
2: আপুনি কেতিয়া আহে ইয়ালে?
3: মই 9টামান বাজাত আহোঁ।
2: আৰু কেতিয়া উভতি যায়?
3: মই 12টা চাৰে 12টাত যাওঁ, পিছবেলা নাহোঁ।
2: আপোনাৰ ঘৰত কোন কোন আছে?
3: মই আছোঁ, মোৰ মিষ্টাৰ আছে, মোৰ ল'ৰাটো আছে।
2: পঢ়ি আছে নিশ্চয়?
3: পঢ়ি আছে।
2: আপুনি এই ব্যৱসায়টো কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে?
3: ব্যৱসায়টো মানে হ'ল মোৰ 18 বছৰমান। হ'ল 18 বছৰমান।
2: এই ফুলবোৰ ক'ৰ পৰা আনে?
3: বেপাৰীয়ে দিব।
2: বেপাৰী দিবলৈ আহে?
3: বেপাৰী দিব আহে, ৰাতিপুৱাই থৈ যায় টেবুলতে। ৰাতিপুৱা দি থৈ যায়, আমি আহি কিনে দোকানখন খোলোঁ আৰু।
2: আপোনাৰ ইয়াৰ পৰা কিমান মুনাফা হয়?
3: বেছি লাভ নহয়।
2: এতিয়াতো উত্তপ গৰম হৈছে, গতিকে এই সময়ছোৱাত আপুনি কিদৰে থাকে মানে?
3: আপুনি কালিও অহা নাই, পৰহিও অহা নাই, একেবাৰে অভাৱ হৈ গৈছে আমাৰ, জানানে? বহুত কষ্ট হৈছে, ঘৰ ভাড়া দিব লাগে 4000, ল'ৰাটো কলেজত বিয়ে পঢ়ি আছে, বহুত কষ্ট। মিষ্টাৰেতো চকুৰ মানে প্ৰব্লেম, কৰি প্ৰেচাৰতে হাত ভৰি হাত দুখন ভাঙিলে,
2: বহুত কষ্ট। গতিকে ঘৰ চলোৱাৰ দায়িত্ব আপোনাৰ তাত?
3: একেবাৰে দায়িত্বটো হৈছেই, চলাই আছোঁ। বিশেষ কথা হ'ল কি, পৰিয়াল চলাবই নোৱাৰা হৈছে, এইবাৰে বেয়া হৈছে। এতিয়া মানে মুখ্যমন্ত্ৰীয়ে আমাকতো অৰুণোদয় আঁচনিটোও দিয়া নাই, জানেনা?
2: এইটো এবাৰতো দিছিলে,
3: এই দিছে ইলেকশ্যন আগতে দিছিলে, আৰু দিয়াই নাই।
2: আগষ্টৰ পৰা আকৌ দিম বুলি কৈছে?
3: অঁ দিম বুলি কৈছে, কি বা কৰে, ধনী ধনী মানুহে পাই আছে, আমাৰ দুখীয়াবিলাকৰে যদি কাটে আৰু দিগদাৰেই হৈ যাব। ধনীবিলাকক কাট, আমাৰ ইয়াতো ভোট আছে, কিছুমানৰ গাঁৱতো আছে, ইয়াতো অৰুণোদয় পাইছে, গাঁৱতো পাইছে, ইয়াতো ৰেচন কাৰ্ড গাঁৱতো আছে, এইবিলাক কাটি দিব লাগে। আমাক ক'লে আমি কৈ দিম ন, কোন কোন মানুহে মানে ডাবল ডাবল কৰি আছে, সাৰ্ভে কৰিব আহিলে আমি কৈ দিম।
2: আপোনালোকে ৰেচন পায় নে?
3: পাওঁ পাওঁ।

0: 15 কিলো পাওঁ চাউল।
1: এতিয়া অকল সুলভ মূল্যত চাউলখিনি দি আছে, বাকী দালি আৰু নিমখ দিয়া বন্ধ কৰিছে।
0: আকৌ আগষ্ট মাহত দিম বুলি কৈছে, কিন্তু কি বা কৰে তেখেতৰে মনৰ কথা আৰু। তেখেতে কৰিবও পাৰে, বন্ধ কৰিবও পাৰে, হয় না নাই? তেখেতে আৰু আমাৰ দুখীয়াৰ পৰিয়ালবিলাক চলা হন কৰি, হয় না নহয়? চাকৰি বাকৰি ল'ৰা বিয়ে পঢ়ি আছে, চাকৰি এটা কিবা কৰি দিলেও ঠিক ঠাক কৰি। আকৌ কৈছে যে মা আকৌ পৰীক্ষা দিব, পৰীক্ষা নেদাকেই আমাক চাকৰি দিয়ক, দুখীয়া ঘৰে ঘৰে চাই চাই আকৌ কিয় পৰীক্ষা ল'ব লাগে? কথাটো নাই কিন্তু, মিছা নহয়। কিছুমানৰ ঘৰত চাৰিটা পাঁচটা চাকৰি আছে, দুখীয়াৰ ঘৰত নাই। গুঠীয়াবিলাকৰ ঘৰত চাই চাই মানে পৰীক্ষা এই চাকৰি এটা এটাকে দিয়াই ভাল, হয় না নহয়? এনেকুৱা ল'ৰাটো সেইদিনাখন বহুত দুখ কৰিছে, মা ঘৰে ঘৰে চাই যদি আমাক দুখীয়া বুলি যদি চাকৰি এটা দিলে বহুত ভাল পালোঁ। আমিতো দুখীয়া লোকে ভোটটো দিব গৈছোঁ, এইবাৰ ভোটতো তাক নাম উঠাই দিছোঁ। ইমান কষ্ট কৰি ভোট দিয়ে যদি চাকৰি এটা পালোঁ হয় বহুত ভাল পালোঁ হয়।
2: হয়, এতিয়া আচলতে ইমান নিবনুৱা সমস্যা হৈছে, গতিকে সকলোৱে কিবাকে চৰকাৰী
0: চাকৰি। কিন্তু ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়িছে, টিউচন লৈছে, সিহঁতে আকৌ পৰীক্ষা দি চাকৰি ল'ব। কিন্তু আমাৰ ল'ৰা ছোৱালীক আমি টিউচন দি নাপালোঁৱেই, কিবা কৰি মানে ঘেচে মেচে হ'লেও পাছ কৰি কৰি কৰি বিএটো ডিগ্ৰীটো পঢ়ি আছে। সেই ভাবো তাৰ মনত ৰাখা, দুখীয়াৰ পৰিয়ালবিলাক চাই চাইয়ে চাকৰি দিয়ক, তেতিয়া মুখামুখিক ধন্যবাদ দিলোঁ হয়। ল'ৰাটোৱে কৈ আছে, বহুত ল'ৰাই কৈ আছে, যাৰ ঘৰত চাকৰি আছে আছেয়ে, যাৰ ঘৰত নাই নাইয়ে, এনেকুৱা। সেই হিচাপে ঘৰে ঘৰে চাইয়ে চাকৰি দিয়ক, হয় না নহয়? তেতিয়া মানে মানুহৰ অলপ শান্তি পালে হয়।
2: খুব ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গান শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰিব?
0: এতিয়া জুবিনৰে গান দিয়া এটা মনৰে ভাল লাগা।
2: আপুনি এনে গান শুনেনে?
0: মই শুনো, বাতৰি চাওঁ, গান গাব নাজানিব পাৰোঁ।
2: ঠিক আছে, ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি, ধন্যবাদ।

0: নমস্কাৰ, হাতে পাতি সুৰৰ আবেগ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব, আপোনাৰ নাম কওক।
1: মোৰ নাম সুৰজ।
0: আপুনি ক'ত থাকে?
1: মই ইয়াতে থাকোঁ, পি ডব্লিউ কেম্পাছ।
0: আপুনি কি কৰ্মৰ সৈতে বৰ্তমান ব্যস্ত?
1: কৰ্মটো বাইদেউ মই চব কামেই কৰোঁ, ঝাৰু মাৰা, কিবা চাফ চিকুণ, আৰু মই সেইকেইটা কাম কৰি ভাত খাওঁ। মই
0: কিমান বছৰ হ'ল গুৱাহাটীলৈ অহা?
1: মই ইয়াতে জন্ম পাইছোঁ বাইদেউ।
0: আপোনাৰ ঘৰত কোন কোন আছে?
1: ঘৰত আপোনাৰ মা দেউতা নাই, বাকী চব আছে।
0: আপোনাৰ ভাই ভণ্টি আছে? তেওঁলোকে কি কৰে?
1: সৰু বাইদেউটোৱে এনেই হাজিৰা কামেই কৰে আমাৰ নিচিনা, আমি চুইপাৰ মানুহ, আমি যি পাওঁ তাকে কাম কৰোঁ বাইদেউ। সেইকেইটা কাম কৰি আমি চলোঁ আৰু।
0: কেনে চলি আছে জীৱন?
1: জীৱনটো মানে ভগৱানৰ আশীৰ্বাদেদি ভালেই চলি আছে, বেয়া হোৱা নাই আৰু। কেতিয়াবা দিয়ে ওপৰৱালাই কাম, কেতিয়াবা নিদিলে আৰু বেয়া নাপাওঁ আৰু। কপালত যি লিখন আছে সেইটোৱে আমি পাম, কপালত সেইটোৱে আৰু বাইদেউ।
0: বিভিন্ন ধৰণৰ মানুহ লগ পায়, কিছুমানে ভালকৈ আপোনালোকক সন্মান কৰে, কিছুমানে বেয়াকৈ পইচা দিছোঁ কামটো কৰিবই লাগিব তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে। আপোনাৰ তেতিয়া বেয়া লাগে নে নালাগে?
1: বেয়া মানে এইটো ভগৱানৰ ওপৰত এৰি দিওঁ আৰু, কিজানি আমাৰে কিবা দোষ হৈছে, কিজানি যে আমি কাম কৰোঁতে কিজানি কিবা আমাৰ হাতেদি কিবা ভুল হৈ যাব পাৰে, সেইটো কাৰণে মালিকে কিবা আমাক বেয়া পাবও পাৰে। এনেতো মালিককেইটাতো আমাক বেয়াকৈতো নকয় কোনো হেৰি, কাম কৰিছোঁ, কিছুমানে একাজ ভাতো দিছে, ঘৰত বহাই পেলাই খুৱাইছে, গামোচাও দিছে, সন্মানো দিছে, ৰেচপেক্টো দিছে, আৰু হাজিৰাখিনিও দিছে। আৰু কিছুমান মানুহ খং উঠিলেও আমি বেয়া নাপাওঁ, কিয় আজি খং উঠিছে কালি আকৌ মাতিবই কামত, আজি য'ত ধৰক 700 টকা দিছে কালি 200 টকা খাই লৈ বেছিকৈ দিয়ে আৰু, আমি সেনেকৈ মনত ৰাখি নাথাকোঁ। আমি হাজিৰা কৰা মানুহ, সেই মানুহকেইটাৰ লগতে মিলিজুলি চলিব লাগিব। কেতিয়াবাতো মানুহ খঙো কৰে, কেতিয়াবা মানুহ বেয়াও পায়, সেইবিলাক আৰু আমি মনত খাম নাৰাখোঁ বাইদেউ।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, এইদৰে চলি যাওক। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিত কি গান শুনিব বিচাৰে?
1: মইতো বাইদেউ হিন্দী গান ভাল পাওঁ।
0: ঠিক আছে, ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক দিল সে ছবিখনৰ পৰা এ আৰ ৰেহমানে কণ্ঠদান কৰা এই গীতটি।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ কালিপৰা, ইয়াৰে গুৱাৰে কালিপৰা। মোৰ নাম কমল কমলৰাজ বংশী।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: বিজনেছত লাগি আছোঁ, নিজৰ মামাই হয় তেখেতৰ লগত।
0: ব্যৱসায় কেনে চলি আছে?
1: ব্যৱসায় ভাল বেয়াৰ মাজত তেনেকুৱা।
0: মই জানিব বিচাৰিছোঁ আপোনাৰ ঘৰখনৰ বিষয়ে। আপোনাৰ ঘৰত কোন কোন আছে?
1: মোৰ ঘৰত মা দেউতা আৰু মই অকলে।
0: এতিয়াতো গৰম বেছি দিছে, গতিকে এই সময়ছোৱাত আপুনি কিদৰে মানে নিজকে ঠাণ্ডা কৰি ৰাখিছে?
1: নিজকে ঠাণ্ডা মানে গৰমটো বহুত গৰমটো বহুত বহুতে পৰিছে, তাৰ মাজতে আছোঁ আৰু তেনেকৈয়ে। মেছত উপায় নাই আৰু, তেনেকৈ থাকিব লাগিব। বিজনেছ কৰা, যিহেতু বিজনেছৰ লাগি আছোঁ, চ' গৰম ঠাণ্ডাটো থাকিবই সদায়।
0: আপোনাৰ ব্যৱসায়টোত এই গৰমে অকণমান প্ৰভাৱ পেলাইছেনে নাই?
1: অসুবিধা হয়, বহুত অসুবিধা হয়,
0: কাৰণ কণীও আছে আপোনাৰ দোকানত, গতিকে কণীবোৰ চাগে নষ্ট হয়।
1: বেয়া হয় গৰমত, আপোনাৰ মালটো অলপ কম কৰি অনা হয়, বেয়াও ওলায় বহুত।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰে?
1: জুবিনৰ গান এটা বজাই দিলে হ'ল আৰু।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ। হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ।

0: উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
0: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান।

আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ।

0: আমার নম্বর হয়েছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। 21 দিনীয়া কাৰ্যসূচীৰে চলিবলগীয়া এই অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ইয়াৰ পূৰ্বে বিধানসভালৈ অহাৰ সময়ত শাসকীয় পক্ষৰ বিধায়কসকলে সাংবাদিকৰ আগত এইবাৰ বাজেট অধিৱেশন ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰে। দুলীয়াজানৰ বিধায়ক তথা মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ এই বাজেটত পূৰণ কৰিবলৈ চেষ্টা কৰা হ'ব বুলি উল্লেখ কৰে। ইপিনে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে গুৱাহাটী আৰু শিৱসাগৰ নগৰৰ কৃত্ৰিম বানৰ বিষয়ত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে বিধানসভালৈ লাইফ জেকেট পৰিধান কৰি আহে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধায়কগৰাকীয়ে গুৱাহাটী মহানগৰীৰ দীৰ্ঘদিনীয়া কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাত চৰকাৰ বিফল হোৱা বুলি অভিযোগ তোলে। অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশনৰ পৰাই বিধানসভাত হিন্দী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত বিধানসভাৰ সাধাৰণ উদ্দেশ্য সমিতিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে হিন্দী ৰাষ্ট্ৰভাষা হোৱা হেতু ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিধানসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ উপৰি বিধানসভাৰ লগত হিন্দী ভাষা ব্যৱহাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইপিনে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। ৰাজ্য চৰকাৰ বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আজি বাজেট অধিৱেশনৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধানসভাৰ পূৰ্বৰ অধ্যক্ষ তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে বড়ো ভাষা সম্পৰ্কীয় বিতৰ্কৰ অন্ত পেলাবলৈ আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠকৰ আয়োজন কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়ে আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলো প্ৰতিনিধিক বৈঠকলৈ আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে এখন মাদক দ্ৰব্য মুক্ত সমাজ গঢ়াৰ দিশত ভাৰতে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে আৰু আজিৰ এই বৈঠকে এই সমস্যা সমাধানৰ ক্ষেত্ৰত ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰিব। ডিব্ৰুগড় জিলাৰ দুলীয়াজান শাখা লেখিকা সংস্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে দুলীয়াজানৰ ৰোটাৰী সমূহীয়া কেন্দ্ৰত অনুষ্ঠিত হয়। পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হোৱা অধিৱেশনত পৰৱৰ্তী কাৰ্যকালৰ বাবে মিতালী মহন্তক সভাপতি আৰু ছায়ামণি দত্তক সম্পাদক হিচাপে লৈ 21 জনীয়া এখন সমিতি গঠন কৰা হয়। অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত দুলীয়াজান শাখাৰ লেখিকা সংস্থাৰ মুখ্য উপদেষ্টা সংগীতা বৰুৱাই ভাষণ দিয়ে। এই অনুষ্ঠানতে সংস্থাৰ মুখপত্ৰ কৰণী দুলীয়াজান সাহিত্য সভাৰ সভাপতি ডঃ অজিত শইকীয়াই উন্মোচন কৰে। অধিৱেশন উপলক্ষে আয়োজন কৰা মদিৰা শইকীয়া ভূঞা সোঁৱৰণী কাব্যগ্ৰন্থ প্ৰতিযোগিতাত ব্যঞ্জনাবাদ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বৈদ্যব্ৰাইট বুঢ়াগোহাঁইক প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত যোৱা

0: নরওয়ে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমাঞ্চকৰ খেলখনৰ প্ৰথমাৰ্ধ গলশূন্যভাৱে পাৰ হয় যদিও খেলখনৰ দ্বিতীয়াৰ্ধত আৰ্লিং হাৰলেণ্ডে 79 আৰু 90 মিনিটত 2টাকৈ গল দি নৰৱেক শক্তিশালী স্থিতিত উপনীত কৰায়। ইয়াৰ পাছত নেইমাৰ জুনিয়ৰে খেলৰ অন্তিম সময়ত এটা গল দিয়ে যদিও ষষ্ঠবাৰৰ বাবে ব্ৰাজিলৰ বিশ্বকাপ জয়ৰ সপোন ইমানতে সামৰণি পৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বৰষা কলিতা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰৰ দায়িত্বত অজয় আনন্দ, মিতুল গগৈ, বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত নিখিল শৰ্মা আৰু ষ্টুডিঅ'ত মই চয়নিকা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পৰাগমালা লাইভ। আগবঢ়াব গুণপ্ৰভা বৰায়।

0: परागमाला। परागमाला।
1: परागमाला लाइव শুনিলে আগবঢ়ালে গুণপ্রভা বৰাই।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ সোপান অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাকে বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপানলৈ মই স্নেহা পাঠকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানৰ বিষয়বস্তু হিচাপে আমি বাছি লৈছোঁ সাংবাদিকতা আৰু যুৱ প্ৰজন্ম এই বিষয়টোক। আৰু এই আলোচনাটিৰ বাবে সমল ব্যক্তি হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ অসমীয়া খবৰৰ মুখ্য সম্পাদক, বিশিষ্ট নাট্যকাৰ, কবি, নিবন্ধকাৰ বিশ্বজিৎ দাস ডাঙৰীয়াক। আপোনাক অনুষ্ঠানলৈ স্বাগতম।
2: ধন্যবাদ। মই পুনতেই কেৱল অসম নহয়, ভাৰতবৰ্ষ নহয়, সমগ্ৰ পৃথিৱীৰ এগৰাকী বিখ্যাত শিল্পী, আমি অসমবাসীয়ে গৌৰৱ কৰিব পৰা জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাবে আমি পুনতেই তেওঁৰ স্মৃতিত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ।
1: হয়, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে আমি জানিব বিচাৰিছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমক। সংবাদ মাধ্যমে সমাজৰ বিকাশৰ ক্ষেত্ৰত বা সামাজিক বিকাশৰ ক্ষেত্ৰত কি ধৰণে অৰিহণা যোগাব পাৰে আৰু এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা কি হোৱা উচিত, আপুনি কি ভাবে?
2: মই পুনতেই আপোনাক এটা কথা স্পষ্ট কৰি দিওঁ যে যদিও আমি সংবাদ মাধ্যমক বা প্ৰেছক ফোৰ্থ পিলাৰ বুলি কওঁ, আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি সাংবিধানিকভাৱে একো বিষয় নাই। গোটেই কনচেপ্টটো, গোটেই ধাৰণাটো হৈছে এটা কাল্পনিক ধাৰণাহে। যেনেকৈ গণতন্ত্ৰৰ তিনিটা স্তম্ভ বিধানমণ্ডল, লেজিছলেচাৰ, কাৰ্যপালিকা এক্সিকিউটিভ আৰু ন্যায়পালিকা জুডিচিয়াৰী, এই তিনিটা সাংবিধানিক প্ৰদত্ত বিষয়। কিন্তু চতুৰ্থ স্তম্ভ বুলি কোনো নিৰ্দিষ্ট সাংবিধানিক বিষয় নাই, ইয়াক কাল্পনিক এটা স্তম্ভ। তথাপিও এই কাল্পনিক স্তম্ভটোকে আমি চতুৰ্থ স্তম্ভ হিচাপে আমি ইমান বছৰে মানি আহিছোঁ, গ্ৰহণ কৰি আহিছোঁ। কিন্তু আমি যদি কওঁ যে গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম, আচলতে ই এক জনতাৰ ৰক্ষা কৰা এটা কবচ, এটা স্তম্ভ। ই গণতন্ত্ৰৰ ৰক্ষাৰ এটা স্তম্ভ,
1: জনতাৰ কণ্ঠ।
2: এই জনতাৰ কণ্ঠ হিচাপে সংবাদ মাধ্যমে গণতন্ত্ৰৰ হকে, জনতাৰ হকে কাম কৰি আহিছে। চৰকাৰৰ যিখিনি দুখ ক্ৰুটি এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমে আঙুলিয়াই দিয়ে, আৰু বিৰোধী পক্ষৰ কোনখিনি কাম কৰিব লাগে নালাগে এটা শক্তিশালী ইতিবাচক দিশত সংবাদ মাধ্যমে পালন কৰি আহিছে। আৰু মই ভাবোঁ যে আপাতত এইখিনিয়ে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি, ফোৰ্থ পিলাৰছ অৱ ডেমক্ৰেচি বুলি আমি এই সংবাদ মাধ্যমক অভিহিত কৰি আহিছোঁ।
1: আৰু সংবাদ মাধ্যমৰ বিকাশৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই কি ধৰণে অৰিহণা যোগাব পাৰে, আপুনি কি ভাবে?
2: সংবাদ মাধ্যমৰ ক্ষেত্ৰত বা এই ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত কোৱা হয় যে আজিৰ যুৱক বা আজিৰ তৰুণ প্ৰজন্মৰ কাইলৈ দেশৰ ধৰণে, যে যুৱ প্ৰজন্মৰ হাততে যিকোনো এখন ৰাষ্ট্ৰ, এটা জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে। আৰু সেইকাৰণে যেতিয়া সংবাদ মাধ্যমত যুৱ শক্তি থাকিব, সিমানেই আমাৰ দেশৰ গণতন্ত্ৰ শক্তিশালী হ'ব, সংবাদ মাধ্যম শক্তিশালী হ'ব। আৰু সংবাদ মাধ্যম এনেকুৱা এটা মাধ্যম, এনেকুৱা এটা স্তৰ, এনেকুৱা এটা ক্ষেত্ৰ যি অকল সমাজ বুলি নহয়, সামগ্ৰিকভাৱে এখন ৰাষ্ট্ৰ, এটা জাতিৰ দিক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে আৰু অনাগত দিনতো থাকিব। আৰু সেইকাৰণে আমি ভাবোঁ যেতিয়া যুৱ প্ৰজন্ম এই চতুৰ্থ স্তম্ভৰ সৈতে জড়িত হৈ থাকিব, সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ থাকিব, মই ভাবোঁ যে সিমানে আমাৰ দেশ, আমাৰ জাতি, আমাৰ সমাজ ব্যৱস্থা শক্তিশালী হৈ থাকিব। আৰু এনে কাৰণত

0: যুৱ প্ৰজন্মই যেতিয়া সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ থাকিব প্ৰত্যক্ষ বা পৰোক্ষভাৱে, মই ভাবোঁ যে আমাৰ গণতন্ত্ৰৰ যিটো অতন্ত্ৰ প্ৰহৰী স্বৰূপ এইটো সিমানে শক্তিশালী হ'ব।
1: হয়, তেওঁলোক সচেতন হ'ব লাগিব, এই সম্পৰ্কে তেওঁলোক জাগ্ৰত হ'ব লাগিব যে কি হৈ আছে কি হোৱা নাই তেওঁলোকে জানিব লাগিব কথা।
0: হয়,
1: আৰু সাংবাদিকতাৰ ক্ষেত্ৰত নতুন প্ৰজন্মই বা যুৱ প্ৰজন্মই কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বুলি আপুনি ভাবে?
0: মই এই ক্ষেত্ৰত এটা কথা কওঁ যে সাংবাদিকতাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ কি প্ৰত্যাহ্বান। পৃথিৱীত এনেকুৱা এটা প্ৰফেশ্যন বা বৃত্তি বা সেৱা নাই য'ত প্ৰত্যাহ্বান নাই। পৃথিৱীৰ প্ৰত্যেকটো সেৱাতে, প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যাহ্বান বা চেলেঞ্জ আছে আৰু থাকিবই। মই বিশেষকৈ কৈছোঁ যে সংবাদ মাধ্যমৰ ক্ষেত্ৰত, আমি যিহেতু সংবাদ মাধ্যমৰ কথা পাতি আছোঁ, প্ৰেছৰ কথা কৈ আছোঁ, যে জাৰ্ণেলিজিম ইজ দ্য হায়েষ্ট লেভেল অফ মষ্ট চেলেঞ্জিং জব। সাংবাদিকতাৰ ক্ষেত্ৰখনত এইটো হৈছে যে পৃথিৱীৰ অন্যতম চেলেঞ্জিং আৰু টাফেষ্ট এটা বৃত্তি বা এটা সেৱা বা এটা প্ৰফেশ্যন। মই এই ক্ষেত্ৰত ভাবোঁ যে শিক্ষকতাৰ পাছতে, টিচিঙৰ পাছতে সাংবাদিকতাই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ এটা টাফেষ্ট আৰু চেলেঞ্জিং প্ৰফেশ্যন। আৰু সেইকাৰণে কোনোবাই যদি চখত বা গ্লেমাৰ মোহত যদি সাংবাদিকতাৰ ক্ষেত্ৰখনত আহিম বুলি ভাবিছে বা জড়িত হ'ম বুলি ভাবিছে, আমাৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ এইটোৱে বা আহ্বান যে তেনেকুৱা গ্লেমাৰৰ সপোন দেখি পেলাই সাংবাদিকতাৰ ক্ষেত্ৰখনত নহাটোৱে উত্তম। পৃথিৱীত বিভিন্ন ক্ষেত্ৰ আছে, বিভিন্ন সেৱা আছে, বিভিন্ন প্ৰফেশ্যন আছে, সেইবিলাকৰ ক্ষেত্ৰত জড়িত হওক। সাংবাদিকতাত কোনো গ্লেমাৰ নাই আচলতে, যদিও বাহিৰৰ পৰা ভাবে যে জাক জমকতা সাংবাদিকতা, এইটো যে সাংবাদিকতাৰ ক্ষেত্ৰখনত ইমান গ্লেমাৰ নাই, যিমান চেলেঞ্জ আছে, যিমান প্ৰত্যাহ্বান আছে, সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা মানসিকতা, শাৰীৰিক আৰু মানসিকভাৱে যদি প্ৰস্তুত নহয়, তেনেহ'লে মইতো ভাবোঁ যে কোনেও সাংবাদিকতাৰ ক্ষেত্ৰখনত আহিব নালাগে, অহাটো উচিত নহয়। সাংবাদিকতাৰ প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো মুহূৰ্তত কেৱল প্ৰত্যাহ্বান আছে, ইয়াত জাক জমকতা গ্লেমাৰ নাই। বহুতে ভাবে যে ইয়াতে গ্লেমাৰ আছে, সাংবাদিক হ'লে ইমানখিনি সুবিধা পায়, এইটো আছে, সেইটো বাহিৰৰহে দৃষ্টি। ভিতৰখন ইমানে প্ৰত্যাহ্বানমূলক, ইমানে কঠিন, গতিকে সেইকাৰণে মই ভাবোঁ যে যুৱ প্ৰজন্মই যদি কোনোবাই ভাবিছে যে সাংবাদিকতাৰ ক্ষেত্ৰখনত আহিম বা জড়িত হ'ম, ভাল কথা, আদৰণি জনাওঁ, কিন্তু লগে লগে তেওঁ এইটোও মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব যে মই পৃথিৱীৰ এটা অন্যতম প্ৰত্যাহ্বান ভৰা বৃত্তিৰ ক্ষেত্ৰত জড়িত হ'ব গৈ আছোঁ। যিহেতু পৃথিৱীৰ এটা অন্যতম প্ৰত্যাহ্বান ভৰা এটা বৃত্তি, গতিকে তাৰ কাৰণে সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'বই লাগিব যুৱ প্ৰজন্ম। মানসিক আৰু শাৰীৰিকভাৱে, মানসিক কেৱল যে সেই প্ৰত্যাহ্বানটো যে মানসিকভাৱে হ'ব লাগিব সেনেকুৱা নহয়, শাৰীৰিকভাৱে। মই সৰু উদাহৰণ এটা দিছোঁ যে সৌ সিদিনা আমাৰ মাজৰ পৰা, আমাক উকা কৰি থৈ যোৱা, অসমক উকা কৰি থৈ যোৱা জুবিন গাৰ্গৰ প্ৰসংগত মই ক'ব খুজিছোঁ যে বাতৰি এটা পৰিৱেশন কৰাৰ কাৰণে যি মিডিয়ামেই নহওক কিয়, প্ৰিণ্ট হ'ব পাৰে, ইলেক্ট্ৰনিক হ'ব পাৰে, ব্ৰডকাষ্টিং ৰেডিঅ' হ'ব পাৰে, বা অন্যান্য ডিজিটেল যি প্লেটফৰ্মেই নহওক কিয়, সেই ধৰণৰ এটা বাতৰি পৰিৱেশন কৰাৰ কাৰণে, বাতৰি এটা প্ৰস্তুত কৰাৰ কাৰণে, সেই ঘটনাস্থলীৰ পৰা, এয়াৰপৰ্টৰ পৰাই হওক, সৰু সজাই ষ্টেডিয়ামেই হওক, কাহিলীপাৰাত তেওঁ বাসভৱনতে হওক, বা আজি সোণাপুৰৰ সেই স্থলীতে হওক, সেই কৃত্যস্থলীয়ে হওক, এই যে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰ'দ বতাহ বৰষুণ কাটি কৰি, এয়া সাধাৰণ কথা নহয়, 10 ঘণ্টা, 15 ঘণ্টা, 8 ঘণ্টা থিয় হৈ ৰ'দ বতাহ বৰষুণ খোৱা লোৱা বাদ দি হেজাৰ হেজাৰ লাখ লাখ মানুহৰ মাজত থিয় দি থাকি এটা বাতৰি সংগ্ৰহ কৰাটো, সেই বাতৰিটো সম্প্ৰচাৰ কৰাটো, বা আহি লিখাটো, স্ক্ৰিপ্ট লিখাটো, বা প্ৰিণ্ট মিডিয়াৰ ক্ষেত্ৰত সেই বাতৰি আহি লিখাটো ইমান সহজ কথা নহয়। গতিকে শাৰীৰিক আৰু মানসিক দুয়োটা ক্ষেত্ৰতে সাজু হৈ থাকিব লাগিব।
1: হয়, এতিয়া আপুনি কি ভাবে যে আজিৰ প্ৰজন্মই পৰম্পৰাগতভাৱে ধৰক বাতৰি কাকত চলি আহিছে, বা তাৰ পাছত ৰেডিঅ' আহিল, তাৰ পাছত টেলিভিশ্যনো আহিল, বৰ্তমান সামাজিক মাধ্যমো আহিছে, এতিয়া আপুনি কি ভাবে যুৱ প্ৰজন্মই বাতৰিৰ মাধ্যম হিচাপে কোনটোক প্ৰাধান্য দিছে বৰ্তমান?
0: ইয়াত বিভিন্ন কথা জড়িত হৈ আছে যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে। আমাৰ জ্যোতি ককাইদেউ তাহানিতে কৈ গৈছিলে, ৰূপান্তৰ সমাজত আহিব, ৰূপান্তৰৰ ঢৌ, ৰূপান্তৰৰ বতাহ আহিবই, কিন্তু সেই ৰূপান্তৰখিনিক আমি ইতিবাচকভাৱে গ্ৰহণ কৰিব লাগিব। আজিৰ পৰা 50 বা 100 বছৰ আগতে সাংবাদিকতাৰ যিটো ধাৰা আছিল বা যিটো

0: ব্যৱস্থা আছিলে বা যিটো ছিষ্টেম আছিলে, আজি নিশ্চিতভাৱে 100 বছৰ পিছত সেই ধাৰটো নাই, বা আৰু 50 বছৰ পিছত হয়তো আৰু সেই ধাৰটো নাথাকিব। এই যে সময়ৰ লগত সংবাদ মাধ্যমৰ ধাৰা সলনি হৈ আহিছে, আমি প্ৰতিটো ধাৰা প্ৰতিটো স্তৰ ইতিবাচক দিশত আৰু প্ৰত্যাহ্বান হিচাপে ল'ব লাগিব। আজিৰ পৰা 30-40 বছৰ আগতে কোনোবা এটা অঞ্চলৰ পৰা এটা বাতৰি গুৱাহাটী বা দিল্লী বা হেডকোৱাৰ্টাৰ অফিচলৈ প্ৰেৰণ কৰাটো যিমান কষ্টকৰ আছিল, এখন ফটো পঠোৱাটো, আজি সেইটো ভাতৰ লগত পানী খোৱাৰ নিচিনা সহজ হৈছে।
1: ছেকেণ্ডৰ কথা,
0: মাইক্ৰ' ছেকেণ্ডৰ কথা। গতিকে সেইধৰণে প্ৰিণ্ট মিডিয়া, ছপা মাধ্যমৰ, তাৰপিছত ব্ৰডকাষ্টিং ৰেডিঅ', দূৰদৰ্শন, তাৰপিছত প্ৰাইভেট চেনেল আহিলে, ডিজিটেল মিডিয়াম আহিলে, এতিয়া সামাজিক মাধ্যম, এনেকৈ বিভিন্ন স্তৰত তথ্য প্ৰযুক্তিৰ যিমানে উত্তৰণ হৈছে, সংবাদ মাধ্যমৰ ক্ষেত্ৰখনো সিমানে সলনি হৈ গৈ আছে। গতিকে যুৱ প্ৰজন্মই যেতিয়া এই মাধ্যমটোৰ সৈতে জড়িত হ'ব বা হৈ আছে, তেতিয়া তেওঁলোকে এই যে স্তৰবিলাক আছে, যে এই স্তৰবিলাকৰ সৈতে তেওঁলোকে তথ্য প্ৰযুক্তিৰ জ্ঞান আজিৰ দিনত, মই আজিৰ সাম্প্ৰতিক সময়ত কৈছোঁ, সাম্প্ৰতিক সময়ত যদি কোনোবা সাংবাদিক হ'বলৈ আহে, যি মাধ্যম, মই মাধ্যমটো নকওঁ, ছপা মাধ্যমেই হওক, বৈদ্যুতিন মাধ্যমেই হওক, ব্ৰডকাষ্টিং ৰেডিঅ'ই হওক, বা অন্যান্য মাধ্যম, ডিজিটেল মাধ্যমেই হওক, যি মাধ্যমতে সাংবাদিকতা কৰিব নাহক কিয়, এতিয়া তেওঁ তথ্য প্ৰযুক্তিৰ দিশৰ পৰাও সেই জ্ঞানখিনি কিন্তু লাগিব। আজিৰ দিনত যদি তথ্য প্ৰযুক্তিৰ জ্ঞান নাথাকে, তথ্য প্ৰযুক্তিৰ যদি কাৰিকৰী যিবিলাক দিশ, সেইখিনি তেওঁ যদি স্কিল নহয়, তেনেহ'লে আজিৰ দিনত সাংবাদিকতা কৰাটো অত্যন্ত কঠিন, অবাস্তৱ বা অকল্পনীয় মই বুলি ভাবোঁ।
1: এতিয়া যিহেতু তথ্য প্ৰযুক্তিৰ ভিত্তিতেই পৃথিৱীখন চলি আছে, বাতৰিৰ মাধ্যমো এই ধৰণে সলনি হৈছে, গতিকে নিশ্চয় সকলোৱে আটাইখিনি বিষয়ৰ জ্ঞান থকাটো জৰুৰী নতুন প্ৰজন্মৰ, বা যিসকল এই ক্ষেত্ৰত জড়িত হ'ব বিচাৰিছে। এতিয়া আজিৰ প্ৰজন্মটোক সামাজিক মাধ্যমৰ দাস বুলি ক'ব পাৰি। এতিয়া চাৰিওফালে ঘটি থকা ঘটনাবোৰৰ বাতৰিও প্ৰায়ভাগে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে সংগ্ৰহ কৰা দেখা যায়। এতিয়া সামাজিক মাধ্যম সংবাদ প্ৰচাৰকৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ পৰা পৰম্পৰাগতভাৱে চলি অহা মূল সুঁতিৰ সংবাদ মাধ্যমে কিবা প্ৰত্যাহ্বানৰ মুখামুখি হৈছে বুলি আপুনি ভাবে নেকি?
0: হয়, এইটো মই আপোনাৰ কথাখিনিক একে খাৰতে অস্বীকাৰ নকৰোঁ। সামাজিক মাধ্যমে বহু ক্ষেত্ৰত প্ৰত্যাহ্বান আনিছে, কিন্তু তাৰ লগত মই এটা কম স্থায়িত্বৰ কথা কম। এতিয়া সামাজিক মাধ্যম আৰু সাংবাদিকতা সম্পূৰ্ণভাৱে আপুনি একাকাৰ কৰিব নোৱাৰে। আজিৰ যুগত হয়তো এটা আনটো পৰিপূৰক বুলিও সম্পূৰ্ণ ৰূপত আপুনি ক'ব নোৱাৰে, প্ৰয়োজন আছে। এতিয়া ফ্ৰী প্ৰেছৰ কনচেপ্ট আহিছে, মুক্ত সাংবাদিকতাৰ ধাৰণা এটা আহিছে, এতিয়া গোটেই পৃথিৱীজুৰি এটা মুক্ত সাংবাদিকতাৰ ধাৰণা আহিছে। আগৰ দিনত কোনোবা এজনে, মই আগতেও কৈছোঁ যে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত মই কৈছোঁ, এই যে সাংবাদিক বুলি ক'লে আমাক সংবিধানে, ভাৰতীয় সংবিধানে কোনো এজন সাংবাদিকৰ বাবে প্ৰিভিলেজ বা বিশেষ অধিকাৰ দি থৈ যোৱা নাই। ভাৰতীয় সংবিধানৰ 19 অনুচ্ছেদত যিটো বাক স্বাধীনতা আমাক দি থৈ দিছে আৰ্টিকল 19ত, যে ফ্ৰীডম অফ স্পীচ বা ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, আমি সেইটোকে সাংবাদিকসকলে, আমি সাংবাদিকৰ অধিকাৰ হিচাপে গ্ৰহণ কৰিছোঁ, আমাৰ যিহেতু বিশেষ অধিকাৰ নাই। গতিকে আজিৰ দিনত প্ৰত্যেকজন নাগৰিকে তেওঁৰ মনত উদয় হোৱা যিকোনো বিষয় সন্দৰ্ভত মত প্ৰকাশ কৰিব খুজিছে, মত প্ৰকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, তেনে ক্ষেত্ৰত এটা বৈদ্যুতিন মাধ্যমত, ছপা মাধ্যমত বা ৰেডিঅ'ত সকলো সময়তে সেই কথাখিনি সম্প্ৰচাৰ কৰাটো, প্ৰকাশ কৰাটো সম্ভৱপৰ নহয়। আৰু নোহোৱা কাৰণে কৰিছে কি, সামাজিক মাধ্যমত তেওঁলোকে প্ৰকাশ কৰে। কিন্তু এটা অসুবিধাজনক কথাটো হ'ল কি, এই যে ফ্ৰী প্ৰেছ বা মুক্ত সাংবাদিকতা বা সামাজিক মাধ্যম, সামাজিক মাধ্যমত যিকোনো ব্যক্তিয়ে পৃথিৱীৰ যিকোনো স্থানৰ পৰা তাক লিখি দিব পাৰে বা প্ৰকাশ কৰিব পাৰে, ভিডিঅ'ই হওক বা তেওঁৰ লেখনিৰ জৰিয়তে হওক, তেওঁৰ মনৰ কথাখিনি, তেওঁৰ ইচ্ছাৰ কথাখিনি ক'ব পাৰে। কিন্তু এটা সংবাদ প্ৰতিষ্ঠানত, যিকোনো মাধ্যম, সি ডিজিটেলেই হওক, সি প্ৰিণ্টেই হওক, ইলেক্ট্ৰনিকেই হওক, বাতৰি এটা যেতিয়া ৰাইজৰ মাজলৈ দিয়া হয়, বিভিন্ন পৰ্যায় অতিক্ৰম কৰি তাৰ বিশ্বাসযোগ্যতা থাকিব লাগিব, নহ'লে সেই সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাটোৱেই নোহোৱা হ'ব। গতিকে যিকোনো এটা প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ পৰা বিশেষকৈ এটা যেতিয়া বাতৰি প্ৰকাশ বা সম্প্ৰচাৰ কৰা হয়, বিভিন্ন স্তৰ পাৰ হৈয়ে সেই বাতৰিটো ৰাইজৰ মাজলৈ যায়। যদিহে কিবা কাৰণত সেই বাতৰিটোৰ কিবা ক্ৰুটি বিচ্যুতি থাকে, ভুল থাকে, দোষ থাকে, তেতিয়াহ'লে সেই দায়িত্ব সংবাদ মাধ্যমে ল'বলগীয়া হয়, আৰু নোহোৱা কৰাটো অসুবিধা, মানুহৰ হাতত থাকি যায়। এতিয়া সামাজিক মাধ্যমত

0: মনৰ ইচ্ছামতে ভুল শুদ্ধ অশুদ্ধ সেইটোৱে সমাজত কি বিৰূপ প্ৰতিক্ৰিয়া কৰিব নকৰিব একো নাই, ঘৰত বহিয়ে বা যিকোনো স্থানৰ পৰাই কৈ দিব পাৰে। গতিকে মইতো ভাবোঁ যে সামাজিক মাধ্যম এটা অংশ হ'ব পাৰে সংবাদ মাধ্যমৰ, কিন্তু ইয়ে সম্পূৰ্ণ পৰিপূৰক বুলি
1: হ'ব নোৱাৰে,
0: এটা কমপ্লিট জাৰ্ণেলিজিম বুলি আমি ক'ব নোৱাৰোঁ। সামাজিক মাধ্যম লাগিব, প্ৰয়োজন আছে, ইয়াক কোনেও অস্বীকাৰ কৰিব নোৱাৰে, কিন্তু সিয়ে এটা সাংবাদিকতা পূৰ্ণাংগ ৰূপ কিন্তু দিব নোৱাৰে, ই সম্ভৱ নহয়। কিয় তাত যে এটা সংবাদৰ যিটো পৰিৱেশন কৰাৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম ধৰ্ম থাকে, সামাজিক মাধ্যমৰ ক্ষেত্ৰত সেইবিলাক নাথাকে। এতিয়া ক'ৰবাত এটা দুৰ্ঘটনা ঘটিলে সামাজিক মাধ্যমত যিকোনো এজন ব্যক্তিয়ে কৈ দিব পাৰে মুহূৰ্তৰ ভিতৰত যে এই দুৰ্ঘটনাটোত 10 লোক নিহত হ'ল বুলি। আচলতে 10 হ'ল নে 3 হ'ল নে 5 হ'ল, যেতিয়া প্ৰিণ্ট বা ইলেক্ট্ৰনিক বা ৰেডিঅ' বা অন্যান্য প্ৰতিষ্ঠিত বা স্বীকৃতিপ্ৰাপ্ত ডিজিটেল মাধ্যমে যেতিয়া প্ৰকাশ কৰিব, 100 চিন্তা চৰ্চা কৰিব, তথ্য সংগ্ৰহ কৰিব একদম উৎসৰ পৰা যে আচলতে দুৰ্ঘটনাটোত 3 মৰিছে নে 10 মৰিছে, তেতিয়া বাতৰিটো পৰিৱেশন কৰোঁতে হয়তো সময় লাগিব পাৰে, কিছু সময়, কাৰণ তেওঁলোকে তথ্যৰ বিশ্বাসযোগ্যতাটো চালি জাৰি চাই সত্য নিৰূপণ কৰে। কিন্তু সামাজিক মাধ্যমত যিকোনো ব্যক্তিয়ে যিহেতু ক'ৰবাত শুনিলে যে 10 নিহত হ'ল বুলি, তেওঁ লিখি দিলে 10 নিহত, কিন্তু বাতৰি কাকত এখনে সেই কামটো কৰিব নোৱাৰে, টেলিভিশ্যন চেনেল এটা সেই কামটো কৰিব নোৱাৰে, বা ৰেডিঅ' এটা সেই কামটো কৰিব নোৱাৰে। গতিকে সেইকাৰণে সামাজিক মাধ্যমৰ পৰা তথ্য মানে কি ইনফৰ্মেশ্যন পাব পাৰি, কিন্তু সেই ইনফৰ্মেশ্যনখিনি কিমান দূৰ সত্য, কিমান নিখুঁত, কিমান বিশ্বাসযোগ্য, তাক প্ৰতিষ্ঠিত সংবাদ মাধ্যমে চালি জাৰি চাব লাগে আৰু চোৱাটো উচিত।
1: গতিকে সংবাদ মাধ্যমৰ পৰম্পৰাগত যিটো ৰূপ তাৰ ঠাই সামাজিক মাধ্যমে সম্পূৰ্ণৰূপে কেতিয়াও ল'ব নোৱাৰে
0: নোৱাৰে।
1: সাংবাদিকতাক পেচা হিচাপে ল'ব খোজা নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ বাবে আপুনি কি পৰামৰ্শ আগবঢ়াব, তেওঁলোকে কেনেধৰণে আগবঢ়া উচিত এই ক্ষেত্ৰত?
0: মই পৰামৰ্শৰ সলনি মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ। মই যিহেতু অকণমান আগতে ক'লোঁ যে জাৰ্ণেলিজিম ইজ দ্য মষ্ট টাফেষ্ট এণ্ড চেলেঞ্জিং প্ৰফেশ্যন ইন দ্য ৱৰ্ল্ড, শিক্ষকতাৰ সমানে সাংবাদিকতাও অত্যন্ত প্ৰত্যাহ্বানমূলক এটা বৃত্তি,
1: দায়িত্বপূৰ্ণ।
0: কোনোবাই যদি সেৱা বুলি কয়, মই ভাবোঁ যে সেৱাতকৈ বৃত্তি বুলি প্ৰফেশ্যন বুলি কোৱাটোহে উচিত বুলি ভাবোঁ। আৰু যিহেতু আটাইতকৈ এটা কঠিন প্ৰত্যাহ্বানমূলক, গতিকে ইয়াত দায়বদ্ধতাটো থাকিব লাগিব তেওঁৰ, আৰু এই ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ কাৰণে তেওঁৰ যিটো মানসিক দৃঢ়তা, সেই মানসিক দৃঢ়তাটো থাকিব লাগিব। মানসিকভাৱে দৃঢ় নহ'লে, প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা মানসিকতা নাথাকিলে মই ভাবোঁ যে কোনেও সাংবাদিক হ'ব নোৱাৰে। সাংবাদিক মানে কেৱল এটা বাতৰি লিখা বা বাতৰি প্ৰস্তুত কৰা বা ভইচ অভাৰ দিয়া বা বুমটো আগত লৈ এটা ঘটনাৰ ধাৰা বিৱৰণী দিয়াটোৱে কেৱল সাংবাদিক বা সাংবাদিকতা নহয়। সাংবাদিকতাৰ পৰিসৰ ইমান বেছি বহল, ইমান বেছি বিস্তৃত, তাক এটা বাক্যত কেতিয়াও প্ৰকাশ কৰিব নোৱাৰে। যিহেতু ইমান বহল পৰিসৰৰ এটা বৃত্তি, গতিকে এই বৃত্তিটোৰ সৈতে জড়িত হ'বলৈ হ'লে অধ্যয়ন লাগিব, অধ্যৱসায় লাগিব, একাগ্ৰতা লাগিব, সাধনা লাগিব, আৰু কষ্ট কৰিব পৰা, কষ্ট সহিষ্ণু গুণ। মই এটা সৰু উদাহৰণ দিছোঁ, যিকোনো ক্ষেত্ৰত সংবাদৰ যিকোনো এটা ক্ষেত্ৰ হ'ব পাৰে, এটা বাতৰি সংগ্ৰহ কৰোঁতে কেতিয়াবা কাৰোবাৰ 2-3 মাহ 4 মাহো লাগিব পাৰে। এনেকুৱা নহয় যে মই 10 মিনিটৰ ভিতৰত এটা বাতৰি সংগ্ৰহ কৰিছোঁ, সেইটো বাতৰি ঠিক আছে, কোনোবা এটা বাতৰি 10 মিনিটৰ ভিতৰত সংগ্ৰহ হ'ব পাৰে, আৰু কোনোবা এটা বাতৰি 2-3 মাহ 4 মাহ 5 মাহ 6 মাহ ধৰিও সংগ্ৰহ কৰিবলগীয়া হ'ব পাৰে বা এবছৰো হ'ব পাৰে। এই যিটো একাগ্ৰতা সেই বাতৰিটোৰ তথ্যখিনি সংগ্ৰহ কৰাৰ কাৰণে, সেই একাগ্ৰতাৰ কাৰণে তেওঁ অধ্যয়ন লাগিব, সহনশীল হ'ব লাগিব, তেওঁ ধৈৰ্য হ'ব লাগিব, আৰু মানসিকভাৱে প্ৰচুৰ শক্তিশালী হ'ব লাগিব। দ্বিতীয়তে, চাপ'জ কোনোবাই কেমেৰাৰ জৰিয়তে এটা ঘটনা দাঙি ধৰিব খুজিছে, কেমেৰাৰ এখন ফটোৰে তেওঁ সেই কামটো কৰিব খুজিছে, ফটো জাৰ্ণেলিজিম আমি যাক কওঁ। উদাহৰণ আছে, 3-4 একেৰাহে গছত উঠি এখন ফটোৰ কাৰণে অপেক্ষা কৰি থাকে এগৰাকী ফটো সাংবাদিকে। এইখিনি সাধাৰণ কথা নহয়, এখন ফটো লোৱাৰ কাৰণে গছৰ ওপৰত উঠি 4-5 ৰৈ থকাটো এটা সাধাৰণ কথা নহয়। তেনেকুৱা সাংবাদিক আমাৰ অসমতে আছে, এখন ফটো লোৱাৰ কাৰণে। এইটো ভৰ বাৰিষাৰ দিনত যেতিয়া সকলো মানুহে নিৰাপদ ঠাইত আশ্ৰয় লৈ থাকে, তেতিয়া সাংবাদিকে নিজৰ জীৱনটোকো তুচ্ছ কৰি এখন টুলুঙা নাওত উঠি বাতৰি সংগ্ৰহৰ কাৰণে যায়। গতিকে সেইখিনি কষ্ট কৰিব পৰা, বা এতিয়া হঠাৎ ঘটনা এটা ঘটিল, সেই

0: ঘটনাখিনি মোৰ যদি অধ্যয়ন একেবাৰে নাথাকে, ইয়াত স্কাই ইজ দ্য লিমিট, আকাশখনে সীমাৰ নিচিনা জ্ঞানৰ পৰিসৰ, যে মই এইটো বিট কৰিম, মই স্পৰ্টছ বিট কৰিম, মই পলিটিকেল বিট কৰিম, মই কালচাৰেল বিট কৰিম, বিটৰ কনচেপ্টটো দেৰিলৈকে আহিব সেইজন সাংবাদিকৰ কাৰণে। প্ৰথমতে তেওঁ অভাৰঅল সামগ্ৰিকভাৱে তেওঁ ক্ষেত্ৰখনৰ এই জানিব লাগিব। তাৰপিছত তেওঁ যেতিয়া প্ৰথমতে MBBS, তাৰপিছত যেনেকৈ স্পেচিয়েলিষ্ট হয়, যে কোনোবা মেডিচিনত যায়, কোনোবা গাইনিত যায়, কোনোবা অৰ্থপেডিক চায়, কিন্তু প্ৰথমতে তেওঁ MBBS ডিগ্ৰীধাৰী হ'ব লাগিব চিকিৎসকজন। একেদৰে সাংবাদিকতাৰ ক্ষেত্ৰখনতো মই ভাবোঁ যে প্ৰথমতে তেওঁ অভাৰঅল জ্ঞান পৰিসৰৰ এই যিটো নলেজ জ্ঞান এইখিনি আয়ত্ত কৰিব লাগিব। তাৰপিছত তেওঁ যেতিয়া দেখিব যে নহয় মই স্পৰ্টছ বিটটো ভাল পাওঁ, মই কালচাৰেল বিটটো ভাল পাওঁ, মই পলিটিকেল বিটটো ভাল পাওঁ, তেতিয়া তেওঁ এই বিটবিলাক ল'ব। কিন্তু প্ৰথম অৱস্থাত তেওঁ সামগ্ৰিকভাৱে, এতিয়া বহু ক্ষেত্ৰত দেখা যায় যে যুৱ প্ৰজন্ম, আজিৰ ক্ষেত্ৰত মই কাকো দোষাৰোপ নকৰোঁ, ইয়াত দুটা কথা আছে। আজিকালি বিভিন্ন কলেজ, বিশ্ববিদ্যালয় বা বিভিন্ন প্ৰতিষ্ঠানত, অসম হওক, ভাৰত হওক, পৃথিৱীত বিভিন্ন বিশ্ববিদ্যালয় বা শিক্ষানুষ্ঠানে ডিগ্ৰী দিয়ে, ভাল কথা। আমি সাংবাদিকতাৰ যিখিনি একাডেমিক নলেজ সেইখিনি অৰ্জন কৰাটো খুব ভাল কথা, আদৰণীয় লাগে। কিন্তু প্ৰেক্টিকেল ফিল্ডখন আকৌ বহু পৰিমাণে বেলেগ। মই ক্লাছৰুমত শিকা, বিশ্ববিদ্যালয় হওক বা শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত, শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজত শিকা যিখিনি সাংবাদিক সম্পৰ্কত, সাংবাদিকতা সম্পৰ্কত যিখিনি কথা বতৰা, সেই শিকাৰ জ্ঞানখিনিৰ সৈতে বাস্তৱ পৃথিৱীৰ সাংবাদিকতাৰ ক্ষেত্ৰখন কিন্তু বহুত প্ৰভেদ আছে। গতিকে মই ভাবোঁ যে কোনোবাই এই বৃত্তিটোৰ সৈতে, কোনোবাই ভাবে যে মই জাৰ্ণেলিজিম বা মাছ কমিউনিকেশ্যনত ফাৰ্ষ্ট ক্লাছ পাইছোঁ, গ'ল্ড মেডেলিষ্ট, মই 80% 90% হ'ব পাৰে, তেওঁ খুব চোকাও হ'ব পাৰে, সাংঘাতিক চোকা হ'ব পাৰে, তেওঁ 95% লৈ আহিব পাৰে। কিন্তু সেই 95%ৰ নলেজ শ্ৰেণীকোঠাৰ বা সেই ডিগ্ৰীটোৰ, মাষ্টাৰ ডিগ্ৰীটোৰ বা ডিগ্ৰীটোৰ, বিশেষকৈ সাংবাদিকতাৰ ডিগ্ৰীৰ কথা কৈছোঁ, সেইটোৰ সৈতে বাস্তৱ পৃথিৱীখন, যে সেই ষ্টুডেণ্টজনে যেতিয়া কালি স্নাতকোত্তৰ ডিগ্ৰী লৈ আহিব সাংবাদিকতাৰ ক্ষেত্ৰখনত, তাৰপিছত তেওঁ এটা বাতৰি সংগ্ৰহৰ কাৰণে যেতিয়া দেখিব যে 100 কিলোমিটাৰ তেওঁ খোজকাঢ়ি যাব লগা হৈছে, তেওঁ মানসিকভাৱে প্ৰস্তুত নে? যদি কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এটা বাতৰিৰ কাৰণে 100 কিলোমিটাৰ খোজকাঢ়ি যাবলগীয়া হ'ব পাৰে, 3 দিন লঘোণে ভোকে থাকিবলগীয়া হ'ব পাৰে এটা বাতৰিৰ কাৰণে, যদি সেইখিনি তেওঁ মানসিকভাৱে প্ৰস্তুত নহয়
1: কষ্ট কৰাৰ বাবে,
0: মই ভাবোঁ যে তেনে ডিগ্ৰীয়ে এজন সৎ, নিখুঁত বা প্ৰকৃত সাংবাদিকৰ জন্ম দিব নোৱাৰে। সেই কাৰিকৰী জ্ঞানখিনি লাগিব, থকাটো ভাল উচিত বুলি মই ক'ম আজিৰ দিনত। কিন্তু তাৰ সমানে বাস্তৱ পৃথিৱীখনৰ লগতো থিয়রি আৰু প্ৰেক্টিকেল
1: বাস্তৱ অভিজ্ঞতা লাগিব। আৰু একোটা বাতৰি যেতিয়া তেওঁলোকে প্ৰস্তুত কৰিব, এই ক্ষেত্ৰত তেওঁলোকে কি কি দিশত মূলত গুৰুত্ব দিয়া উচিত?
0: প্ৰথমতে বাতৰি ক্ষেত্ৰত যেতিয়া আমি আলোচনা কৰিম, প্ৰথমতে তথ্যটো নিৰ্ভুলভাৱে আয়ত্ত কৰা হ'ব লাগিব। কিমান পৰিমাণে, বহু ক্ষেত্ৰত আমি দেখোঁ যে তথ্যটো নিৰ্ভুল নহ'বও পাৰে কেতিয়াবা সময়ৰ কাৰণে, কিন্তু বহু ক্ষেত্ৰত তেওঁ সেই তথ্যটো কি ধৰণে নিৰ্ভুলভাৱে উৎসৰ পৰা, চৰ্চৰ পৰা কি ধৰণে তথ্যটো আয়ত্ত কৰিব, সেইটো সেই সাংবাদিকজনৰ নিজৰ আন এক প্ৰতিভা। বহু ক্ষেত্ৰত মই এটা উদাহৰণ দিছোঁ, যে বহুতৰ এটা ধাৰণা যে আজি গুৱাহাটীত কোনোবা এক্স নামৰ এটা সংগঠন বা এটা ৰাজনৈতিক দল বা এজন ব্যক্তিয়ে এখন সংবাদমেল সম্বোধন কৰিলে। বহুতৰ ধাৰণা এইটোৱে থাকে যে যিহেতু সংবাদমেল এখন দিছে সেইটোৱে বাতৰি হয়, প্ৰেছ কনফাৰেন্স মে বি এ চৰ্চেছ অফ নিউজ, এটা উৎস হ'ব পাৰে, কিন্তু সেইটোৱে কোনোবাই সংবাদমেল এখন সম্বোধন কৰিল কাৰণে সেইখিনিয়ে কিন্তু বেদৰ বাণী হ'ব নোৱাৰে। তেওঁ কি উদ্দেশ্যত, কি কাৰণত সেই কথাখিনি ক'লে, সেই তথ্যখিনি দাঙি ধৰিছে, মই ভাবোঁ তাতেও আমি ক্ৰছ চেক কৰি চোৱা উচিত, তাক আমি পুংখানুপুংখভাৱে আলোচনা কৰা উচিত। আৰু সমান্তৰালভাৱে তেওঁ যদি এটা কথা কৈছে, তেওঁ যদি কাৰোবাৰ আৰু কোনোবা এ টানি আনিছে, আমি পৰাপক্ষত যিমান দূৰ সম্ভৱ আমি এৰো মতামত লোৱাটো উচিত। এক্সে যদি এৰ বিষয়ে কৈছে, আমি একেটা বাতৰিতে সেই এৰ কথাটো যিমান দূৰ সম্ভৱ দিয়াটো উচিত বা দিয়াটো বাঞ্ছনীয়,
1: নিৰপেক্ষ বুলি চেষ্টা কৰা
0: উচিত। নিৰপেক্ষ, বহু ক্ষেত্ৰত নিৰপেক্ষতাক লৈ কথাটো আহে, যদিও যিহেতু সাংবাদিকতাৰ লগত এথিক্সৰ কথা জড়িত হৈ আছে, নৈতিকতাৰ কথা জড়িত হৈ আছে, গতিকে মই ভাবোঁ যে সাংবাদিকে বাতৰি পৰিৱেশন কৰাৰ সময়ত যি মাধ্যম হওক, তেওঁ যিমান দূৰ সম্ভৱ গোটেইটো, বোথ ছাইড, পজিটিভ নিগেটিভ

0: তেওঁ চালি জাৰি চোৱা উচিত। আৰু তাৰপিছত যেতিয়া দেখিব হয় আজিৰ দিনত এইটো আহি গৈছে যে কোনে কিমান ফাষ্ট ব্ৰেকিং নিউজ দিব পাৰে,
1: প্ৰতিযোগিতা চলে।
0: এই ব্ৰেকিং নিউজৰ প্ৰতিযোগিতাত বহু সময়ত হয় কি, কেতিয়াবা সম্পূৰ্ণ অসত্য বাতৰি যায়, কেতিয়াবা অৰ্ধসত্য যায়, আৰু কেতিয়াবা হয়তো একেবাৰে বিভ্ৰান্তিকৰ এটা এই হৈ যায়। তাৰ কাৰণটোৱে হৈছে প্ৰতিযোগিতামূলক, যে মই কাম কৰি থকা সংবাদ প্ৰতিষ্ঠানটোৱে যদি এইটো বাতৰি দিব নোৱাৰোঁ, অইন দুটা সংবাদ প্ৰতিষ্ঠানে যেতিয়া দিব, তেতিয়া মোৰ প্ৰফেচনেল ক্ষেত্ৰত, মোৰ ব্যক্তিগত ক্ষেত্ৰতো মোৰ অসুবিধা আহি যায়। গতিকে তেতিয়া দৌৰা দৌৰিকে কিবা এটা এইটো যিটো হোৱাটো অনুচিত, কিন্তু প্ৰতিযোগিতাৰ নিগনি দৌৰা প্ৰতিযোগিতাৰ নিগনি দৌৰে এনেকুৱা এটা পৰ্যায় পাইছে যে কোনোবাই যদি এটা নিউজ ব্ৰেক কৰিছে, লগে লগে বাকীবিলাকেও, বিশেষকৈ ইলেক্ট্ৰনিক মিডিয়াত বা ডিজিটেল মিডিয়াত এই বস্তুটো আৰম্ভ হৈছে বা চলি আছে, অকল অসম বুলি নহয়, ভাৰত বুলি নহয়, সমগ্ৰ পৃথিৱীত এইটো। গতিকে তাত সুবিধাও আছে, অসুবিধাও আছে। বহু সময়ত সেইটো যেতিয়া চালি জাৰি চাবলগীয়া হয়, যদিহে সঁচাকৈ সেই তথ্যখিনি অশুদ্ধ আছিলে, তেতিয়া মই দিবলগীয়া তথ্যখিনি অইন সংবাদ প্ৰতিষ্ঠানত যেতিয়া দুঘণ্টা আগতে পাব, তিনি ঘণ্টা আগতেই পাব। কাৰণ মই আগতেও কৈছোঁ, এতিয়া আৰু সেৱা হৈ থকা নাই, যিহেতু বৃত্তি প্ৰফেশ্যন, মোৰ প্ৰফেশ্যনটোত হৈছে কি, যোগ্য ভোগ্য বসুন্ধৰা, সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। মই যদি এই প্ৰফেশ্যনটোৰ সৈতে ফিটেষ্ট হ'ব নোৱাৰোঁ, যোগ্য হৈ উঠিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ প্ৰফেশ্যনটোৰ ক্ষেত্ৰত মই তিষ্ঠি থকাটো অসুবিধা। গতিকে মই ফিটেষ্ট হ'ব যোৱাৰ কাৰণে মই নিগনি দৌৰ এটা আৰম্ভ কৰি দিয়াৰ লগে লগে বহু সময়ত আমি পাঠকক হওক, শ্ৰোতাক হওক, দৰ্শকক হওক, আমি কেতিয়াবা বিভ্ৰান্তিকৰ বাতৰি দিবলগীয়া হয়, অসত্যত বাতৰি দিওঁ, অৰ্ধসত্য বাতৰি দিওঁ, যিমান দূৰ পাৰি। সেইকাৰণে কৈছোঁ যে অধ্যয়ন থাকিলে, অধ্যৱসায় থাকিলে, চোৰ্চ যথেষ্ট শক্তিশালী কৰিব পাৰিলে বহু ক্ষেত্ৰত ইয়াৰ পৰা হাত সাৰিব পাৰি বা পৰা যায়।
1: আৰু কেতিয়াবা এই ধৰণৰ বিভ্ৰান্তিকৰ বাতৰিয়ে সমাজত অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনাও আছে।
0: নিশ্চিতভাৱে এনেকুৱা যিকোনো বিভ্ৰান্তিকৰ বাতৰিয়ে সমাজত সুদূৰ প্ৰসাৰে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হ'ব পাৰে, ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি আহিব পাৰে, এনেকুৱা বিভ্ৰান্তিকৰ অৰ্ধসত্য বা এইটো। গতিকে সেইকাৰণে আমি পৃথিৱীৰ যিকোনো বৃত্তিতকৈ সাংবাদিকতাৰ বৃত্তিটো এইকাৰণে অধিক বেছি দায়িত্বশীল, মৰ্যাদাপূৰ্ণ, গুৰুত্বপূৰ্ণ, যে সাংবাদিকে প্ৰকাশ কৰা, সম্প্ৰচাৰ কৰা বা দিয়া এটা বাতৰিয়ে যিকোনো মুহূৰ্ততে এখন সমাজ থানবান কৰি দিব পাৰে, এখন ৰাষ্ট্ৰ থানবান কৰি দিব পাৰে, সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব পাৰে। গতিকে সেইকাৰণে আমি প্ৰতিটো খোজত, প্ৰতিটো খোজত এশবাৰ সাৱধান হ'ব লাগে আৰু হোৱাটো উচিত।
1: সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সাংবাদিকৰ
0: দায়িত্ব আছে, গধুৰ দায়িত্ব আছে,
1: গধুৰ দায়িত্ব আছে, কিন্তু এই ক্ষেত্ৰত জনতাও সমানে সচেতন,
0: সমাজখনো সমানে সচেতন হ'ব লাগিব, সমাজো সমানে দায়বদ্ধ হ'ব লাগিব। সাংবাদিকে অকলেই এখন সমাজ আগুৱাই লৈ যাব নোৱাৰে।
1: আৰু এই ক্ষেত্ৰত যুৱ প্ৰজন্ম সচেতন হ'ব লাগিব, তেওঁলোক যদি এই ক্ষেত্ৰত আগবাঢ়ি আহিব খুজিছে, তেওঁলোকে মনত ৰাখিব লাগিব যে সাংবাদিকতা এক দায়িত্বপূৰ্ণ কাম, আৰু আটাইখিনি কথা চালি জাৰি চাইহে তেওঁলোক এই দিশত আগবঢ়া উচিত। খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। এই বিষয়টো সন্দৰ্ভত আপুনি খুব সুন্দৰকৈ আটাইখিনি কথা বিশ্লেষণ কৰি, আৰু লগতে ইমানখিনি ব্যস্ততাৰ মাজতো আপুনি আমাক ইমানখিনি সময় দিলে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
0: আৰু আপোনাকো ধন্যবাদ যে এনেকুৱা এটা খুব সুন্দৰ বিষয় আলোচনাৰ কাৰণে আজি আমাক যে আমন্ত্ৰণ কৰি আনিলে, সেইবাবে আকাশবাণী গুৱাহাটীৰ এই অনুষ্ঠানৰ হৈ মই আপোনাকো আমাৰ ফালৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।
1: হয়, আপোনাকো ধন্যবাদ। প্ৰিয় শ্ৰোতা, সোপান অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানৰ পৰা আজিৰ অতিথি বিশ্বজিৎ দাস ডাঙৰীয়াৰ সৈতে মই স্নেহা পাঠকে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে সোপান অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটি আঁত ধৰি আগবঢ়ালে স্নেহা পাঠকে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: আলাপ অনুরাগ
1: অনুভূতি মোৰ তীব্ৰহনিয়া।
0: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: राष्ट्रपति डोनाल्ड ट्रंप के शामिल होने की उम्मीद है। यूक्रेन की वायुसेना ने कहा है कि रूस ने हमले में बैलिस्टिक मिसाइलों, क्रूज मिसाइलों और ड्रोन का इस्तेमाल किया। यूक्रेन के राष्ट्रपति वोलोदिमिर ज़ेलेंस्की ने कल चेतावनी दी थी कि खुफिया जानकारी से संकेत मिले हैं कि रूस बड़े हमले की तैयारी कर रहा है। फीफा विश्व कप में आज इंग्लैंड ने मेक्सिको को 3-2 से हरा दिया और
1: বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেইবা ব্যৰ্থ হোৱাৰ পাছত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীৰ সদন ত্যাগ। অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া ইংৰাজী বড়ো ভাষা শাখা প্ৰচলনৰ সিদ্ধান্ত। গুৱাহাটীত আজিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত মেক্সিকোৰ বিৰুদ্ধে 3-2 গ'লত ইংলেণ্ডৰ জয়লাভ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয় ক্ৰমশঃ বন্ধ হোৱা, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰা আদি বিভিন্ন বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছ আৰু ৰাজ্যৰ দলসহ বিৰোধীয়ে সদন ত্যাগ কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ইউ ডি এফেও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভাস্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভাস্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। এই সন্দৰ্ভত আমাক জনাইছে বিধানসভাত উপস্থিত থকা

0: আদি বিভিন্ন বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছ আৰু ৰাইজৰ দলসহ বিৰোধীয়ে সদন ত্যাগ কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ইউ ডি এফেও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভাস্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভাস্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। এই সন্দৰ্ভত আমাক জনাইছে বিধানসভাত উপস্থিত থকা আকাশবাণীৰ প্ৰতিনিধি অৰুণিমা গোস্বামীয়ে।
1: বিধানসভাৰ আজিৰ কাৰ্যক্ৰমণিকা প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয়। আৰম্ভণিতে কংগ্ৰেছৰ বিধায়ক ডাঃ আছিম মহম্মদ নাজাৰে চাহ বাগিচাৰ ভূমিপট্টা বিতৰণ আৰু চাহ শ্ৰমিকসকলৰ মজুৰি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। বিধায়কগৰাকীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলক মাটিৰ ভূমিৰ পট্টা আবণ্টনৰ বাবে চৰকাৰে কি ধৰণে পদক্ষেপ লৈছে সেই বিষয়ে জানিবলৈ বিচাৰে। উত্তৰত

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ইণ্ডোনেছিয়াত উপস্থিত হ'ব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়াণ্টোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজধানী জাকাৰ্টাত কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ লগতে ইণ্ডোনেছিয়াৰ সাংস্কৃতিক আৰু ঐতিহাসিক মহানগৰ য়োগাৰ্টাত ভ্ৰমণ কৰিব। জাকাৰ্টাত শ্ৰীমোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী তিনিদিনীয়া কাৰ্যসূচীৰে 8 জুলাইত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী এণ্টনী আলবানেজৰ সৈতে তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে লগতে ভাৰত অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ শীৰ্ষ ব্যৱসায় নেতাসকলক উদ্দেশ্যি ভাষণ দিব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত তেওঁ দুদিনীয়া সূচীৰে 10 জুলাইত নিউজিলেণ্ডলৈ যাব। শ্ৰীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই বিগত দুবছৰত বিশেষ অগ্ৰগতি লাভ কৰা বাণিজ্য, বিনিয়োগ আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে দেশখনৰ অগ্ৰণী ব্যৱসায় আৰু ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময় কৰিব। ভাৰত আৰু নিউজিলেণ্ডৰ জনসাধাৰণৰ মাজৰ শক্তিশালী সম্পৰ্ক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্স ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠকৰ আয়োজন কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়ে আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লৰ্ডছত অনুষ্ঠিত ফাইনেলত অষ্ট্ৰেলিয়াই ইংলেণ্ডক 7 উইকেটত পৰাস্ত কৰি খিতাপ জয় কৰে। অষ্ট্ৰেলিয়াই 151 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ এটা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। অষ্ট্ৰেলিয়াৰ হৈ বেন মুথিয়ে সৰ্বাধিক 66 ৰাণ কৰে। বেন মুথিক প্লেয়াৰ অব দ্য মেচ, প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত নেট চাইভাৰ ব্ৰাণ্টৰ 58 আৰু ফ্ৰেয়া ক্ৰেম্পৰ 44 ৰাণৰ সহায়ত 150 ৰাণ সংগ্ৰহ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত যোৱা নিশা নৰৱেৰ 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমাঞ্চকৰ খেলখনৰ প্ৰথমাৰ্ধ গ'লশূন্যভাৱে পাৰ হয় যদিও দ্বিতীয়াৰ্ধত আৰ্লিং হালণ্ডে 79 আৰু 90 মিনিটত 2টাকৈ গ'ল দি নৰৱেক শক্তিশালী স্থিতিত উপনীত কৰায়। ইয়াৰ পিছত নেইমাৰ জুনিয়ৰে খেলৰ অন্তিম সময়ত 1টা গ'ল দিয়ে যদিও ষষ্ঠবাৰৰ বাবে ব্ৰাজিলৰ বিশ্বকাপ জয়ৰ সপোনৰ ইমানতে সামৰণি পৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। ডিব্ৰুগড় জিলাৰ দুলীয়াজান শাখা লেখিকা সংস্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে দুলীয়াজানৰ ৰোটাৰী সমূহীয়া কেন্দ্ৰত অনুষ্ঠিত হয়। পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হোৱা অধিৱেশনত পৰৱৰ্তী কাৰ্যকালৰ বাবে মিতালী মহন্তক সভাপতি আৰু ছায়ামণি দত্তক সম্পাদক হিচাপে লৈ 21-জনীয়া এখন সমিতি গঠন কৰা হয়। অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত দুলীয়াজান শাখাৰ লেখিকা মুখ্য উপদেষ্টা সংগীতা বৰুৱাই ভাষণ দিয়ে। এই অনুষ্ঠানতে সংস্থাৰ মুখপাত্ৰ কৰণী দুলীয়াজান সাহিত্য সভাৰ সভাপতি ডঃ অজিত শইকীয়াই উন্মোচন কৰে। অধিৱেশন উপলক্ষে আয়োজন কৰা মদিৰা শইকীয়া ভূঞা সোঁৱৰণী কাব্যগ্ৰন্থৰ প্ৰতিযোগিতাত ব্যঞ্জনাবাদ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বৈদ্যব্ৰাইট বুঢ়াগোহাঁইক প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেইবাটাও বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীৰ সদন ত্যাগ। অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত। গুৱাহাটীত আজিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত মেক্সিকোৰ বিৰুদ্ধে 3-2 গ'লত ইংলেণ্ডৰ জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:00

0: চল্লিশ মিনিটত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গীত আৰু গজল অনুষ্ঠানটিৰ আৰম্ভণিতে শুনোৱা হওক হৰিহৰণৰ কণ্ঠত এটি গজল।

शाकिया जाए कहाँ हम तेरे मैखाने से हरिहरणर कण्ठत गजलटी শুনিলে অনুষ্ঠানত এবাৰ শুনোৱা হওক জগদীশ সিংৰ কণ্ঠত আন এটি গজল।

চিঠি নাকৈ সন্দেশ, জগজিৎ সিঙৰ কণ্ঠত গজলটি শুনিলে। শ্ৰোতাসকলে গীত আৰু গজল অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ সনু নিগমৰ কণ্ঠত এটি গীত।

গীত আৰু গজল অনুষ্ঠানৰ শেষত সেয়া শুনিলে সোনু নিগমৰ কণ্ঠৰ গীত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো সুৰৰ কৰণি। এই অনুষ্ঠানৰ আৰম্ভণিতে আজি শুনো আহক ৰুণুমী ভট্টাচাৰ্যৰ কণ্ঠত শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ ৰচিত এই গীতটি।

সুৰকৰণী অনুষ্ঠানৰ আৰম্ভণিতে শুনিলে ৰুণুমী ভট্টাচাৰ্যৰ কণ্ঠৰ গীত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দীপক কলিতাৰ কণ্ঠত এটি গীত, গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ।

দীপক কলিতাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক ৰুণুমি ঠাকুৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ হেমেন হাজৰিকাৰ।

ৰুণুমী ঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে। সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সুৱেশ বৰদলৈৰ কণ্ঠত এটি গীত, গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

0: দুলালে আকাশ ফুলফুলিলেই বতাহ আৰু গান শুনিলেই মনত পৰে তোমাৰ স্মৃতিৰ জোনাক ইয়াত দুলালে আকাশ।
1: সুৱেশ বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সুনীল দেৱ আৰু ৰেণুকা বৰুৱাৰ দ্বৈত কণ্ঠত এটি গীত। গীতৰ কথা প্ৰাণেশ্বৰ কলিতাৰ।

সুনীল দেৱ আৰু ৰেণুকা বৰুৱাৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ দ্বৈত কণ্ঠৰ এই গীতটি।

জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনো আহক জ্ঞানদ কাকতিৰ কণ্ঠত এটি গীত, গীতৰ কথা পদ্ম বৰকটকীৰ।

জ্ঞানদা কাকতিৰ কণ্ঠৰ গীতটি শুনিলে সুৰৰ কৰণী অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো জয়ন্ত হাজৰিকাৰ কণ্ঠত ভূপেন হাজৰিকাৰ কথা আৰু সুৰেৰে এটি গীত।

0: বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিকীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে মিনতী গগৈ বৰুৱাৰ কণ্ঠত দুটি গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনাবলৈ লোৱা গীতৰ কথা প্ৰশান্ত বৰদলৈৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনি আছে মিনতি গগৈ বৰুৱাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনোৱা হওক শান্তনু বিশ্বাসৰ কণ্ঠত খেয়াল ৰাগ শুদ্ধ সারঙ্গ।

0: ইমানপুৰ শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শান্তনু বিশ্বাসৰ কণ্ঠত খেয়াল শুনিলে। ৰাগ আছিল শুদ্ধ চাৰাং। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উপলক্ষে

শ্ৰদ্ধা নিবেদন কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ৰাওনা হৈছে। ৰাওনা হোৱাৰ আগমুহূৰ্তত দিয়া এটা বিবৃতিত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ 6-8 জুলাইলৈকে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৱ ছুবিয়ান্তোৰ আমন্ত্ৰণক্ৰমে দেশখন ভ্ৰমণ কৰিব। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা বিস্তাৰিত কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ দেশখনত থকা ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব আৰু ৰাষ্ট্ৰপতি ছুবিয়ান্তোৰ সৈতে য়োগাকাৰ্টাত থকা প্ৰমবানন মন্দিৰ চৌহদ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি প্ৰবৱ ছুবিয়ান্তোৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হ'ব। ইণ্ডোনেছিয়াৰ পৰা ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী 3-দিনীয়া কাৰ্যসূচীৰে 8 জুলাইত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী এণ্ঠনী আলবানেজৰ সৈতে তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে লগতে ভাৰত অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ শীৰ্ষ ব্যৱসায় নেতাসকলক উদ্দেশ্যি ভাষণ দিব। এই ভ্ৰমণে ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তুলিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, শিক্ষা, জটিল প্ৰযুক্তি, ক্ৰীড়া, জনসংযোগ আদি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। তেওঁ মেলবৰ্ণৰ প্ৰৱাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত তেওঁ দুদিনীয়া সূচীৰে 10 জুলাইত নিউজিলেণ্ডলৈ যাব। শ্ৰীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছনৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই বিগত দুবছৰত বিশেষ অগ্ৰগতি লাভ কৰা বাণিজ্য, বিনিয়োগ আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে দেশখনৰ অগ্ৰণী ব্যৱসায় আৰু ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময় কৰিব। ভাৰত আৰু নিউজিলেণ্ডৰ জনসাধাৰণৰ মাজৰ শক্তিশালী সম্পৰ্ক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ অপব্যৱহাৰ ৰোধ কৰাৰ গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্কনেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। তেওঁ লগতে কৃত্ৰিম ড্ৰাগছ, নতুন মনোসক্ৰিয় পদাৰ্থ আৰু সামুদ্ৰিক পথেৰে ড্ৰাগছ সৰবৰাহৰ নতুন পদ্ধতি আৰু এই সন্দৰ্ভত নিয়মীয়া তথ্য আদান প্ৰদানৰ বাবে ব্ৰিক্ছ ৰাষ্ট্ৰৰ এটা নিয়মীয়া ভাৰ্চুৱেল গোট গঠনৰ পোষকতা কৰে। ইয়াৰ বাবে যুটীয়া আইন বলবৎ কৰাৰ পোষকতা কৰে। ভাৰতৰ প্ৰতিনিধিয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণৰ কথা অৱগত কৰে। ইয়াৰ লগতে কঠোৰ আইন বলবৎ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাসমূহতো গুৰুত্ব আৰোপ কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয় ক্ৰমশঃ বন্ধ হোৱা, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰা আদি বিভিন্ন বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছ আৰু ৰাইজৰ দলসহ বিৰোধীয়ে সদন ত্যাগ কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। AIUDFAও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নিৰ্বাচন আয়োগে আজি বিহাৰ, গুজৰাট আৰু মধ্য

0: দেশৰ তিনিটা বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জাননী জাৰি কৰিছে। উপ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটা হৈছে বিহাৰৰ বাংকীপুৰ, গুজৰাটৰ মাঞ্জলপুৰ আৰু মধ্যপ্ৰদেশৰ দাতিয়া। উপ নিৰ্বাচনৰ বাবে অহা 13 জুলাইলৈকে মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ'ব আৰু 14 জুলাইত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব। অহা 30 জুলাইত সমষ্টিকেইটাত ভোটগ্ৰহণ কৰা হ'ব। বিহাৰৰ বাংকীপুৰ সমষ্টিত বিজেপিৰ সভাপতি নীতিন নবীন সংসদলৈ নিৰ্বাচিত হোৱাত সেই সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইফালে গুজৰাটৰ মঞ্জলপুৰ সমষ্টিত যোগেশ ভাই নৰন দাস পেটেলৰ বিয়োগৰ বাবে সমষ্টিটোত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। মধ্যপ্ৰদেশৰ দাতিয়া সমষ্টিত ৰাজেন্দ্ৰ ভাৰতীৰ বিধায়ক পদ খাৰিজ কৰাৰ পাছত খালী হৈ থকা আসনখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ আজি 125 সংখ্যক জয়ন্তী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি উপৰাষ্ট্ৰপতি ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কয় যে শিক্ষাবিদ, দূৰদৰ্শী নেতা তথা ৰাষ্ট্ৰনিৰ্মাতা ডঃ মুখাৰ্জীয়ে ভাৰতৰ শিক্ষা, ৰাজনীতি আৰু গণতান্ত্ৰিক যাত্ৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ মুখাৰ্জীৰ জয়ন্তীত শ্ৰদ্ধা জনাই তেওঁৰ সাহসিকতা, জাতীয়তাবাদ আৰু নিস্বাৰ্থ সেৱাৰ শাশ্বত উদাহৰণ বুলি উল্লেখ কৰে। এই উপলক্ষে লিখা এটা প্ৰবন্ধত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাজহুৱা জীৱন অখণ্ড ভাৰতৰ প্ৰতি তেওঁৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰমাণ আছিল। তেওঁ কয় যে দেশ বিভাজনৰ সময়ত পশ্চিমবংগ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থকাটো নিশ্চিত কৰাৰ বাবে ডঃ মুখাৰ্জীয়ে দৃঢ়তাৰে থিয় দিছিল আৰু ইয়াৰ পাছত জম্মু কাশ্মীৰক ভাৰতৰ অভিন্ন অংশ কৰি ৰখাত শক্তিশালী স্থিতি গ্ৰহণ কৰিছিল। জম্মু কাশ্মীৰৰ পৰা 2019 চনত সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ আৰু 35 ক অনুচ্ছেদ বাতিল কৰাটো তেওঁৰ ত্যাগৰ প্ৰতি সমুচিত শ্ৰদ্ধাঞ্জলি আছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে বিশিষ্ট চিন্তাবিদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। শ্ৰীশ্বাহে কয় যে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ৰাষ্ট্ৰ প্ৰথম ধাৰণাক নিজৰ জীৱনৰ দিক নিৰ্দেশক কৰি লৈছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ডঃ মুখাৰ্জীৰ জীৱন, ৰাষ্ট্ৰীয় সেৱা আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাৰ অনুপ্ৰেৰণামূলক উদাহৰণ বুলি ব্যাখ্যা কৰে। ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উপলক্ষে আজি বিয়লি 5 বজাৰ পৰা কলকাতাৰ মিলন মেলা প্ৰাংগণত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সুৰ, সংগীত আৰু ৰাষ্ট্ৰ আৰু সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰা ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি সংগীতময় শ্ৰদ্ধা জনোৱা হ'ব। লগতে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি আৰু তেওঁৰ জীৱনৰ সৈতে জড়িত বস্তুবিশেষৰ প্ৰদৰ্শনী কৰা হ'ব। ভেনিজুৱেলাত 24 জুনত হোৱা 2টা বিধ্বংসী ভূমিকম্পত মৃত্যুৰ সংখ্যা 3,342লৈ বৃদ্ধি হৈছে। এই দুৰ্যোগত 16,740ৰো অধিক লোক আহত হয় আৰু 17,000ৰো অধিক লোক গৃহহীন হৈছে। দেশখনৰ সংসদ নেশ্যনেল এছেম্বলিৰ অধ্যক্ষ জৰ্জ ৰনড্ৰিগুৱেজে কয় যে এই পৰ্যন্ত 6,662গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। দেশখনত 24 জুনৰ এই 7.2 আৰু 7.5 ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প দুটাৰ পাছত কমেও 995টা আফটাৰ শ্বকৰ জোকাৰণি অনুভূত হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত যোৱা নিশা নৰৱে 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 6-দিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা 2-দিনীয়া ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছো নবনীতা দাসৰ কণ্ঠত 2টি লোকগীত।

0: মোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: ইমান পৰে শ্ৰোতাসকলে নবনীতা দাসৰ কণ্ঠত দুটি লোকগীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত আজি বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰিছে।

আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়া বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ইউ ডি এফে বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভাস্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভাস্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বি পি এফ দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে তিনিখন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। সদনত আজি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক আৰু অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো

0: ইয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বি পি এফ দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে তিনিখন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। সদনত আজি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক আৰু অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰীয়া সমষ্টিত কাইলৈ এই উদ্যানখন নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজভূমি সংৰক্ষণ সন্দৰ্ভত প্ৰকাশ কৰে। উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব দিয়ে। তদুপৰি উদ্যানখনলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ অপব্যৱহাৰ ৰোধ কৰাৰ গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বিজ্ঞানসন্মত পদ্ধতিৰে বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান নিশ্চিত কৰা, শেহতীয়া বান গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ উদ্দেশ্যে আজি ধেমাজি জিলাৰ জোনাইত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই সন্দৰ্ভত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জ্ঞান শৰ্মাই এইদৰে কয়।
1: আজি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ পৰ্যাপ্ত তেওঁলোকক সা সুবিধা প্ৰদান কৰা, কৃষি ঋণ যিসকল বান ক্ষতিগ্ৰস্ত গ্ৰহণ কৰিছিলে তেখেতসকলৰ কৃষি ঋণ মাফ কৰা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আজি আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।
0: এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক জুবিন গাৰ্গৰ কণ্ঠত দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনি আছে জুবিন গাৰ্গৰ কণ্ঠত।

জুবিন গাৰ্গৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 21 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ জুলাই মাহৰ 6 তাৰিখ। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টছত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ এপ আৰু এয়াৰ ৰেডিঅ' এপতো উপলব্ধ। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত প্ৰমোদ চন্দ্ৰ টাইড আৰু ৰাজীৱ গগৈ, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়িকা কৰবী গগৈৰ সৈতে আজি প্ৰচাৰণ কক্ষত আপোনালোকৰ কাষত মই মল্লিকা দত্ত।

এলেক্স এফ অৰ্ষ্ণোৱে কৈছিল, আত্মসন্মান এটা আলফুলীয়া ফুলৰ দৰে, যেতিয়া প্ৰশংসা কৰা হয় সি ফুলৰ দৰে ফুলি উঠে, আৰু যেতিয়া অৱমাননা কৰা হয় ই কলিতে মৰহি যায়। এই ফুলপাহ সদায়ে ফুলাই ৰখাটোৱেই প্ৰতিজন ব্যক্তিৰ কাৰণে প্ৰত্যাহ্বান।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। এই অনুষ্ঠানত মোৰ কথা শিতানত আগবঢ়াইছোঁ তেজপুৰৰ এগৰাকী মহিলাৰ মনৰ কথা।
1: নমস্কাৰ, তেজপুৰ আকাশবাণী কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ সেৱা ধৰিলোঁ। মই ৰুমা বৰুৱা, তেজপুৰ চিত্ৰলেখা নগৰত আমাৰ ঘৰ। অৱশ্যে আমাৰ ঘাইঘৰ লখিমপুৰ ঢকুৱাখানাত। গৃহস্থৰ চাকৰি সূত্ৰে আহি তেজপুৰৰ বাসিন্দা হ'লোঁ। মই এগৰাকী গৃহিণী। এতিয়া মই জ্যেষ্ঠ নাগৰিকৰ শাৰীত পৰিলোঁ। ঘৰখনৰ ৰন্ধা বঢ়াৰ পৰা ধৰি ঠাই সৰা, ঠাই মোচা আদি সকলো কাম মই নিজেই কৰোঁ। তাৰোপৰি মোৰ এখন সৰু ফুলনি আছে, তাৰ যত্ন লওঁ। আগতে ঊলৰ চুৱেটাৰ মাফলা আদি গুঠিছিলোঁ, আজিকালি সেই কাম বাদ দিয়াৰ দৰেই হৈছে। আমাৰ ঘৰৰ ৰেডিঅ'টো এৰাব নোৱাৰা সম্পদ। গৃহস্থই ৰাতিপুৱাই ৰেডিঅ'টো লগাই দি বিভিন্ন কামত হাত দিয়ে। ময়ো ৰেডিঅ'টো শুনি শুনিয়েই ঘৰৰ কাম কৰোঁ। ৰেডিঅ'ৰ জৰিয়তে আজিৰ দিনটো, অনুষ্ঠানটোৰ বিষয়ে ৰাতিপুৱাই শুনি বহু উপকাৰ পাওঁ। যেনে আজি অসমীয়া কি মাহৰ কি তাৰিখ, কোনজন প্ৰখ্যাত মানুহৰ আজি জন্ম মৃত্যু হৈছিল, লগতে ঘটনা পাবহত জানিবলৈ দি আমাক উপকৃত কৰে। ভাদ মাহৰ আমি সকলোৱে চিত্ৰলেখা নগৰৰ মহিলাই গোটেই মাহটো নাম ধৰোঁ। ইয়াতে ময়ো কেতিয়াবা নাম দিওঁ, তাৰে এফাকি ঘোষা আগবঢ়ালোঁ।

মই ওচৰৰ ঘৰত কেতিয়াবা কীৰ্তন পঢ়োঁ, ভাল লাগে মাতে। বহাগ বিহুটো আহিলে বৰ ভাল লাগে, কাৰণ লগৰীয়াৰ লগত বিহু গাবলৈ যাওঁ, তাতে গোৱা এফাকি বিহু

যায়। আমি দিহানাম, বিয়ানাম, জেং বিহু আদি সকলোতে আমি লগৰীয়া লগ হৈ সকলোতে যোগ দিওঁ। আৰু আহকচোন, আজি মই এটা সৰু ৰেচিপি আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ, কণী দি বনোৱা পিঠাগুড়িৰ এটা ৰেচিপি। এজনৰ কাৰণে বনাবলৈ হ'লে এটা কণী, তাত দিবলৈ সোৱাদ অনুযায়ী নিমখ, সৰু সৰুকৈ কাটা পিঁয়াজ, জলকীয়া, গাজৰ, বন্ধাকবি আদি দিব পাৰে, জিৰা গুড়ি অকণমান দিব পাৰে, সকলোখিনি

একেলগে মিহলাই তাৱাখন গৰম কৰি তাৱাত তেল দি ইলুটি সিলুটি কৰি লৰাই দুই মিনিটতে হৈ যায়। খাই ভাল লাগে, আপোনালোকেও বনাই খাই চাবচোন। আমি যোগ দিয়া বিয়ানাম তাৰে এফাকি আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ।

0: বৰ্তমান মোৰ বয়স 60 বছৰ হ'ল। যদিও গাই নাচি বাগি মনটো প্ৰফুল্ল কৰি থাকিবলৈ আনন্দ পাওঁ। আকাশবাণীসমূহ কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ থাকিল।
1: শ্ৰোতে ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানৰ মূৰ কথা শিতান্তিত ৰোমা বৰুৱাৰ মনৰ কথা শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ কীৰ্তিমান হিন্দী বোলছবিৰ গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই আগবঢ়াইছোঁ সফৰ বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে অৰ্ধআকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ আগবঢ়াবলৈ লৈছোঁ খামোচি বোলছবিৰ এই গীতটি।

শ্রোতাসকলে অর্ধ আকাশ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অর্ধ আকাশ অনুষ্ঠানত লতা মঙ্গেশকৰৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছো আনন্দ বুলছবিৰ এটি গীত।

অৰ্ধাকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠত শেষত শুনাবলৈ লৈছোঁ চুপকে চুপকে বোলছবিৰ এই গীতটি।

শ্ৰোতাই ইমান পৰে আৰাধনা অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। কণ্টেক পাছতে 6 বজাত আৰু 6:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ ভক্তিগীতৰ অনুষ্ঠান আৰাধনা। আজি অনুষ্ঠানত নিবেদন কৰিছোঁ প্ৰতিমা বৰুৱা পাণ্ডে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ গোৱালপৰীয়া লোকগীত।

শ্ৰুতি ইমানপুৰে আৰাধনা অনুষ্ঠানত প্ৰতিমা বৰুৱা পাণ্ডে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ গোৱালপৰীয়া লোকগীত কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছো আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু পৰিস্থিতি। অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাৰ ঠিক পাছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান গীতালী। আজি এই অনুষ্ঠানত আগবঢ়োৱা হ'ব কেইটিমান অসমীয়া বোলছবিৰ গীত। 6:43 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত আছামিজ নিউজ বুলেটিন শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান জ্যেষ্ঠজন। এই অনুষ্ঠানত আজি শোণিতপুৰ জামুগুৰিৰ এগৰাকী মুখাশিল্পী আৰু খনিকৰ লগতে ভাওনা পৰিচালক প্ৰতুল বৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান। 7:35 ৰেঙনি। 7:50 আমাৰ কেন্দ্ৰৰ পৰা দৈনন্দিন প্ৰচাৰিত অনুষ্ঠান আজিৰ দিনটো। 8:00 বাতৰিৰ শিৰোনাম আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 8:02 আগবঢ়োৱা হ'ব বিশ্ব প্ৰাণীজনিত সংক্ৰামক ৰোগ দিৱস উপলক্ষে যুগুত কৰা এটি বিশেষ অনুষ্ঠান। 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব। 9:15 বিধানসভাত আজিৰ দিনটো। 9:30 শ্ৰোতাই হোৱাটছএপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা। আৰু নিশা 10:00 নিবেদন কৰা হ'ব কেইটিমান হিন্দী বোলছবিৰ গীত। আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব নিশা 10:31। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাষ।

লৈ লৈছোঁ গীতালী, আৰু এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ কেতিমান অসমীয়া বোলছবিৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ তুমি মোৰ মাথো মোৰ বোলছবিৰ কেইটিমান গীত। প্ৰথম গীতটি জুবিন গাৰ্গ আৰু লুনা সোণোৱালৰ কণ্ঠত।

শ্ৰোতাসকলে গীতালী অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ তুমি মোৰ মাথোঁ মোৰ বোলছবিৰ আন এটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

গীতালী অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ অধিনায়ক বোলছবিৰ দুটি গীত। প্ৰথম গীতটি আগবঢ়াইছোঁ জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠত।

শ্ৰুতিয়ে ইমানপুৰে গীতালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 6:43 সন্ধিয়াৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা 7:00 আৰু 7:05 ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আকাশবাণী দিল্লীৰ পৰা আৰু 7:10 আকাশবাণী গুৱাহাটীৰ পৰা আছামিজ নিউজ বুলেটিন শুনিবলৈ পাব।

0: আমি দিব অনলাইন ব্যাংকিং কেৱল নিজৰ কম্পিউটাৰ মোবাইল বা সিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব হে এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি আৰবিআই কয় জানি লওক সতৰ্ক হওক
1: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ আহি গল দৰমহা এতিয়া নতুন কাণ ফুলি
2: নহয় প্ৰথমে সঞ্চয়
1: প্ৰথমে কাণ ফুলি শুন প্ৰতি মাহে অলপ বচাও অলপ বিনিয়োগ কৰ আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচ যাতে হৈ ৰয় টেনচন ফ্ৰী কিন্তু কাণ ফুলি কি হব যাবানে বিডিও ইনজেকচন
3: আৰবিআই কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা
4: इससे बेहतर कुछ नहीं
5: अपने परिवार को दीजिए सुरक्षित जीवन रूरल पोस्ट लाइफ इंश्योरेंस आरपीएलआई की लाइफ इंश्योरेंस पॉलिसीज के साथ अपने नजदीकी डाकघर से आज ही संपर्क करें या indiapost.gov.in पर लॉग ऑन करें
6: एया आकाशवाणी गुवाहाटी সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰি সমূহত আছে ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত বিধায়ক ডঃ হাবে তেৰাণক উপাধ্যক্ষ নিৰ্বাচিত মানস ৰাষ্ট্ৰীয় উদ্যানৰ সেউজ ভূমি সংৰক্ষণ কৰাৰ বাবে বিশেষ পদক্ষেপ গুৱাহাটীত ব্ৰিক্স ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ বৈঠক গোলাঘাটত আজি বিশ্ব জুনচিছ দিৱস উপলক্ষে পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগসমূহৰ ক্ষেত্ৰত সজাগতা সভা আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্তুগাল মুখামুখি নমস্কাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা এতিয়া শুনক বিতং বাতৰি ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয় এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনাৰ বিচাৰি ব্যৰ্থ হোৱাত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে AIUDFও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰাণক উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয় বিজেপি অসম গণ পৰিষদ আৰু BPF দলে ডঃ তেৰাণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে 3খন মনোনয়ন দাখিল কৰিছিল বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয় ডঃ হাবে তেৰাণক শুভেচ্ছা জ্ঞাপন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই এইদৰে কয়
7: ডক্টৰ হাবি তেৰণ ডাঙৰীয়া অসম বিধানসভাৰ উপাধ্যক্ষৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হোৱাৰ বাবে তেখেতক অসম গণ পৰিষদ বিধায়িনী দলৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জনাইছো এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰ পাহাৰীয়া জিলাখনৰ এগৰাকী উচ্চ শিক্ষিত কাৰ্বি যুৱক এই আসনখনত অধিষ্ঠিত হোৱাটো আমাৰ আটাইৰে কাৰণে গৌৰৱৰ বিষয় আৰু বিশেষকৈ পাহাৰীয়া জিলাখনৰ মই তেখেতক আন্তৰিক শুভেচ্ছা জনাইছো এগৰাকী যুৱ বিধায়ক অভিজ্ঞতা সম্পন্ন বিধায়ক মই ভাবো যে তেখেতৰ যি দায়িত্ব সেই দায়িত্ব নিশ্চয় অতি গুৰুত্ব সহকাৰে ল'ব এগৰাকী ডেপুটি স্পীকাৰৰ কৰিব পৰা বহুতখিনি কাম আছে বিধানসভাত যথেষ্টখিনি কাম আছে আৰু বিধানসভাৰ বাহিৰতো
6: সদনত আজি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয় ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণৰ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে ইয়াৰ পাছতেই এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়

0: হয়। চাহ শ্ৰমিক ভূমি অধিকাৰ আইনৰ অধীনত ৰাজ্যৰ 206খন চাহ বাগিচালৈ প্ৰথম পৰ্যায়ত 28,831খন ভূমিপট্টা বিতৰণ কৰা হৈছে। দ্বিতীয় পৰ্যায়ত 1,40,000 পৰিয়ালক পট্টা দিয়াৰ বাবে জৰীপ চলি আছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি কংগ্ৰেছৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই কথা সদৰি কৰে। বিজেপি বিধায়ক সঞ্জয় কিষাণৰ আন এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৰ্তমান ৰাজ্যত 2খন চাহ বাগিচা বন্ধ হৈ থকা বুলি মন্ত্ৰী তেলীয়ে উত্তৰ দিয়ে। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক 1খনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰীয়া সমষ্টিতো কাইলৈ এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজ ভূমি সংৰক্ষণ সন্দৰ্ভত প্ৰকাশ কৰে। উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজ ভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তদুপৰি উদ্যানখনলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বনৰক্ষীসকলৰ ভাট্টা সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: অসমৰ ৱাইল্ড লাইফত কাম কৰা যিসমূহ এই তৃণমূল পৰ্যায়ৰ কৰ্মী আছে, তেওঁলোকৰ যি অদম্য সাহস আৰু যি ধৰণে বিভাগটোৰ কাৰণে জীৱন দিয় কাম কৰি আছে, সেয়া কিন্তু সঁচাকৈ প্ৰশংসনীয়। আজি অসমৰ বনাঞ্চল ৰক্ষা কৰাৰ মূল নায়কে হ'ল তেওঁলোক। আজি কাজিৰঙা বা মানাহত আমাৰ মহিলা ফৰেষ্ট গাৰ্ডসকলেও 15-20 কিলোমিটাৰ দিনটোত খোজকাঢ়ি সেই বনাঞ্চলখনক প্ৰটেকশ্যন দিবৰ কাৰণে, মানুহ আৰু জীৱ জন্তুৰ সমন্বয় ৰক্ষা কৰিবৰ কাৰণে প্ৰতিটো সময়ত কাম কৰে। গতিকে যদি তেনেকুৱা কোনোবা ফৰেষ্ট গাৰ্ডে পাবলগীয়া টাইগাৰ প্ৰজেক্টৰ কিবা ভাট্টা পোৱা নাই, ইমিডিয়েটলি তাৰ ওপৰত মই খবৰ লৈ মই ইমিডিয়েটলি জানি লম।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অংকুৰজ্যোতি শৰ্মাৰ পৰা।
2: কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ অপব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ কাইলৈ সামৰণি পৰিব। ৰাজ্যত বান আৰু গৰাখহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবছৰে অসমৰ কেইবাখনো জিলাত বান আৰু গৰাখহনীয়াৰ ফলত যথেষ্ট ধনজনৰ ক্ষতি হৈ আহিছে। এই সমস্যাৰ স্থায়ী সমাধান আৰু কৃষকসকলক ক্ষতিপূৰণ দিবলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি কেইবাখনো জিলাত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী সন্দৰ্ভত এয়া আমাৰ এক প্ৰতিবেদন।
3: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু কেইবাখনো আঞ্চলিক সমিতিৰ সহযোগত আজি জোনাই সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত শেহতীয়াকৈ জোনাইত সংঘটিত ভয়াৱহ বানত প্ৰায় 5 শতাধিক পৰিয়ালে নিজৰ ঘৰ বাৰী, কৃষিভূমি আৰু জীৱিকা হেৰুওৱাৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহক চৰকাৰে আৰ্থিক সাহায্য দিয়াৰ ক্ষেত্ৰত দাবী জনায়। সংগঠনটোৰ কৰ্মীসকলে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ জোনাই সমজিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ পৃথকে পৃথকে প্ৰেৰণ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ 2খন পৃথক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পৰিষদৰ সভাপতি লক্ষেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ বায়ন স্বাক্ষৰিত স্মাৰক পত্ৰত অসমৰ বানগৰা খহনীয়াৰ ফলত কৃষি, অৰ্থনীতি, যোগাযোগ ব্যৱস্থা আৰু জনজীৱনত পৰা ব্যাপক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনোৱা হয়। লগতে বান গৰা খহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান আৰু কৃষি ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ দাবী

0: উত্থাপন করা হয়। ইয়াৰ সমান্তৰালভাৱে দাবীসমূহৰ সমৰ্থনত পাঠশালাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ধেমাজিৰ পৰা আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা আৰু বজালীৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ সৈতে মই জিন্তিৰাণী ডেকা।
1: অসম নাগালেণ্ড সীমান্তৱৰ্তী গোলাঘাট জিলাৰ মেৰাপানীৰ সৰুপানী অঞ্চলত আজি নাগালেণ্ড প্ৰশাসনৰ লোকে 300টা পৰিয়ালৰ পিয়ল কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় লোকে দাবী কৰা মতে অসমৰ ভূখণ্ডত নাগালেণ্ড প্ৰশাসনে চলোৱা এই কাৰ্যত অঞ্চলটোৰ আৱাসীসকলৰ মাজত অসন্তোষ পৰিলক্ষিত হয়। আনহাতে পিয়ল কৰিবলৈ অহা লোকসকলে স্থানীয় লোকসকলক নাগালেণ্ডৰ ফালৰ পৰা বিদ্যুৎ যোগানসহ বিভিন্ন সা সুবিধা প্ৰদান কৰা হ'ব বুলি অৱগত কৰাৰ কথা জানিব পৰা গৈছে। ঘটনা কেন্দ্ৰ কৰি স্থানীয় ৰাইজে উপযুক্ত তদন্ত আৰু চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে। ইপিনে অসম নাগালেণ্ড সীমা সমস্যাক লৈ আজি গোলাঘাট জিলাৰ সৰুপথাৰত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। সৰুপথাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত চুতীয়া ছাত্ৰ সন্থাসহ 5টা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। সীমান্তত নগাৰ আগ্ৰহণ ৰোধ কৰাৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা সৰুপথাৰ সমজিলা কাৰ্যালয়লৈ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদী সমদল উলিওৱা হয়। প্ৰতিবাদকাৰীসকলে সীমান্তবাসীৰ জীৱন তথা সম্পত্তি নিৰাপত্তা নিশ্চিত কৰাত জিলা প্ৰশাসন ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি এই সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবী জনায়। আজাৰা আৰক্ষীয়ে আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলৰ পৰা প্ৰায় 700 কিলোগ্ৰাম মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 4 লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন ত্ৰিপুৰাৰ আবু বক্কৰ ছিদ্দিক ওৰফে ৰোমান, মেঘালয়ৰ পশ্চিম খাচী পাৰ্বত্য জিলাৰ ফাল বক্সাৰ পাৰ্লং, আলভিনেষ্টৰ চিএম আৰু ক্ৰাছ দখাৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে বিমানবন্দৰত 111টাকৈ পাৰ্চেলৰ স্কেনিঙৰ সময়ত বন্দৰৰ কৰ্মচাৰী সন্দেহ উপজাত বিষয়টো আজাৰা আৰক্ষীক অৱগত কৰা হৈছিল। আৰক্ষীৰ তদন্তত এই মাদক দ্ৰব্য সৰবৰাহৰ ঘটনাৰ অন্তৰালত আন্তঃৰাষ্ট্ৰীয় সৰবৰাহী চক্ৰ জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা মতে মাদক দ্ৰব্যখিনি মেঘালয়ৰ পশ্চিম খাচী পাৰ্বত্য জিলাৰ মাইৰং অঞ্চলৰ পৰা সংগ্ৰহ কৰি জোৰাবাদ হৈ গুৱাহাটীলৈ অনা হৈছিল। কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে যোৱা প্ৰায় এসপ্তাহ ধৰি জ্বৰত আক্ৰান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটা সত্ৰাধিকাৰগৰাকীক কালি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি সমন্বয়ৰক্ষী সমিতিৰ তৎপৰতাত সত্ৰৰ ভকতসকলে তেওঁৰ চিকিৎসাৰ তদাৰক কৰি আছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানী আৰু সাধাৰণ সম্পাদক দীপক দাসে সত্ৰাধিকাৰগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ চিকিৎসাৰ বাবে চৰকাৰক সহায় আগবঢ়াবলৈ আহ্বান জনাইছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
2: গোলাঘাটত আজি বিশ্ব জুনোচিছ দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বহিবিভাগত এটা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীক ৰোগীৰ আত্মীয় অভিভাৱক তথা সাধাৰণ ৰাইজৰ মাজত জুনোচিছ অৰ্থাৎ পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱাৰ ৰোগসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। এই উপলক্ষে জিলা মহামাৰী বিশেষজ্ঞ, জিলা মিডিয়া বিশেষজ্ঞ আৰু অনুজীৱ বিজ্ঞানীয়ে ৰাইজক ৰেবিজ, বাৰ্ড ফ্লু, চুৱাইন ফ্লু, লেপ্টস্পাইৰছিছ, জাপানিজ এনকেফেলাইটিছ আদি বিভিন্ন জুনোচিছ ৰোগৰ বিষয়ে অৱগত কৰে। এনে ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা কৰাৰ আহ্বান জনায়। লগতে স্বাস্থ্যকৰ জীৱন যাপন, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা, পোহনীয়া জন্তুৰ নিয়মীয়া টীকাকৰণ, চাফ চিকুণকৈ ৰখা, নিৰাপদ খাদ্য গ্ৰহণ, হাত ধোৱাৰ অভ্যাস আৰু পশুৰ সৈতে ব্যৱহাৰৰ সময়ত প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। জিলা চিকিৎসালয়ৰ উপৰি জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰতো আজি বিশ্ব জুনোচিছ দিৱস পালন কৰা হয়। তেজপুৰৰ ৰঙাপাৰাতো এই দিৱস অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত শিৱসাগৰত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উপলক্ষে জিলা কাৰ্যকৰ্তাৰ এখন সন্মিলন অনুষ্ঠিত হয়। শ্যাম মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত সাংসদগৰাকীয়ে ডঃ মুখাৰ্জীক দেশ গঠন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ অনবদ্য অৱদান আগবঢ়োৱা বিৰল ব্যক্তিত্ব বুলি অভিহিত কৰে। 5 চেম্পিয়ন ব্ৰাজিলে অপ্ৰত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। যোৱা নিশা নৰৱেৰ বিৰুদ্ধে খেলা প্ৰি কোৱাৰ্টাৰ ফাইনেলত 2-1 ব্যৱধানত ব্ৰাজিল পৰাস্ত হয়। প্ৰতিযোগিতাৰ আজি নিশা 12:30 প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্টুগাল মুখামুখি হ'ব। আনহাতে কাইলৈ পুৱা 5:30 আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত। বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ নিৰ্বাচিত।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ সেউজ ভূমি সংৰক্ষণ কৰাৰ বাবে বিশেষ পদক্ষেপ, গুৱাহাটীত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদকদ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ বৈঠক, গোলাঘাটত আজি বিশ্ব জুনচিছ দিৱস উপলক্ষে পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগসমূহৰ ক্ষেত্ৰত সজাগতা সভা আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্তুগাল মুখামুখি। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।

0: to flee POJK and cross into India. And in FIFA World Cup, Portugal will take on Spain in a round of 16 match at Arlington in US tonight. In another round of 16 match, co-host US will face Belgium in Seattle tomorrow morning. And that is the end of this news bulletin.
1: বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়া প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খন্তেক সময় পূৰ্বে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে। ইণ্ডোনেছিয়াৰ ভ্ৰমণসূচী সামৰি প্ৰধানমন্ত্ৰী অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ যাব। গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে সংস্কাৰ, ডিজিটাইজেচন আৰু পেছাদাৰী ব্যৱস্থাপনাৰ জৰিয়তে সমবায় আন্দোলনে এটা নতুন অধ্যায়ত প্ৰৱেশ কৰিছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। বেংগালুৰুত এটা শিলৰ কুৱেৰীত সংঘটিত দুৰ্ঘটনাত 7 জন শ্ৰমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজ্যখনৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি স্পেইন পৰ্তুগালৰ মুখামুখি হ'ব। পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খন্তেক সময়ৰ পূৰ্বে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে। জাকাৰ্টা বিমান বন্দৰত প্ৰধানমন্ত্ৰী মোদীক ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৌ সুবিয়ান্তোই আদৰণি জনায়। বিমান বন্দৰত তেওঁক পৰম্পৰাগত ভাৰতীয় আৰু ইণ্ডোনেছিয়াৰ সাংস্কৃতিক প্ৰদৰ্শনেৰে স্থানীয় ইণ্ডোনেছিয়াৰ সম্প্ৰদায়ে বিপুল আদৰণি জনায়। ইণ্ডোনেছিয়ালৈ এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থটো ভ্ৰমণ। এই ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব আৰু দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে সাংস্কৃতিক আৰু ঐতিহাসিক নগৰী য়োগাকাৰ্টালৈ যাব আৰু তাত প্ৰবানন মন্দিৰৰ চৌহদ ভ্ৰমণ কৰিব। ভাৰতে এই মন্দিৰটো সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জাকাৰ্টাত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ এক বিশাল সভাক সম্বোধন কৰিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে 6 জুলাইৰ পৰা 11 জুলাইলৈকে ভাৰত প্ৰশান্ত মহাসাগৰ অঞ্চলৰ 3খন ৰাষ্ট্ৰ ক্ৰমে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিব। ইণ্ডোনেছিয়াৰ পৰা ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3-দিনীয়া কাৰ্যসূচীৰে 8 জুলাইত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে 3য় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে লগতে ভাৰত অষ্ট্ৰেলিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ শীৰ্ষ ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তুলিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, শিক্ষা, জটিল প্ৰযুক্তি, ক্ৰীড়া, জনসংযোগ আদি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। তেওঁ মেলবৰ্ণৰ প্ৰৱাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব। ভ্ৰমণৰ 3য় তথা অন্তিম পৰ্যায়ত তেওঁ 2-দিনীয়া সূচীৰে 10 জুলাইত নিউজিলেণ্ডলৈ যাব। এয়া হৈছে বিগত 40 বছৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো নিউজিলেণ্ড ভ্ৰমণ। শ্ৰীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই বিগত 2 বছৰত বিশেষ অগ্ৰগতি লাভ কৰা বাণিজ্য, বিনিয়োগ আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে দেশখনৰ আগশাৰীৰ ব্যৱসায়ী আৰু ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময় কৰিব। গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি কয় যে সংস্কাৰ, ডিজিটাইজেচন আৰু পেছাদাৰী ব্যৱস্থাপনাৰ জৰিয়তে সমবায় আন্দোলনে এটা নতুন অধ্যায়ত প্ৰৱেশ কৰিছে। সমবায় মন্ত্ৰালয়ে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীক সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে দেশৰ প্ৰতিটো অঞ্চলৰে 5খনকৈ শ্ৰেষ্ঠ সমবায় সমিতিক স্বীকৃতি দিবলৈ এটা ৰেংকিং ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে সমবায় বেংকসমূহ সম্প্ৰতি 27 লাখ কোটি টকাৰ অৰ্থনীতিৰ গৰাকী। প্ৰাথমিক কৃষি ঋণ সমিতিসমূহ সুদৃঢ় কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে কৃষকসকলক জৈৱিক কৃষি সামগ্ৰী উৎপাদন বৃদ্ধি আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে দেশৰ সমবায় খণ্ডৰ সৈতে জড়িত 30 কোটি লোক আৰু 8,50,000তকৈ অধিক সমবায় সমিতিসমূহৰ বাবে আজি এটা পবিত্ৰ দিন, কিয়নো আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰত এটা স্বতন্ত্ৰ সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছিল। শ্ৰীশ্বাহে লগতে কয় যে যোৱা 5 বছৰত সমবায় খণ্ডক আধুনিক স্বচ্ছ প্ৰযুক্তিৰে জড়িত কৰিবলৈ প্ৰশংসনীয় কাম কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে আজি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জন্মবাৰ্ষিকীত সমাজ সংস্কাৰকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। শ্ৰীশ্বাহে কয় যে ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ৰাষ্ট্ৰৰ প্ৰথম ধাৰণাক

জীৱনৰ দিক নিৰ্দেশক কৰি লৈছিল। জাতীয় সংহতিৰ বাবে তেওঁ জীৱনজোৰা যুঁজ তথা অটল প্ৰতিশ্ৰুতিবদ্ধতাই পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলিও শ্ৰীশ্বাহে উল্লেখ কৰে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতি সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। AIUDFও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে প্ৰয়োগ কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 6খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয় পত্ৰ গ্ৰহণ কৰে। মোজাম্বিকৰ উচ্চায়ুক্ত আৰামাণ্ডো পেড্ৰো ময়ুনানে নিকাৰগুৱাৰ ৰাষ্ট্ৰদূত নাডেস্কা ইমাৰা কাভাৰ্ট, ছুৰিনামৰ ৰাষ্ট্ৰদূত হানিছা জয়ৰাম আৰু গেবন গণৰাজ্যৰ ওৰেলিন মাৰ্চেল মিনছা আৰু মংগোলীয়ৰ ৰাষ্ট্ৰদূত ডঃ উলজিত লোহাচেঞ্জভ আৰু বাহামাৰ উচ্চায়ুক্ত পিটাৰ নিকোলাছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদান কৰে। কৰ্ণাটকৰ বেংগালুৰুত এটা শিলৰ কুৱেৰীত এটা বৃহৎ গ্ৰেনাইট শিল বাগৰি পৰি 7জন শ্ৰমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজ্যখনৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰি প্ৰকাশ পোৱাৰ পাছত আয়োগে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰে আৰু দুসপ্তাহৰ ভিতৰত আয়োগে এটা বিস্তৃত প্ৰতিবেদন বিচাৰিছে। আয়োগে কয় যদিহে বাতৰিটো সঁচা তেন্তে ই মানৱ অধিকাৰৰ উলংঘনৰ এটা গম্ভীৰ বিষয়। বেংগালুৰুত যোৱা সপ্তাহত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। 17 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সাংসদ 2024-25ৰ বঁটা বিতৰণী অনুষ্ঠান কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিজয়ী বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু শিক্ষাৰ্থীসকলক বঁটা বিতৰণ কৰে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিজয়ী বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু শিক্ষাৰ্থীসকলক বঁটা বিতৰণ কৰিব। শিক্ষাৰ্থীসকলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সংসদীয় পদ্ধতিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিগত 29 বছৰ ধৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মাজত সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। এই প্ৰতিযোগিতাৰ শেহতীয়া সংস্কৰণত দেশৰ 51খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে। ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীক সন্মান জনাই ইৰাণৰ ৰাজধানী তেহৰাণত আজি উলিওৱা এটা শোক সমদলত লাখ লাখ লোকে অংশগ্ৰহণ কৰে। যোৱা 28 ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত মৃত্যু হোৱা খামেইনী আৰু তেওঁৰ পৰিয়ালৰ বহুকেইজন সদস্যৰ মৃতদেহৰ কফিন এখন ট্ৰাকত লৈ সমদল কৰা হয়। উল্লেখযোগ্য যে 2020 চনৰ ৰিভলিউচনাৰী গাৰ্ডৰ জেনেৰেল কাছিম চেলেমেনীৰ শোক সমদলত 10 লাখ লোকে অংশগ্ৰহণ কৰিছিল, কিন্তু সেই সমদলতকৈ আলী খামেইনীৰ সমদলত অংশ লোৱা লোকৰ সংখ্যা অধিক আছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি স্পেইন আৰু পৰ্তুগাল মুখামুখি হ'ব। প্ৰি কোৱাৰ্টাৰ ফাইনেলখন নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে 5 বাৰৰ চেম্পিয়ন ব্ৰাজিলে অপ্ৰত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। যোৱা নিশা নৰৱেৰ বিৰুদ্ধে খেলা প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলখনত 2-1 গ'লৰ ব্যৱধানত ব্ৰাজিল পৰাস্ত হয়। এই জয়ৰ জৰিয়তে নৰৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খন্তেক

সময়ৰ পূৰ্বে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে। ইণ্ডোনেছিয়াৰ ভ্ৰমণসূচী সামৰি প্ৰধানমন্ত্ৰী অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ যাব। গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে সংস্কাৰ, ডিজিটাইজেচন আৰু পেছাদাৰী ব্যৱস্থাপনাৰ জৰিয়তে সমবায় আন্দোলনে এটা নতুন অধ্যায়ত প্ৰৱেশ কৰিছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি স্পেইন পৰ্তুগালৰ মুখামুখি হ'ব। পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 261.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ জ্যেষ্ঠজন।

0: আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আগবঢ়াবলৈ লৈছো জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান জ্যেষ্ঠজন। আজি আমি এই অনুষ্ঠানত আপোনালোকৰ কাষলৈ লৈ আহিছো মুখা শিল্পৰ লগত জড়িত এগৰাকী বিশেষ ব্যক্তি। তেখেত হৈছে শোণিতপুৰ জামুগুৰিৰ মূঢ়া দলৰ শ্ৰীযুত প্ৰতুল বৰা ডাঙৰীয়া। নমস্কাৰ শ্ৰীযুত প্ৰতুল বৰা ডাঙৰীয়া।
1: নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: আজি আমি আপোনাৰ পৰা আপোনাৰ বিষয়ে দুআষাৰ জানিবলৈ আহিছো আকাশবাণীৰ পৰা। আপুনি যিহেতু মুখা শিল্পৰ লগত জড়িত আৰু ভাওনাৰ লগতো জড়িত, প্ৰথমতে আমি জানিবলৈ বিচাৰিছো আপুনি কেতিয়াৰ পৰা এই কাম কাজৰ লগত জড়িত হৈ আছে, কিমান বছৰ হ'ল এতিয়া?
1: মোৰ প্ৰায় 40 বছৰমানে হৈ গ'ল, প্ৰায় 30 বছৰ কালৰ পৰাই মই ভাওনাৰ লগত জড়িত।
0: হয়,
1: তাৰ সৰু পৰাই জড়িত, কিন্তু মুখা বা মেকআপ বা খনিকৰ বা ভাওনাৰ আচবাব কৰা এয়া প্ৰায় 30 বছৰমানৰ পৰাই মই কৰিছোঁ।
0: হয়, আপোনাৰ যেতিয়া বয়স 30 বছৰ?
1: 30 বছৰমানৰ পৰাই।
0: হয়,
1: স্কুলত মানে পঢ়ি থকা অৱস্থাৰ পৰাই মই এই বিষয়টোত লাগিছিলোঁ।
0: হয়,
1: আৰু প্ৰথমতে মই এটা জটায়ু পক্ষী বনাইছিলোঁ, সেইটো গোটেই অসমৰ বিভিন্ন জেগাত প্ৰদৰ্শন কৰা হৈছে। তাৰপৰা বাঘ, সিংহ, ভালুক এনেকুৱাবিলাকৰ বা এই গণেশৰ মুখা তৈয়াৰ কৰিছিলোঁ। এইবিলাক ভাৰত চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰই বহু জেগালৈকে নিছিল, কৰ্ণাটক, উৰিষ্যা এইসকল এই জেগালৈকেও গৈছিলগৈ। তাৰপাছত মোৰ এটা নিজৰ ভাওনা অনুষ্ঠান গোটেই জামুগুৰি বচা বচা শিল্পীৰে শ্ৰীমন্ত শংকৰদেৱ কলা পৰিষদ বুলি এটা ভাওনা অনুষ্ঠান আছিল। এই ভাওনা অনুষ্ঠানৰ জৰিয়তে আমি গুৱাহাটী কলাক্ষেত্ৰত, তাৰপৰা গুৱাহাটী নুনমাটি, উজান বজাৰ, পল্টন বজাৰ, বেলতলা, তাৰপৰা এন কে প্ৰডাকশ্যনত আমি 2খন ভাওনা প্ৰদৰ্শন কৰিছিলোঁ। আৰু তাত গোটেই যিমানখিনি মুখা বা আচবাব আছিল সকলোখিনি মই নিজে তৈয়াৰ কৰি দিয়া আৰু নিজে পৰিচালনা কৰিছিলোঁ 2খন নাটৰ। এতিয়াও বিভিন্ন জেগাত মই ভাওনা পৰিচালক হিচাপে নিমন্ত্ৰণ দিয়ে, যি আমাৰ সীমিত জ্ঞান, সেই সীমিত জ্ঞানৰে আমি এই কামখিনি কৰি আছোঁ।
0: আৰু আপুনি এই কেনেকৈ আকৰ্ষিত হ'ল এই যে আপুনি মুখাসমূহ বনায়, কেনেকৈ? প্ৰথমতে মুখাৰ কথাই সুধি লওঁ বাৰু, আপোনাক কিহে আকৰ্ষিত কৰিলে এই কামটোৰ প্ৰতি?
1: আচলতে আকৰ্ষিত বুলি এনেই মুখা ভাওনাত মুখা দেখিলে আগৰ দেখোঁ ক'ৰবাত ক'ৰবাত মুখা, সেই মুখা দেখিলে মানে মুখাৰ সেইটো ভাল লাগে। আৰু তাৰপাছত আমি যেতিয়া নিজে ভাওনা কৰিবলৈ ল'লোঁ তেতিয়া ধৰি লওক মুখা এটা দৰকাৰ হ'ল, তেতিয়া আমি নিজে বনাই চাইছোঁ ভালে বেয়া কেনেকুৱা হয়, কি তেতিয়াৰ পৰা দেখিছোঁ যে আমাৰ আচলতে কোনো গুৰু নোহোৱাকৈ সেইসকলৰ আগৰ পুৰণি মুখা কিছুমান চাই চাই আমি মুখা তৈয়াৰ কৰিছিলোঁ। তাৰপাছত আধুনিক পৰ্যায়ত কিছুমান লৰাব পৰা বা মুখ মেলিব পৰা এনেকুৱা ব্যৱস্থা কিছুমান কৰিবলগীয়া আমি নিজৰ মগজ খটুৱাই
0: নিজৰ প্ৰযুক্তি
1: লগাই পেলাই আমি সেই বস্তুবিলাক তৈয়াৰ কৰোঁতে ৰাইজে বহুত ভাল পাইছিল। আৰু যেতিয়া ৰাইজৰ সমাদৰ পায় তেতিয়াহ'লে আমাৰ উৎসাহ হয়।
0: হয়,
1: আৰু যেতিয়া অন্য জেগালৈ ক'ৰবালৈ বিচাৰে তেতিয়া আমি অলপ নিখুঁতকৈ বনাই তৈয়াৰ কৰি পেলাই সেই জেগাত প্ৰদৰ্শন কৰিব পাৰিলে আমি বৰ মানে সুখী হওঁ আৰু ৰাইজৰ প্ৰশংসা পাওঁ। ঠিক তেনেকেই আমি আগবাঢ়ি গৈ আছিলোঁ।
0: হয়, আপুনি যেতিয়া এই কামটো কৰিলে আপুনি উৎসাহ

0: পায় আৰু আপোনাৰ কামখিনি উন্নত হৈ হৈ গৈ থাকিল। হয়, আৰু এতিয়া আপুনি বৰ্তমানেও এই কামৰ লগত জড়িত হৈ আছে?
1: বৰ্তমান আমি এই কামৰ লগতে জড়িত হৈ আছোঁ। আমি এতিয়া আচলতে কি মুখা কোৱাহে যায়, মুখা তৈয়াৰ কৰিব লাগে, মুখা প্ৰশিক্ষণ ল'ব লাগে, কিন্তু কোনো প্ৰশিক্ষণো নলয় আমাৰ এয়া জেগাত। মাজুলী ক্ষেত্ৰত বেলেগ আৰু মুখাৰ আমাৰ ইয়াত প্ৰায় ব্যৱহাৰটো ইতিমধ্যে কমি গৈছে। সম্পূৰ্ণ ভাৱৰীয়াসকলৰ ক্ষেত্ৰত মানে মুখতে মেকআপ কৰি দিয়াটো আজিকালি চবেই বিচাৰে আৰু আমি তেনেকৈ কিছুমান মেকআপ কৰিছোঁ, যেনে গণেশৰ মেকআপ বা নৰসিংহৰ মেকআপ, বৰাহৰ মেকআপ, অন্য কিবা নাগৰ মেকআপ, এনেকৈ কৰি পেলাই দিয়াটো এতিয়া ৰাইজে প্ৰশংসাও কৰিছে, ভালো পাইছে। আৰু ঠিক এতিয়া মানে ক্ৰমান্বয়ে ক্ৰমান্বয়ে সেই মেকআপৰ যিটো আকৰ্ষণ চাহিদাটো বাঢ়ি গৈ আছে এতিয়া।
0: তাৰমানে আপুনি মুখা শিল্পৰ পৰা ক্ৰমান্বয়ে এতিয়া আকৌ খনিকৰ মানে মেকআপলৈ গুচি গ'ল। হয়, আৰু আপোনাৰ আচলতে এইখিনি বৰ মানে সাংঘাতিক কলা বুলিয়ে আমি ক'ব লাগিব। এজন মানুহৰ মুখত যদি আপুনি নৰসিংহৰ মূৰ্তিটো স্থাপন কৰি দিব পাৰে আপোনাৰ মেকআপৰ জৰিয়তে, সেইটো কিন্তু কম কথা নহয়। আপুনি কেনেকৈ শিকিলে সেইখিনি বস্তু?
1: না, সেইখিনি মানে আচলতে মনতে কল্পনা কৰি লোৱা হয় প্ৰথমতে, যে এইখিনিখিনি বস্তু এনেকৈ প্ৰথমতে মুখাত আমি যেনেকৈ ব্যৱহাৰ কৰিছিলোঁ মুখাবিলাকত,
0: সেইটো মনলৈ আনি
1: তাৰপিছত সেই মানুহৰ মুখখনো এটা মুখা বুলি আমি ধৰি লওঁ প্ৰথমতে। মুখা বুলি ধৰি লৈ ঠিক তেনেকৈ বস্তুখিনি লগাই লগাই তাত অলপ মানে ৰিফাইন কৰিবলগীয়া হৈছে, মানে অলপ মডিফাই কৰিবলগীয়া হৈছে, কাৰণ অলপ সৰুকৈ বনাবলগীয়া হয় যে, আৰু তাৰ ৰং বিৰণৰ মানে ব্যৱহাৰটো অলপ বেছি হৈ যায়, গতিকে ৰং বিৰণৰে ৰাতিৰ কাৰণে সেইটো মানে চাফিচিয়েণ্ট হৈ যায়গৈ। আৰু পিছত দেখিম যে আমি কেতিয়াবা ফটো চটো মাৰিলে দেখোঁ যে এজ ইট ইজ মানুহৰ বা নৰসিংহ এটা মেকআপ এটা ধুনীয়া হৈছে, বা হাতী মেকআপ এটা বা বাঘৰ মেকআপ এটা সঁচাকৈ এটা বাঘৰ নিচিনা হৈছে, ঠিক তেনেকেই মানে আগবাঢ়ি গৈ আছোঁ।
0: হয় হয়, আৰু আপুনি এই মেকআপ যেতিয়া কৰে মানে কেনেকুৱা ধৰণৰ ৰং ব্যৱহাৰ কৰে?
1: মেকআপৰ সামগ্ৰীখিনি অলপ বেলেগ হয়। মেকআপৰ সামগ্ৰীখিনি হৈছে কি, যিটো আমাৰ ভাওনা মেকআপ কৰোঁতে মানে শ্বাইনিং যিবিলাক আছে, শ্বাইনিং পেষ্টটো বাৰু এইখিনি বস্তু এইখিনি থাকেই, আৰু তাৰ লগতে আমি ফেব্ৰিক ব্যৱহাৰ কৰোঁ, আৰু কপাহ কেফিয়াৰ বুলি কয়, যিটো মানে ৰেডিমেড কেফিয়াৰ বুলি কয়, যেন বগা কেফিয়াৰ লাগিলে বগা ব্যৱহাৰ কৰোঁ, বা ৰঙা লাগিলে ৰঙা ব্যৱহাৰ কৰোঁ, ক'লা লাগিলে ক'লা ব্যৱহাৰ কৰোঁ, আধা পকা লাগিলে আধা পকা ব্যৱহাৰ কৰোঁ। এই বস্তুখিনি আৰু স্পিডগ্ৰম যিটো আঠা, সেই আঠাটোৰে আমি লগাই লগাই এই বস্তুখিনি তৈয়াৰ কৰোঁ।
0: হয়, এইখিনি সামগ্ৰী ক'ৰ পৰা আনে আপোনালোকে?
1: এইখিনি আমি আমাৰ চাৰিআলি যেনে কিতাপ ভাণ্ডাৰত আছে, সেইটো আমি তাৰপৰা কিনি আনোগৈ। আৰু আমাৰ ইয়াতো যিবিলাক ষ্টেচনাৰী দোকান, এই ত্ৰিবেণী কৰ্ণা বুলি কয়, তাতো বস্তুখিনি আনি পেলাই কলকাতা বা ডিব্ৰুগড় যোৰহাটৰ পৰাও আনি পেলাই তেওঁলোকে ৰাখে, আমি তাৰ পৰাই সংগ্ৰহ কৰোঁ।
0: এতিয়া আপোনাৰ মুখা শিল্পৰ বিষয়ে আৰু আপোনাৰ যি মেকআপ বা খনিকৰ বুলি কয় নহয়, সেই বিষয়ে কিছু কথা আমি পাতিলোঁ বাৰু। আৰু আপুনি ভাওনাৰ প্ৰশিক্ষণো দিয়ে, অভিনয়ৰ লগত জড়িত আপুনি, সেই বিষয়ে অকণমান কওকচোন।
1: ভাওনাৰ প্ৰশিক্ষণ মানে যিবিলাক আমি আচলতে অংকীয়া নাটখিনি অলপ বাদ দিম দিম, অংকীয়া নাট যিখিনি গুৰুজনাৰ নাট সেইখিনি সম্পূৰ্ণ নৃত্য গীতৰ ওপৰতে চলি থাকে, সেইখিনি সেইমানখিনি আমি অধ্যয়ন কৰা নাই। যিবিলাক আমাৰ মানে বঙলোৱা নাট, যেনে সৌ মহাভাৰতৰ নাট, কৰ্ণ পৰ্ব হওক, দ্ৰোণ পৰ্ব হওক, বা উদ্যোগ পৰ্ব হওক, বা ৰামায়ণৰ ৰাৱণ বধ হওক, বালিবধ হওক, সীতাহৰণ হওক, এই ঠিক তেনেকুৱা ভাওনাখিনি, বা কাল্পনিক নাটো বহুত আছে, যেনে নাগৰাজ, বাসুকী, কিবাকিবি এনেকৈ ধেৰ আছে, দক্ষযজ্ঞ, এইবিলাক কাল্পনিক নহয় যদিও ভাগৱতৰ নাট, তথাপি সেইবিলাক নাটত আমি প্ৰশিক্ষণ দিওঁ, বিশেষকৈ অভিনয়ৰ প্ৰশিক্ষণ দিওঁ আমি। আৰু তাৰ লগতে কি সুৰ সঞ্চাৰ যিবিলাক আছে, বিলাপ পয়াৰ মধ্যাৱলী, এইবিলাকৰ কিছু তাত মানে সংযোজন কৰোঁ, আৰু যিবিলাক য'ত যেনেকৈ নাট্যকাৰে লিখি থৈছে ঠিক তেনেকৈ দিবলৈ আমি চেষ্টা কৰোঁ।
0: সেইখিনি সংযোজনো কৰে। হয়, এতিয়া আপোনাৰ এই কামখিনি স্বীকৃতিস্বৰূপে আপুনি কিবা পুৰস্কাৰ পাইছে?
1: হয়, আমি প্ৰায় যিমান জেগাতে কৰিছোঁ সেই তিমান জেগাতে সম্বৰ্ধনা জনাইছে, দেখিছে এইবিলাক সম্বৰ্ধনা পত্ৰ হেৰি আছে, সেই আকৌ পৰ্টো আছে, এই গোটেইখিনি সম্বৰ্ধনা জনাইছে আমাক চৰকাৰৰ ফালৰ পৰা। আমাক 2017 চনত আমাক শিল্পী পেঞ্চন হিচাপে আমাক বৃত্ত এটা বৃত্তি দিছে, স্বীকৃতি দিছে। আৰু তাৰ আগতে ৰবীন্দ্ৰ ভৱনত অসম নাটসাহ মহোৎসৱ সাহায্য নিধি অনুষ্ঠানে আমাক ৰবীন্দ্ৰ ভৱনলৈ মাতিছিল, তাতো আমাক সম্বৰ্ধনা দিছে, তেনেকেই বেটেলিয়নে দিছে, তাৰ

0: ভাৰত চৰকাৰে দিছে আৰু কিছুমান জেগাত এনেকুৱা সম্বৰ্ধনা দিছে যে চেলেং এখন গামোচাখন সম্বৰ্ধনা চিন হিচাপে সেয়া পাইছোঁ আমি। গতিকে
1: আপোনাৰ কামৰ স্বীকৃতি আপুনি পাইছে,
0: সন্মান দিছে,
1: হয় হয়, সেইখিনি আমাৰ ভাল লগা কথা আচলতে, এইখিনি পাবলগীয়া। আপুনি এতিয়া আপুনি নতুন প্ৰজন্মক কি ক'ব বিচাৰিব এই শিল্পখিনিৰ বিষয়ে? আপোনাৰতো শেষ হৈ গ'লে নহয়,
0: এতিয়া ঘটনা হ'ল আমি নতুন প্ৰজন্মত আমি কেইবাৰো এটা আলোচনা কৰিছিলোঁ আৰু দুই এজন আছে ক'ৰবাত ক'ৰবাত বহি লৈ পেলাই বা আমি আলোচনা কৰিছিলোঁ যে কোনোবাই এই বিষয়টো শিকিব নেকি, কিন্তু ঘটনা আমাৰ লগত থাকি দুই একে শিকিছেগৈ, মানে মোৰ লগতে মেকআপ চেকআপ কৰি বা ভাওনাৰ লগত জড়িত হৈ পেলাই থাকি দুই এজন ব্যক্তিয়ে শিকিছেগৈ, একেবাৰে নকৰাকৈ থকা নাই। এতিয়া জামুগুৰি চাৰি পাঁচজনমান ব্যক্তিয়ে এইবিলাক বিষয় তৈয়াৰ কৰিবলৈ লৈছেগৈ। কিন্তু নতুন প্ৰজন্মই এতিয়া দেখিলোঁ এই বিষয়টোত সম্পূৰ্ণ মানে মুখা তৈয়াৰ কৰা কিবা কিবি তৈয়াৰ কৰা এই বস্তুবিলাকত খুব কচিত গাঁওখনত কোনোবা এটা ল'ৰাই হয়তো ওলাব পাৰে, তাৰপৰা আমাৰ ইয়াত সেই বিষয়টো নোলায়। কিন্তু মেকআপ চেকআপ কৰা বহুতখিনি ল'ৰা ওলাইছে, আমাৰ মেকআপ কৰোঁতে চাই থাকে, চুতীয়া চাৰিআলি তেজপুৰ আমাৰ লগত বহে, বহি লৈ পেলাই শিকেও। এতিয়া বহুকেইজনে মেকআপটো শিকিছে, মানে যিটো খনিকৰৰ কাম, আৰু এতিয়া আমি নোহোৱাকৈও বহুত জেগাত ফোন কৰে যে আমি বস্তু এটা তৈয়াৰ কৰিছোঁ, আপুনি নহ'লেও আমি তৈয়াৰ কৰিছোঁ, ভুল হ'লে ক'ব এনেকৈ বুলি কয় কেতিয়াবা।
1: হয় হয়, যিটো আপোনাৰ মুখা শিল্প সেইটোৰ প্ৰতিও আচলতে আগ্ৰহী হ'লে ভাল,
0: ভাল।
1: কিন্তু আপোনাৰ যিটো ইটো বিদ্যা খনিকৰ মানে মেকআপ, সেইটো আগবাঢ়ি গ'লেও তেওঁলোকে নিজৰ স্বনিয়োজনৰো এটা পথ নোলাব।
0: এইটো হৈছে বহুতজনে তাৰ পৰা ভাল। আজিকালি আগৰ ভাওনাবিলাকত মেকআপ চেকআপ কৰিবলৈ দুজনমান মানুহ মাতিলে হ'ব কৰি দিওঁ, কিন্তু আজিকালি ভাওনা এখন মেকআপ কৰিলে সম্পূৰ্ণ ৰিজাৰ্ভ দিব লাগিব যে ইমান টকাত ভাওনাখন মেকআপ কৰি দিব লাগিব। ব্যক্তিগত আকৌ নিমন্ত্ৰণ দিয়ে যে মোৰ এনেকুৱা ভাও এটা, ক্ৰিটিকেল ভাও এটা আছে, ঔ ধৰি লওক বঘাসুৰ বলক, নৰসিংহ বলক বা গণেশ বলক, এইটো মেকআপ কৰি দিব লাগিব, কিমান টকা দিব লাগিব। তেতিয়া হয়তো কোনোবাটো এহেজাৰ দিব, কোনোবাটো পাঁচশ দিব, তেনেকৈ মানে মানুহ চাই পেলাই যোনে যিমান দিব পাৰে তেনেকুৱা, কিন্তু ভাল প্ৰফিট এটা হয় সেইটো।
1: হয় হয়, আৰু এইটো আচলতে স্কুলীয়া ছাত্ৰ ছাত্ৰীকো যদি কেতিয়াবা কৰ্মশালাৰ জৰিয়তে এই প্ৰশিক্ষণটো দিব পাৰে, তেতিয়াও হয়তো এই শিল্প মানে এই বিদ্যাটো ৰৈ যাব, নহয়নে?
0: এই বিদ্যাটো ৰৈ যাব। আচলতে কি হয়, কোনোবা এজনে কেতিয়াবা আকৌ আগ্ৰহ কৰিবগৈ এটা সময়ত যে কৰি পেলাই এনেকুৱা বস্তু এটা তৈয়াৰ কৰোঁ বুলি, ঠিক ওলাই যাবগৈ, তেনেকৈ দুই এজনকে ওলাই ওলাই গৈ থাকিব, ঠিক আমাৰ গাঁওবিলাকত তেনেকৈ তেনেকৈ দিব। এতিয়া মাজুলী সত্ৰৰ কথাটো বেলেগ, তাত প্ৰশিক্ষণ দিয়ে, তাত সদায় মানুহ চাকৰি নিচিনাকৈ, তাত স্কুলৰ নিচিনাকৈ পঢ়ি লৈ পেলাই তাতে শিকি আছে, তাতে বনাই আছে, মই দেখিছোঁ আগতে এবাৰ যাওঁতে তাতে সম্পূৰ্ণ বনাই আছে, বা গুৱাহাটী শান্তি নিকেতন বৈশিষ্ট্যত যাওঁতে হেমভাই আশ্ৰমত সেই তাতো প্ৰশিক্ষণ দি আছে, কিন্তু সেই প্ৰশিক্ষণ দিহে আছে, কিন্তু সেই বস্তুবিলাক ব্যৱহাৰ কম নাই, ক'ৰবাত সজাহে থোৱা হৈছে, কোনো ব্যৱহাৰ তেনেকৈ নকৰে। মই দুই এক তেনেকৈ মোৰ বহুখিনি বস্তু নষ্ট হৈ গ'ল, ব্যৱহাৰ নকৰেই, নালাগে বুলিয়ে কয়, এই নালাগে মেকআপ কৰি দিব আপোনালোকে, এই মুখা নিপিন্ধো দেই গৰমত, এনেকে বুলি যেতিয়া
1: কয়,
0: যুগৰ লগত সলনি হৈ গ'ল, গোটেই বস্তুটো যুগৰ লগত সলনি হৈ গৈছে।
1: ঠিকে আছে বাৰু, এতিয়া যদি এই মেকআপৰ শিল্প মানে খনিকৰৰ যিটো বিদ্যা, সেই বিদ্যাখিনিও যদি আমাৰ শিকে, তেতিয়াও আমি ভাবো
0: সেইটো ইচ্ছাও কৰে। সেইখিনি বহুখিনি ল'ৰা এতিয়া আমি এখন ভাওনাৰ ৰিজাৰ্ভ ল'লে সাত আঠজন মানুহ লৈ যাবলগীয়া হৈছে, আটাইকেইজনে সেইটো বিষয়ে পাৰ্গত হৈ গ'ল,
1: পাৰ্গত হ'ব লাগিব,
0: পাৰ্গত হয়েই আৰু, এতিয়া কমনে কমনে হৈয়ে গ'ল। তেনেকৈ প্ৰতিজন মূল শিল্পীৰ লগতে চাৰি পাঁচজন সহযোগী শিল্পী থাকে, সেইখিনি গোটেইখিনি আকৌ এদিন গৈ পেলাই তেওঁলোকে ভাল এজন পাৰদৰ্শিতা খনিকৰ হ'বগৈ।
1: হয় হয়, ধন্যবাদ আপোনাৰ পৰা আজি, যদিও আমাৰ হাতত সময় কম, যথেষ্টখিনি কথা জানিলোঁ, আৰু হয়তো আপোনাৰ ক'ব লগা আছিলে, আমি কেতিয়াবা আকৌ লগ পাম। আজিলৈ আমাৰ জ্যেষ্ঠজন অনুষ্ঠানটিৰ সময়ো শেষ হৈ আহিল, আপোনালৈ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা আন্তৰিক ধন্যবাদ জনাই অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।
1: শ্ৰোতা, ইমান পৰে জ্যেষ্ঠজন অনুষ্ঠানটি শুনিলে। আজি আমাৰ সৈতে আছিল শোণিতপুৰ জামুগুৰিৰ এগৰাকী বিশিষ্ট শিল্পী, মুখা শিল্প তথা ভাওনা শিল্পৰ লগত জড়িত এগৰাকী ব্যক্তি, শ্ৰীযুত প্ৰতুল বৰা ডাঙৰীয়া। অনুষ্ঠানটি থলিতে বাণীবন্ধন কৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

0: এতিয়া আগবঢ়াইছোঁ ৰেঙনি।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা 52 সংখ্যক ৰাষ্ট্ৰীয় কলা মহোৎসৱত বিশেষ অতিথিৰূপে তেজপুৰৰ যুৱতীয়ে কৃতিত্ব প্ৰদৰ্শন কৰে। কনিষ্ঠ মহিলা হিচাপে আমন্ত্ৰিত বিশেষ অতিথি হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰে গ্ৰেণ্ড মিছ ইণ্ডিয়াৰ প্ৰথম ৰাণাৰ্ছ আপ মৃগাক্ষী বৰুৱাই। ৰূপকোঁৱৰ কলাগুৰু সুধাকণ্ঠ আৰু সংগীতসূৰ্য জুবিন গাৰ্গৰ সৃষ্টিশীলতাৰ ওপৰত এই আন্তঃৰাষ্ট্ৰীয় মঞ্চত বক্তৃতা প্ৰদান কৰে মৃগাক্ষী বৰুৱাই। দক্ষিণ আফ্ৰিকাৰ মাখাণ্ডা চহৰত অনুষ্ঠিত হোৱা 52 সংখ্যক ৰাষ্ট্ৰীয় কলা মহোৎসৱৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে তেজপুৰৰ যুৱতীগৰাকীয়ে। শোণিতপুৰ ভাৰোত্তোলন সন্থাৰ সৌজন্যত অসমীয়া ক্লাব আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবাৰো অসমীয়া ক্লাব প্ৰাংগণত ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে। এই শিবিৰ মুকলি কৰে শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়াই। জিলা শৰীৰ চৰ্চা সন্থাৰ কাৰ্যকৰী সভাপতি বিভূত ডেকাই আগধৰা অনুষ্ঠানটিত প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি চমু ভাষণ প্ৰদান কৰে ক্লাবৰ সভাপতি পংকজ কুমাৰ বৰা আৰু ভাৰোত্তোলন সন্থাৰ সভাপতি হিৰণ্য ভূঞাই। 30 প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা শিবিৰৰ মুখ্য প্ৰশিক্ষক হিচাপে অংশ লৈছে ধেমাজিৰ NIS প্ৰশিক্ষক দেৱজিৎ সোণোৱালে। তেওঁক সহায় কৰিব ভাৰোত্তোলন সন্থাৰ লেভেল 1 প্ৰশিক্ষক ছায়া বৰুৱা আৰু অনিৰ্বাণ দাসে। আন আন সহপ্ৰশিক্ষকসকল হ'ল জয়ন্ত কোচ, প্ৰাণজিত নাথ, উপৰ্ণা ডেকা, চালামত দেৱান, অংশুমান দাস আৰু কৰিণা বৰা। উপদেষ্টা মণ্ডলীৰ ভিতৰত ৰাতুল কুমাৰ দাস, মিণ্টু কাকতি, উজ্জ্বল কুমাৰ বৰা আদি উপস্থিত থাকে। অনুষ্ঠানটোত অসমীয়া ক্লাবৰ উপসভাপতি অশ্বিনী শৰ্মা, অনুদেৱী মহন্ত, জিমনাষ্টিক সন্থাৰ সম্পাদক ৰাজেন ভূঞাইও অংশগ্ৰহণ কৰে। তেজপুৰৰ কলাগুৰু সংগীত মহাবিদ্যালয়ৰ 49 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। 5-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত হয় মহাবিদ্যালয় প্ৰাংগণ। প্ৰতিষ্ঠাপক অধ্যক্ষ বিশিষ্ট সত্ৰীয়া শিল্পী পুণ্যব্ৰত দেৱগোস্বামীক বিশেষভাৱে স্মৰণ কৰা হয় এই প্ৰতিষ্ঠা দিৱসৰ দিনটোত। সদৌ অসম ভিত্তিত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে জ্যোতি সংগীত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাও সম্পন্ন হয়। প্ৰতিষ্ঠাপক সভাপতি নৰেন গোস্বামীৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে শিক্ষক আৰু শিক্ষাৰ্থীসকলে। অসম আন্দোলনৰ খামিদাত যোদ্ধা বিশ্বজিৎ বৰাক বিশেষভাৱে স্মৰণ কৰা হয় দেওবাৰৰ দিনটোত। স্মৃতি দিৱসৰ বিশেষ অনুষ্ঠানত বিশিষ্টজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 32 হত্যাকাৰীৰ সন্ধান নোলোৱাটো এক দুৰ্ভাগ্যজনক কথা বুলি মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ ভুৱনেশ্বৰ চহৰীয়াই। 200 প্ৰতিযোগীৰ অংশগ্ৰহণেৰে বিশ্বজিৎ বৰা সোঁৱৰণী শোণিতপুৰ জিলা ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন হয়। ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনৰ এগৰাকী খামিদাত যোদ্ধা বিশ্বজিৎ বৰাৰ 22 স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আৰ্ট চেণ্টাৰ তেজপুৰে প্ৰতি বছৰে জুলাই মাহৰ দেওবাৰে জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। এইবাৰো দেওবাৰে তেজপুৰৰ জয়মতী পথাৰৰ সমীপৰ বিশ্বজিৎ বৰা স্মৃতি ভৱন প্ৰাংগণত বিশ্বজিৎ বৰা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু এই প্ৰতিযোগিতাত 200 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিশ্বজিৎ বৰাৰ প্ৰতিচ্ছবিত পৰিয়ালৰ তৰফৰ পৰা ভাতৃ সুৰজিৎ বৰা, ভগ্নী ৰেখা বৰাৰ লগতে পৰিয়ালৰ আন সদস্যসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তৰুণ অসম সংঘৰ সভাপতি ডক্টৰ ভুৱনেশ্বৰ চহৰীয়া, বিশিষ্ট শিল্পী ছাবিৰ আলী, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া শোভন বৰদলৈ, বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী জ্ঞানেন্দ্ৰনাথ বৰা, প্ৰাক্তন পৌৰাপুতি পুষ্পা ডেকা, চিত্ৰশিল্পী নৱনীতা শৰ্মা, মৌচুমী শইকীয়া, কুকিল শইকীয়া আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে প্ৰাক্তন ছাত্ৰ নেতা নৰেন শইকীয়া আগধৰা অনুষ্ঠানটিত উদ্বোধনী ভাষণ আগবঢ়াই ডক্টৰ ভুৱনেশ্বৰ চহৰীয়াই। ভাৰতীয় ষ্টেট বেংকে 71 পূৰ্ণ কৰা উপলক্ষে তেজপুৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত 71 সোণাৰু গছপুলি ৰোপণ কৰা হয়। অন্তৰংগ অনুষ্ঠানত প্ৰতিষ্ঠা লগ্নৰ কাহিনীৰ আলোকপাত কৰাৰ লগতে তেজপুৰৰ বিশিষ্ট ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। দৰং মহাবিদ্যালয়ৰ পশ্চিম দিশৰ তোৰণৰ কাষৰ পৰা সমগ্ৰ পিছফালৰ চৌহদৰ পৰা তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ কাষে কাষে সোণাৰু গছপুলিসমূহ ৰোপণ কৰে তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে। ভাৰতীয় ষ্টেট বেংকৰ তেজপুৰৰ আঞ্চলিক শাখাৰ প্ৰবন্ধক

ৰাজীৱ ভাগৱতী, ভাৰতীয় ষ্টেট বেংক বিষয়া সন্থাৰ সভাপতি আব্দুল হান্নান, তেজপুৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়া নীলিম দাস আৰু তেনজিক গয়াৰী, তেজপুৰ ধন মহানগৰ শাখাৰ সহকাৰী প্ৰবন্ধক সুদীপ্ত তামুলী, বেংক বিষয়া তথা সমাজকৰ্মী লুইত বৰাই শুভাৰম্ভ কৰে এই গছপুলি ৰোপণ কাৰ্যসূচী। এই অনুষ্ঠানত তেজপুৰৰ উদ্ৰোপণৰ স্ৰষ্টা প্ৰকৃতিপ্ৰেমী অধ্যাপক হৰেন্দ্ৰনাথ মৰাং, তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, তেজপুৰ পৌৰসভাৰ সভাপতি ৰমেন তামুলী, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়া, তেজপুৰ আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ দুলুমণি নাথ, বিশিষ্ট অধিবক্তা অনন্ত গোস্বামী, বান থিয়েটাৰ সম্পাদক পংকজ বৰুৱা, বিশিষ্ট উদ্যোগপতি হেমন্ত লহকৰ, দৰং মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ বিধান বৰা, তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবীন বৰুৱাকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ সৰুসজাই ইণ্ডো ষ্টেডিয়ামত সামৰণি পৰা 49 সংখ্যক খোদো অসম দবা প্ৰতিযোগিতাত তেজপুৰৰ দুগৰাকীকৈ শিশু প্ৰতিযোগীয়ে প্ৰথম আৰু দ্বিতীয় স্থান দখলেৰে চহৰখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গুৱাহাটীত 1 জুলাইৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই দবা প্ৰতিযোগিতাত প্ৰতিযোগী আয়ুষ শৰ্মাই 11 বছৰ অনুৰ্ধৰ ল'ৰা শাখাত অংশগ্ৰহণ কৰি প্ৰথম স্থান দখলেৰে উজ্বলি উঠে। আনহাতে 11 বছৰ অনুৰ্ধৰ ছোৱালী শাখাত দেৱাংগী পাৰিজাতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। দুয়োগৰাকী প্ৰতিযোগীয়ে শোণিতপুৰ জিলা দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী। ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ভাৰত চৰকাৰে নিযুক্ত কৰিছে প্ৰফেচৰ দেৱব্ৰত দাসক। প্ৰফেচৰ দেৱব্ৰত দাস অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ শিৱসাগৰৰ ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। লগতে তেওঁ ইটানগৰ আৰু অৰুণাচল প্ৰদেশ ব্যক্তিগত শিক্ষানুষ্ঠান নিয়ন্ত্ৰণ আয়োগৰ পূৰ্ণকালীন সদস্য হিচাপে দায়িত্ব পালন কৰি আহিছিল। বৰ্তমান তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসন বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল। প্ৰায় 5 বছৰৰ পূৰ্বে এজন ব্যক্তিক হত্যাৰ অপচেষ্টা চলোৱা এজন অভিযুক্তক তেজপুৰ আদালতে দোষী সাব্যস্ত কৰি সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত কৰিছে। উল্লেখ্য যে শোণিতপুৰৰ ঠেলামৰা দগাঁৱত 2021ৰ 5 জুলাইত অঞ্চলটোৰ সুৰেণ কুৰ্মী নামৰ লোকজনে বুবু কোচক প্ৰাণনাশৰ অপচেষ্টা চলাইছিল। কুৰ্মীৰ আক্ৰমণত আহত হোৱা বুবু কোচৰ পিতৃ গৰ্গৰাম কোচে ঠেলামৰা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত পঞ্জীয়ন হোৱা 92 গোচৰ নম্বৰৰ ভিত্তিত তেজপুৰ জিলা সত্ৰ ন্যায়ালয়ত ভাৰতীয় দণ্ডবিধিৰ 307 আৰু 323 ধাৰাত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলাই অন্তত তেজপুৰ জিলা ঔ সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে সুৰেণ কুৰ্মীক দোষী সাব্যস্ত কৰি 10 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত মণ্ডল তথা ভূমি অভিলেখ সহায়ক গোবিন্দ চন্দ্ৰ নাথক উৎকোচ গ্ৰহণৰ অভিযোগত নিলম্বন কৰা হৈছে। শোণিতপুৰৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এক নিলম্বনৰ নিৰ্দেশ দিয়া হয়। তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰৰ গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা শুভাৰম্ভ হয়। মাংগলিক পৰিৱেশত বিশিষ্টজনৰ উপস্থিতিত এই কৰ্মশালাৰ শুভাৰম্ভণি কৰা হয়। বিদ্যালয়ৰ দৰে নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতা বজাই ৰাখিবলৈ প্ৰশিক্ষাৰ্থীসকলক আহ্বান জনাই বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই ৰোগীৰ বিশ্বাসক সন্মান জনাই তেজপুৰত ব্যতিক্ৰমী ৰূপত এগৰাকী কৃত্ৰিমান নিউৰো চাৰ্জনৰ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰা দৃশ্যই সকলোকে আকৰ্ষিত কৰে। নিউৰো চাৰ্জাৰী বিভাগৰ উত্তৰ পূবৰ ভিতৰত বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী MCH পৰীক্ষাত স্বৰ্ণ পদক লাভ কৰা তেজপুৰৰ সন্তান ডাক্তৰ আংগিৰস ভট্টাচাৰ্যই দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰে। 173 গৰাকী নিউৰো ৰোগীক বিনামূলীয়াকৈ তেওঁ চিকিৎসা প্ৰদান কৰে। চিকিৎসকৰ মাজত নহয় ৰোগীৰ মাজত চিকিৎসক দিৱস পালন কৰা উচিত বুলি তেওঁ মন্তব্য কৰে চিকিৎসক দিৱসৰ দিনটোত। তেজপুৰ জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ হৈছে। 15 দিনীয়াকৈ তেজপুৰ জিলা ক্ৰিকেট সন্থাৰ গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ৰাজ্যিক নিৰ্বাচক ৰমিত পালে, অসম ক্ৰিকেট সন্থাৰ পতাকা, জিলা উপসভাপতি গৌতম চৰকাৰে জিলা ক্ৰিকেট সন্থাৰ পতাকা উত্তোলন কৰাৰ পিছত বৰচলাৰ বিধায়ক ঋতুবৰণ শৰ্মাই আনুষ্ঠানিকভাৱে কৰ্মশালাৰ শুভাৰম্ভ কৰে। বিশিষ্ট অতিথিৰূপে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই অংশগ্ৰহণ কৰা এই গ্ৰীষ্মকালীন ক্ৰিকেট কৰ্মশালা উদ্বোধনী অনুষ্ঠানত তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ, তেজপুৰ জিলা ক্ৰিকেট সন্থাৰ সভাপতি ৰূপকমল কাকতি, আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন ৰেফাৰী অভিজিৎ বৰুৱাৰ লগতে বহু সংখ্যক খেলুৱৈ আৰু ক্ৰীড়ামোদী ব্যক্তি উপস্থিত থাকে।
এই ক্রিকেট কর্মশালাত মুখ্য প্রশিক্ষক হিসাবে রৌশন বাস্পরে অংশগ্রহণ করার লগতে সহকারী প্রশিক্ষক হিসাবে রিপন বড়ুয়া আর ইমরান।

শ্ৰোতাই ইমান পৰে ৰেঙনি অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ পৰা দৈনন্দিন প্ৰচাৰিত অনুষ্ঠান আজিৰ দিনটো।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজিৰ দিনটো অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 6 জুলাই, ইতিহাসৰ পাতত এই দিনটোৰ যথেষ্ট তাৎপৰ্য আছে। প্ৰথমেই আহিছোঁ বিশ্বৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। 1885 চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী লুই পেষ্টিয়ৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল। 500 বছৰীয়া পৰ্তুগীজ শাসনৰ শিকলি ছিঙি মোজাম্বিকে স্বাধীনতা লাভ কৰিছিল আজিৰ দিনটোতে 1975 চনত। গি দা মোপাছা, চমুকৈ মোপাছা, আছিল এগৰাকী বিখ্যাত ফৰাচী কথাসাহিত্যিক। 1850 চনত ফ্ৰান্সত জন্মগ্ৰহণ কৰা এইগৰাকী লেখকক আধুনিক চুটিগল্পৰ জনক হিচাপে গণ্য কৰা হয়। গি দা মোপাছাৰ মৃত্যু হৈছিল 1893 চনৰ আজিৰ দিনটোতে। সাহিত্যৰ নবেল বিজয়ী আমেৰিকাৰ এগৰাকী লেখক উইলিয়াম ফকনাৰৰ মৃত্যু হৈছিল আজিৰ দিনটোতে 1962 চনত। গিয়ৰ্গ চিমছ ওম আছিল এগৰাকী জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ। বিদ্যালয়ৰ শিক্ষক হিচাপে গিয়ৰ্গ ওমে নতুনকৈ আৱিষ্কৃত হোৱা বিদ্যুৎ ৰাসায়নিক কোষৰ গৱেষণা আৰম্ভ কৰিছিল। নিজে সাজি উলিওৱা সঁজুলিৰ দ্বাৰা ওমে উদ্ভাৱন কৰিছিল যে পৰিবাহী এডালত প্ৰয়োগ কৰা বিভৱ ভেদ আৰু তাৰ পৰিণতিস্বৰূপে উৎপন্ন হোৱা বিদ্যুৎ প্ৰবাহৰ মাজত এক প্ৰত্যক্ষ অনুপাতিকতা আছে। বিদ্যুৎ প্ৰবাহ আৰু বিভৱ পাৰ্থক্যৰ মাজত থকা এই সম্পৰ্কটো ওমৰ সূত্ৰ বুলি কোৱা হয়। গিয়ৰ্গ চিমছ ওমে ওমৰ মৃত্যু হৈছিল 6 জুলাই, অৰ্থাৎ আজিৰ দিনটোতে 1854 চনত। ক্লড ছাইমন এজন ফৰাচী ঔপন্যাসিক আৰু তেওঁ 1985 চনত সাহিত্যৰ নবেল বঁটা লাভ কৰিছিল। তেওঁৰ মৃত্যু হৈছিল আজিৰ দিনটোতে 2005 চনত। 1942 চনৰ 6 জুলাইত এনি ফ্ৰেংক আৰু তেওঁৰ পৰিয়ালে নাৎসি নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ গোপন আশ্ৰয় আৰম্ভ কৰে। পিছলৈ তেওঁ ডায়েৰী বিশ্বৰ অন্যতম প্ৰভাৱশালী গ্ৰন্থ হিচাপে পৰিচিত হয়।

শ্ৰোতাসকল, এইবাৰ আহোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। 1901 চনৰ 6 জুলাইত অৰ্থাৎ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম হৈছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য আছিল আৰু পিছলৈ ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠা কৰি ভাৰতীয় ৰাজনীতিত এক নতুন ধাৰাৰ সূচনা কৰিছিল। 1944 চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতাৰূপে সম্বোধন কৰে। ভাৰতৰ দুগৰাকী চিকিৎসক ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইচ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অস্ত্ৰোপচাৰ আৰম্ভ হৈছিল সম্পন্ন হৈছিল 1959 চনৰ আজিৰ দিনটোতে। শিলাশ্ৰী প্ৰকাশ হৈছে এগৰাকী ভাৰতীয় স্থপতিবিদ বা আৰ্কিটেক্ট। তেখেত এগৰাকী নগৰাঞ্চলৰ ডিজাইনাৰ। তেখেত শিল্পা আৰ্কিটেক্ট নামৰ সংস্থাটোৰ প্ৰতিষ্ঠাপক। স্থপতিবিদ্যাৰ সেৱা আৰু তাৰ আৰু

আৰম্ভ কৰা শ্ৰীশিলা প্ৰকাশ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা। তেওঁ জন্ম হৈছিল আজিৰ দিনটোতে 1955 চনত। নৰ্তকী নটৰাজ এগৰাকী ভাৰতীয় ভাৰতনাট্যম নৃত্যশিল্পী। 2011 চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। 2019 চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। পদ্মশ্ৰী সন্মান লাভ কৰা তেওঁ ভাৰতৰ প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা। 1964 চনৰ আজিৰ দিনটোতে তেওঁ জন্ম হৈছিল তামিলনাডুৰ মাডুৰাইত। কৰ্নেলিয়া সৌৰভজী এগৰাকী ভাৰতীয় বিদুষী মহিলা আছিল। তেওঁ বোম্বে বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা স্নাতক, লগতে অক্সফৰ্ড বিশ্ববিদ্যালয়ত আইন পঢ়িবলৈ যোৱা প্ৰথম মহিলা। ইয়াৰ লগতে তেওঁ ব্ৰিটিছ বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ যোৱা প্ৰথম ভাৰতীয়। তেওঁ ভাৰতৰ প্ৰথম এগৰাকী মহিলা অধিবক্তা আৰু ভাৰত আৰু ব্ৰিটেইনত আইনৰ অনুশীলন কৰা প্ৰথম মহিলা। 1954 চনত এইগৰাকী বিদুষী মহিলাৰ লণ্ডনত মৃত্যু হৈছিল আজিৰ দিনটোতে। ভাৰতীয় শিল্পপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাতা ধীৰুভাই আম্বানীৰ মৃত্যু হৈছিল আজিৰ দিনটোতে 2002 চনত।

শ্ৰোতাসকল, এইবাৰ আহিছোঁ অসমৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা ধৰালৈ যিদিনা নামিব সৰগ নাটকখন ৰেডিঅ'যোগে প্ৰচাৰ হৈছিল। উল্লেখযোগ্য যে এইখনেই আছিল অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটক, অনাতাঁৰ নাটক। এই নাটকখন প্ৰচাৰ হৈছিল 1948 চনৰ আজিৰ দিনটোতে। মহিম বৰা অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত MA পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে। তেওঁক 1989 চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা হয়। তেওঁৰ জন্ম হৈছিল 1924 চনৰ আজিৰ দিনটোতে। মহিম বৰাৰ ৰচনা কৰা বহুতো গ্ৰন্থৰ মাজত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে কাঠনিবাৰী ঘাট, মই, পিপলি আৰু পূজা, ৰাতি ফুলা ফুল ইত্যাদি গল্প সংকলন, হেৰুৱা দিগন্তৰ মায়া, পুতলাঘৰ, এধানী মাহীৰ হাঁহি, বন্দুলি ফুলৰ ৰং এইকেইখন উপন্যাসৰ লগতে আৰু তেওঁ কেইবাখনো প্ৰবন্ধ, শিশু সাহিত্য, কবিতা পুথি, নাটক আৰু অনুবাদ গ্ৰন্থ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁৰ সাহিত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সাহিত্য একাডেমী বঁটাৰ লগতে আৰু বহুতো সন্মান লাভ কৰিছে। 2011 চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। কলংপৰীয়া কবি নামে জনাজাত মহিম বৰাদেৱৰ জন্ম হৈছিল আজিৰ দিনটোতে 1926 চনত। অসমীয়া শিশু সাহিত্যিক, গল্পকাৰ, কবি, সমালোচক অতুল তামুলীৰ জন্ম হৈছিল 1947 চনৰ আজিৰ দিনটোতে।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশা আঠ বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। এই একৈশ দিনীয়া অধিৱেশনত মুঠ ষোল্লখন বৈঠক অনুষ্ঠিত হ'ব। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। চাহ শ্ৰমিক ভূমি অধিকাৰ আইনৰ অধীনত ৰাজ্যৰ 206খন চাহ বাগিচালৈ প্ৰথম পৰ্যায়ত 28,831খন ভূমিপট্টা বিতৰণ কৰা হৈছে বুলি মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বিধানসভাত প্ৰকাশ কৰে। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ৰাওনা হৈছে। ধেমাজি জিলাত হোৱা শেহতীয়া বান আৰু গৰাখহনীয়াৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি আজি জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। আজাৰা আৰক্ষীয়ে আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলৰ পৰা প্ৰায় 700 কিলোগ্ৰাম মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 4জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত 5বাৰৰ চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি নৰৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 261.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফএমএটৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো বিশ্ব প্ৰাণীজনিত সংক্ৰামক ৰোগ দিৱস উপলক্ষে যুগুত কৰা এটি বিশেষ অনুষ্ঠান।
2: নমস্কাৰ শ্ৰোতাবৃন্দ, এয়া আকাশবাণী তেজপুৰ। সকলোকে আজিৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। প্ৰতি বছৰে 6 জুলাইত বিশ্ব জুনোছিছ দিৱস অৰ্থাৎ বিশ্ব জন্তু মানুহ সংক্ৰমিত ৰোগ দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হ'ব পৰা ৰোগসমূহৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা। আজি এই বিষয়ত অধিক জানিবলৈ আমাৰ সৈতে উপস্থিত আছে শোণিতপুৰ জিলাৰ প্ৰাক্তন জিলা পশু চিকিৎসা বিষয়া ডক্টৰ তীৰত সিং। তেখেতৰ সৈতে আমি জুনোছিছ কি, ইয়াৰ প্ৰতিৰোধ, সচেতনতা আৰু জনসাধাৰণে ল'ব লগা প্ৰয়োজনীয় সাৱধানতাসমূহৰ বিষয়ে আলোচনা কৰিম। আপোনাক আজিৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আৰু তেজপুৰ আকাশবাণীৰ তৰফৰ পৰা আপোনাক অভিবাদন জ্ঞাপন কৰিছো।
3: নমস্কাৰ। প্ৰতি বছৰে জুলাই মাহৰ 6 তাৰিখে গোটেই বিশ্বজুৰি পশু মানৱৰ সংক্ৰমিত ৰোগৰ সম্পৰ্কে যিটো সজাগতা ওপৰত আৰু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ ওপৰত এটা সজাগতাৰ কাৰণে এই দিৱসটো পালন কৰা হয়।
2: হয়, এই যি জুনটিক ডিজিজ পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগ, ই কেনেধৰণৰে হয়, কি প্ৰক্ৰিয়াৰে হ'ব পাৰে, সেই বিষয়ে অলপ জনাব।
3: হয়, জুনটিক ডিজিজ যিটো কোৱা হয় এইটো হ'ল জেনেৰেলি জীৱ জন্তুৰ পৰা মানুহলৈ আহিব পৰা সম্ভাব্য বেমাৰ, আৰু কিছুমান আছে মানুহৰ পৰা জীৱ জন্তুলৈ যাব পৰা সম্ভাব্য বেমাৰ সম্পৰ্কে আমাৰ সচেতনতা আৰু ওপৰত আমাৰ অধিক যিখিনি বেমাৰৰ ওপৰত আমি জানিবলগীয়া কথা আছে এইখিনিৰ ওপৰতে আমি সম্ভাব্য বেমাৰৰ ওপৰত আমি আলোচনা কৰোঁ। এই বেমাৰটো জেনেৰেলি কি হয়, আমাৰ বেমাৰৰ সংক্ৰমিত দুবিধ আছে। জেনেৰেলি আমি কওঁ এটা হ'ল কণ্টেজিয়াছ ডিজিজ, কণ্টেক্টত আহিব লাগিব, জীৱ জন্তুৰ আৰু মানুহৰ কণ্টেক্টত আহিলে এইটো বেমাৰটো কণ্টেজিয়াছ ডিজিজ কয়। আৰু এটা ইনফেকচিয়াছ ডিজিজ, যেনেকে আপোনাৰ এৰ'ছল মুখৰ পৰা আহিব পাৰে, নাকৰ পৰা আপোনাৰ আহিব পাৰে, ধৰক এৰ'ছল যিটো কয় মুখৰ পৰা লেলাউটিৰ পৰা আহিব পাৰে, এইখিনি হ'ল আপোনাক ক'ব ইনফেকচিয়াছ ডিজিজ। এই দুই ধৰণৰ বেমাৰটোৰ ওপৰতে আপোনাৰ জীৱ জন্তুৰ পৰা মানুহলৈ আহিব পাৰে।
2: হয়, অসমত দেখা দিয়া জুনটিক ডিজিজসমূহ কি কি?
3: হয়, অসমত জেনেৰেলি আমি জুনটিক ডিজিজৰ বিশেষকৈ আমি ক'ব পাৰিম ৰেবিজ, যিটো জলাতংক, জাপানিজ এনকেফেলাইটিছ, ব্ৰুচেলোচিছ, এন্থ্ৰাক্স আৰু পেৰাচিটিক

0: ডিজিজ আছে জেনেৰেলি ফিটাপেলু সংক্ৰমিত চিষ্টি চাৰ্কোচিছ কয়, এস্কাৰিঅ'চিছ আৰু ছালমনেল'চিছ আৰু লেপ্ট'স্পাইৰোচিছ। আৰু এটা বেমাৰ আছে, এইটো হ'ল আমি টিউবাৰকুলোচিছ, যিটো আমি কওঁ টিবি, যিটো টিউবাৰকুলোচিছ। এইকেইটা সাধাৰণতে আমাৰ অসমত প্ৰাদুৰ্ভাৱ হোৱা দেখা যায়।
1: হয়, আপুনি বিভিন্ন ৰোগৰ কথাই ক'লে। সাধাৰণতে আমাৰ মানুহে ৰেবিছ বা জাপানিজ এনকেফেলাইটিছ এইসমূহ ৰোগৰ বিষয়ে অলপ হ'লেও জানে, কিন্তু আপুনি বিভিন্ন ৰোগৰ নাম লৈছে, গতিকে আপুনি এইসমূহৰ বিষয়ে অলপ জনাব নেকি?
0: হয়, টিউবাৰকুলোচিছ যিটো এটা বেমাৰ, টিউবাৰকুলোচিছটো জেনেৰেলি দুই ধৰণৰ হয়, মাইক্ৰ'বেক্টেৰিয়াম ববিছ, মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ, দুটা বীজাণুৰ পৰা হয়। এই দুয়োটা জেনেৰেলি মানুহৰ দেহত মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ প্ৰাদুৰ্ভাৱ দেখা যায়, আৰু জীৱ জন্তুত থাকে আপোনাৰ বিশেষকৈ গৰু আৰু ম'হৰ ক্ষেত্ৰত থাকে মাইক্ৰ'বেক্টেৰিয়াম ববিছটো থাকে। আৰু জেনেৰেলি কি হয়, এই দুয়োটা বেমাৰ সংক্ৰমণ মানুহ হ'ব পাৰে, পশুৰ হ'ব পাৰে, মানে অহা যোৱা কৰিব পাৰে। আৰু এইটো মেক্সিমাম আমাৰ ৰোগটো হ'ল এৰ'চেল ৰোগ। এৰ'চেল মানে নাকৰ পৰা আহিব পাৰে, মুখৰ পৰা আহিব পাৰে, ধৰক উশাহ নিশাহৰ লগত যিটো আমি যদি এটা ডাইৰেক্ট ক্লোজ কণ্টেক্ট হয় তাৰ পৰা আমাৰ এইটো টিউবাৰকুলোচিছ বেমাৰটো আহিব পাৰে। ৰেবিছটো হ'ল এটা কণ্টেজিয়াছ ডিজিজ, মানে ৰেবিছটো মানে

0: বেক্টেৰিয়াম ববিছটো থাকে। আৰু জেনেৰেলি কি হয়, এই দুইটা বেমাৰ সংক্ৰমণ মানুহ হ'ব পাৰে, পশুৰ হ'ব পাৰে, মানে অহা যোৱা কৰিব পাৰে। আৰু এইটো মেক্সিমাম আমাৰ ৰোগটো হ'ল এৰ'চেল ৰোগ। এৰ'চেল মানে নাকৰ পৰা আহিব পাৰে, মুখৰ পৰা আহিব পাৰে, ধৰক উশাহ নিশাহৰ লগত যিটো আমি যদি এটা ডাইৰেক্ট ক্লজ কণ্টেক্ট হয় তাৰ পৰা আমাৰ এইটো টিউবাৰকুলোছিছ বেমাৰটো আহিব পাৰে। ৰেবিছটো হ'ল এটা কণ্টেজিয়াছ ডিজিজ, মানে ৰেবিছটো মানে ৰেবিছ ভাইৰাছটো আহিবৰ কাৰণে এটা এনিমেলৰ লগত মানুহৰ ডাইৰেক্ট কণ্টেক্ট হ'ব লাগিব, মানে কুকুৰটোক হয় আচুৰিব নহ'লে কামুৰিব লাগিব, এইটো কণ্টেজিয়াছ ডিজিজ বুলি কয়। আৰু জেনেৰেলি এই ৰোগটো আমি ধৰক যেতিয়া আমি জেনেৰেলি আমি দেখি আহিছোঁ যে এটা পগলা কুকুৰ বা এটা কুকুৰে কামুৰিলে, কুকুৰে কামুৰিলে বা আচুৰিলে মানুহজনৰ কি হয়, এটা মানুহৰ চিন্তা হয় যে মোৰ ৰেবিছ হ'ব পাৰে। এতিয়া কথাটো হ'ল কি, এই মানুহ প্ৰথমতে আমি চাব লাগিব যে এই কুকুৰটোৰ গাত বা মেকুৰীটোৰ গাত ৰেবিছ ভাইৰাছটো আছে নে নাই। যিহেতু আমি এইটো আমি সঠিককৈ ক'ব নোৱাৰিম, সেইকাৰণে আমি কি কৰিম, সম্ভাৱ্য তেওঁৰ যিটো মানে কামুৰিলে বা আমাক আচুৰিলে সেই হোৱাৰ লগে লগে আমি যিমান পাৰো সোনকালে আমি চিকিৎসকৰ ওচৰত যাব লাগে, মানুহৰ ক্ষেত্ৰত কৈছোঁ মই যাব লাগে। আৰু কুকুৰৰ ক্ষেত্ৰত আমি কি কৰোঁ, কুকুৰৰ বা মেকুৰীৰ ক্ষেত্ৰত আমি যিটো ৰেবিছটো নহ'বৰ কাৰণে আমি যিহেতু তেওঁলোকক আমি প্ৰতিষেধক চিটা দিব লাগে, সেইকাৰণে আমি পোহনীয়া জীৱ জন্তুক আমি কওঁ যে মিনিমাম জলাতংকৰ যিটো ৰেবিছ এণ্টিৰেবিক ভেকচিনটো দিয়াটো জৰুৰী আমাৰ যিটো ঘৰত, যাতে মানে কুকুৰটো যিহেতু ছেফ থাকিলে, কুকুৰটো নহ'লে আমাৰ মানুহলৈ অহা চান্সটো মেক্সিমাম কমি থাকে।
1: আমি জীৱ জন্তু পোহপালন কৰোঁতে যাতে আমাৰ দেহলৈ সংক্ৰমিত নহয়, ডিজিজসমূহ নাহে, তাৰ বাবে কেনেধৰণেৰে সাৱধানতা অৱলম্বন কৰিব পাৰি?
0: হয়, জেনেৰেলি আমাৰ আমি জানো যে প্ৰত্যেকৰে ঘৰত জীৱ জন্তু পালন কৰে, প্ৰত্যেকেই কৰে আছে, সেইকাৰণে আমি কিছুমান আমি কথা সাৱধানতা ল'ব লাগিব। জেনেৰেলি আমি নাম্বাৰ কথাটো হ'লে সঠিক সময়ত টীকাকৰণ কৰিব লাগিব, যিকোনো জীৱ জন্তু হওক, গৰু ছাগলী হওক, আপোনাৰ কুকুৰ মেকুৰী হওক, আমি তেওঁলোকক সঠিক সময়ত টীকাকৰণ কৰিব লাগিব। আৰু এটা সবতকৈ ইম্পৰ্টেণ্ট কথা আৰু এটা আছে, আমি পেলুৰ দৰৱৰ যতন ল'ব লাগিব, আমি সময়মতে আমি পেলুৰ দৰৱ খুৱাব লাগিব। মানে এটা কথা মই ক'লোঁ যে পেলুৰ কিছুমান পেলু হ'ব পাৰে, জেনেৰেলি চিষ্টি চাৰ্কোচিছ ফিটা পেলু হয় আৰু এস্কাৰিচিছ বুলি কয় যিটো হ'ল মানুহলৈ সংক্ৰমিত হ'ব পাৰে, দুইটা বেমাৰ। এইকাৰণে আমি সঠিক সময়ত পেলুৰ যতনটো দিয়াটো জৰুৰী, কুকুৰ মেকুৰী হওক, গৰু ছাগলী হওক। আৰু কিছুমান আছে আপোনাৰ চিকৰা মাখি ওকণি কিছুমান পৰাও যিটো আমাৰ কুকুৰৰ বা গৰু ছাগলী গাত থাকে তাৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আহিব পাৰে। সেইখিনি কাৰণে আমাৰ সাৱধান ল'ব লাগিব যাতে এই আমাৰ জীৱ জন্তুৰ গাত যাতে আমাৰ চিকৰা মাখি ওকণিবিলাক হ'ব নোৱাৰে, তাৰ কাৰণে আমি সাৱধান ল'ব লাগিব, চাফ চিকুণ কৰিব লাগিব। আৰু সবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল কি, আমি যে যিটো জন্তু জীৱ জন্তু ৰখা ঠাইটো চাফ চিকুণ ৰাখিব লাগিব, ওখ ড্ৰেইন জেগাত হ'ব লাগিব যাতে তেওঁলোকে মল মূত্ৰবিলাক যাতে আমি ড্ৰেইনেজ কৰি পঠাব পাৰোঁ দূৰলৈকে। সেইটো নিষ্কাশনটো মল মূত্ৰৰ নিষ্কাশনটো বহুত জৰুৰী আমাৰ কাৰণে। আৰু সেইটো কাৰণে আমি কি হয়, আৰু এটা কথা আছে, আমাৰ স্বাস্থ্যসন্মত খাদ্য দিব লাগে জীৱ জন্তু ঘৰ হেৰি যাতো, যদি স্বাস্থ্যসন্মত নহয় বা আমি যদি সঠিক দিব নোৱাৰোঁ তেওঁলোকক, তেওঁলোকে বিভিন্ন ধৰণৰ বেমাৰ প্ৰাদুৰ্ভাৱ দেখা যায়, ফলত কিছুমান বেমাৰ আহিলে আমাৰ মানুহলৈ অলপ হেল্থ ৰিস্ক আহি যায়। সেইকাৰণে আমি সঠিক সময়ত খাদ্যটোৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিব লাগে।
1: হয়, যেনে কুকুৰ মেকুৰী গৰু বা ছাগলীৰ নিয়মীয়া টীকাকৰণৰ কথা কৈছে, কিমান গুৰুত্বপূৰ্ণ?
0: এইটো যথেষ্ট গুৰুত্বপূৰ্ণ। আমি কিছু জেনেৰেলি আমি যিখিনি আমি এটা যেনেকৈ ৰেবিছ কথা ক'লোঁ, ৰেবিছ অলৰেডি মই ক'লোঁ, ৰেবিছৰ আমি প্ৰিভেণ্টিভ দুই ধৰণৰ আছে। আমি এতিয়া যদি এজন মানুহক বা এটা এনিমেলক আমি বেলেগ কুকুৰে বা কামুৰিলে তেতিয়া আমি প্ৰিভেণ্টিভ ড'জ যদি দিয়া থাকে, প্ৰিভেণ্টিভ ড'জ আছে আমি দিব পাৰোঁ, নহ'লে আমি তেওঁলোকক মানে পোষ্ট বাইটত দিব পাৰোঁ বেজি, দুই ধৰণৰ বেজি দিব পাৰোঁ আমি। সেইকাৰণে আমি কওঁ যে প্ৰিভেণ্টিভ আগতীয়াকৈ টীকাকৰণ দিয়াটো বেছি জৰুৰী আগতীয়াকৈ। নম্বৰ কথা যে আমাৰ অকল এইটো বুলি নহয়, যেনে আমাৰ আৰু এটা বেমাৰ আছে এনথ্ৰাক্স বুলি এটা বেমাৰ আছে, মই যদি ক'লোঁ এনথ্ৰাক্স বুলি এটা গৰু ম'হৰ এটা এনথ্ৰাক্স বেমাৰ হয়, এনথ্ৰাক্স বেমাৰটো মানুহলৈ সংক্ৰমিত হয়। এতিয়া এই এনথ্ৰাক্স বেমাৰটোৰ কাৰণে আমাৰ জীৱ জন্তুৰ ক্ষেত্ৰত আমি এনথ্ৰাক্সৰ ভেকচিন দিব লাগে। এই ভেকচিনটো আমাৰ বিভাগত পশুপালন আৰু পশুচিকিৎসা বিভাগত আছে, হয় এইটোৰ পৰা আমি এটা এনথ্ৰাক্সৰ ভেকচিন দিব লাগে যাতে বেমাৰটো মানুহলৈ আহিব নোৱাৰে, যাতে এনিমেলটো যেতিয়া ছেফ হৈ থাকিলে মানুহলৈ অহাটো খুব সম্ভাৱ্য পৰিমাণ কমি যায়।
1: এই যিটো বেমাৰৰ কথা কৈছে আপুনি, ই গৰু ছাগলী কুকুৰ সকলোৰে ক্ষেত্ৰত দেখা দিয়ে?
0: নাই, এনথ্ৰাক্সটো অকল গৰু আৰু ম'হৰ ক্ষেত্ৰত হয়।
1: হয়, তাৰ লক্ষণসমূহ কেনেধৰণৰ?
0: লক্ষণটো হ'ব কি, হঠাৎ জ্বৰ উঠিব আৰু হঠাৎ পৰি পেলাই মৰিব, আৰু মৰাৰ পিছত মুখেৰে আৰু বা পায়খানাৰ ৰাস্তা দি মানে ফ্ৰেছ ব্লাড ওলায়, হঠাৎ পৰি পেলাই মৰিব, লক্ষণ দেখা নিদিয়ে। এইটো কাৰণে বেমাৰটো অলপ বেলেগ ধৰণৰ হয় যে হঠাৎ পৰি পেলাই মৰিব, আৰু নাকেৰে বা পায়খানাৰ ৰাস্তাদি তেজ ফ্ৰেছ তেজ ল'ব, মৰাৰ পিছত পেট ফুলিব আৰু সম্ভাৱ্য তেওঁৰ নাকেদি নহ'লে মানে পায়খানাৰ দ্বাৰা দি তেজ ফ্ৰেছ তেজ ওলায়, তেতিয়াহ'লে লগে লগে ওচৰৰ পশু চিকিৎসকক লগ কৰি তেওঁ সম্ভাৱ্য এইটোৰ ওপৰত জনালে তেতিয়া পশু চিকিৎসকে কি কৰিব, তাৰ এইটো ব্লাডৰ টেষ্ট

0: কৰি পেলাই যদি বেমাৰটো ওলায় জেনেৰেলি আমি সেই গোটেই অঞ্চলটোত আমি সেই এন্থ্ৰাক্সৰ ভেকচিন দিয়া জৰুৰী গৰু ম'হ কিনাও যাতে বেমাৰটো ওলাই যাব নোৱাৰে যাতে বেমাৰটো তাতে সীমিত হয়।
1: মানুহ কেনেকৈ সাৱধান হ'ব?
0: মানুহ জেনেৰেলি কি হয় জেনেৰেলি কি হয় এই এন্থ্ৰাক্স বেমাৰটো যদি এই বেমাৰটো মৃত গৰুটো বা ম'হজোক যদি কোনো মানুহ খায় জেনেৰেলি এইটো এনে নাহে যদি তাক যদি কাটি পেলাই খোৱা হয় তেতিয়াহে বেমাৰটো আহিব পাৰে। সেইকাৰণে আমি কওঁ এন্থ্ৰাক্স বেমাৰ যিটো আমি সেই বেমাৰটো হোৱাৰ লগে লগে এইটোক আমি পষ্টমৰ্টেম নকৰে এইটো ব্লাড স্মিয়াৰটো চাই আৰু গৰুটো তৎক্ষণাত আমি যিকোনো জীৱ জন্তু আমি কওঁ যাতে মৃত অৱস্থাত পালে যেতিয়া আমি গাত খান্দি পুতি থয় জেনেৰেলি পেলাই দিব নালাগে যাতে বেমাৰটো স্প্ৰেড হৈ নাযায়। সেইকাৰণে আমি সদায় সাৱধান হ'ব লাগে যাতে যিকোনো জীৱ জন্তু মৰাৰ পিছত আমি ভালকৈ পুতিবোৰ নিষ্কাশন কৰিব লাগে।
1: হয়, আপুনি যি ৰোগৰ কথা ক'লে সেই ৰোগৰ ভাইৰাছ যদি মানুহৰ গালৈ সংক্ৰমিত হয় মানুহৰ ক্ষেত্ৰত সেই একেই লক্ষণসমূহে দেখা যায়নে?
0: মানুহৰ ক্ষেত্ৰত হয় তো ফিভাৰ আহিব, এণ্টলাইন ফিভাৰ হ'ব, ইণ্টাৰমিডিয়েট ফিভাৰ, মাজে মাজে জ্বৰ আহিব আৰু বিশেষকৈ জ্বৰৰ ক্ষেত্ৰত হয় আৰু নাৰ্ভাছত অলপ নাৰ্ভাছ ছিষ্টেমত অলপ এফেক্ট কৰে। এনেকুৱা ধৰণৰ নহয় কিন্তু জাষ্ট আন্দোলন ফিভাৰ বুলি কয় যে লোক জ্বৰ আহিব আকৌ কমিব আকৌ জ্বৰ আহিব তেনেকুৱা ধৰণৰ হয়।
1: বাৰ্ড ফ্লু বা চুৱাইন ফ্লু আদি ৰোগক লৈ মানুহৰ মাজত ভুল ধাৰণা কিছুমান থাকে, সেইবোৰ কি কি?
0: হয়, এটা আছে বাৰ্ড ফ্লু, আমি জানো এটা বাৰ্ড ফ্লু এটা যথেষ্ট এটা বেমাৰ যিটো এভিয়ান ইনফ্লুৱেঞ্জা বুলি কয় বেমাৰটো। এই বেমাৰটো জেনেৰেলি কি হয় এইটো কেনেকৈ আহিব পাৰে? বাৰ্ড ফ্লুটো জেনেৰেলি কি হয় আপোনাৰ কাৰ হ'ব পাৰে, প্ৰথমতে কাৰ হ'ব পাৰে জেনেৰেলি কি হয় বনৰীয়া যিটো কণা মুচৰি হওক বগলী হওক বা তেনেকুৱা ধৰণৰ যিবিলাক চৰাই আছে মানে বনৰীয়া পক্ষী তেওঁলোকৰ পৰা হ'ব পাৰে আহিব পাৰে। তেওঁলোকৰ পৰা যিটো যদি আমাৰ নৰ্মেল হেৰিত যদি আহে হাঁহ কুকুৰাৰ ওচৰত যদি আহি যায় তেতিয়া তেওঁলোকৰ পৰা এইটো জেনেৰেলি বাৰ্ড ফ্লু বেমাৰটো তেওঁলোকৰ পৰা আহে বনৰীয়া পক্ষীৰ পৰা, যিটো একেলগে কিছুমান ঠাইত আছে যিহেতু বনৰীয়া পক্ষী আহি পেলাই একেলগে ঘৰৰ হাঁহ বিশেষকৈ হাঁহ হওক মুৰ্গী নহয় হাঁহবিলাক একেলগে চৰে দহ পথাৰ আছে তেতিয়া মানে কি হয় বেমাৰটো তেওঁলোকৰ পৰা আহে। আৰু বেমাৰটো হ'লে কি হয় বাৰ্ড ফ্লু বেমাৰটো হ'ল কি যিমানৰ এটা মৰ্টেলিটি 100% যিমান তাৰ হ'ব গোটেইখিনিয়ে মৰিব ঢুকাব। আৰু এইটো জেনেৰেলি কি হয় বাৰ্ড ফ্লুটো মানুহৰ ক্ষেত্ৰত মই ক'ব যাওঁ জেনেৰেলি এভিয়ান ইনফ্লুৱেঞ্জাটো মানুহত হঠাৎ নাহে কিন্তু এইটো ভাইৰাছটো চেচৰত হ'ব লাগিব বা এইটো আমি জেনেৰেলি দেখিছোঁ বাৰ্ড ফ্লুটো আমাৰ ইয়াত আগত হৈছিলে বৰ্তমান তেওঁলোকৰ বাৰ্ড ফ্লু বেমাৰটো হোৱা নাই যথেষ্ট আমাৰ হেৰি হৈছে কিন্তু এইটোত মানুহৰ এইটো বেমাৰটো মানে আপোনাৰ খুব যিটো মানে বাৰ্ডৰ লগত অনবৰত লাগি থাকে আৰু যদি ডাঙৰ ডাঙৰ ফাৰ্মবিলাকত যিটো পোলট্ৰি ৱৰ্কাৰবিলাক আছে তেওঁলোকৰ হোৱাৰ চান্সটো মেক্সিমাম থাকে এইটো যাতে তেওঁলোকৰ পৰা সংক্ৰমিত হ'ব পাৰে কিন্তু ইন জেনেৰেল আপোনাৰ অলপমান হেৰি থাকিলে তাৰ পৰা বাৰ্ড ফ্লু বেমাৰটো আহিব নোৱাৰে। জেনেৰেল পোলট্ৰি ফাৰ্মবিলাকত মানুহৰবিলাক যিবিলাক পোলট্ৰি ৱৰ্কাৰ থাকে তেওঁলোকৰ বাৰ্ড ফ্লু হোৱা অলপ চান্সটো কম, তেওঁলোকৰ অলপ বেছি হয়, তেওঁলোকৰ বাৰ্ড ফ্লু হোৱাটো চান্সটো সংক্ৰমিত হোৱা সম্ভাৱ্য পৰিমাণটো বেছি কিন্তু জেনেৰেলি আমাৰ বাৰ্ড ফ্লুটো ইমান হেভক চিন্তা কৰিবলৈ কথা নাই মানুহৰ ক্ষেত্ৰত আৰু সেইটো সাৱধানতাটো মেইন কথা। আৰু চুৱাইন ফ্লু যিটো আমি শুনিছোঁ চুৱাইন ফ্লু বেমাৰটো অৰিজিনেলি এইটো জেনেৰেলি এটা মানুহৰ হোৱা বেমাৰ এইটো চুৱাইন ফ্লুটো মানুহৰ এইটো চুৱাইন মানে গাহৰি হয় গাহৰিৰ লগত চুৱাইন ফ্লুটো বৰ্তমান এইটো আগতে যিটো প্ৰথম ডিটেক্ট কৰিছিলে তেতিয়া মানে গাহৰিত হৈছিলে কিন্তু তাৰপিছত বৰ্তমান গাহৰিত হোৱা সংক্ৰমিত হোৱা কোনো ৰেকৰ্ড নাই কিন্তু মানুহৰ ক্ষেত্ৰত চুৱাইন ফ্লুটো হয় খুব কম হয়। এইটো কাৰণে এইটোত এই তেনেকুৱা ফিভাৰ থাকিব আৰু জ্বৰ হ'ব আন্দোলন আকৌ কমিব নিউমনিয়া টাইপৰ হ'ব।
1: কৃষক আৰু পশুপালকসকলে জুনটিক ডিজিজ প্ৰতিৰোধ কৰিবলৈ কি কি ব্যৱস্থা ল'ব লাগে?
0: হয়, জুনটিক ডিজিজৰ কাৰণে আমি প্ৰথমতে কওঁ যে সময়মতে টীকাকৰণ কৰিব লাগে যেনেকৈ আপোনাৰ আজিকালি বৰ্তমান সময়ত পশু চিকিৎসা বিভাগৰ লগত সম্ভাৱ্য যিবিলাক টীকাকৰণ বেজীবিলাক মজুত থাকে মই ভাবোঁ কৃষক ৰাইজে নিজৰ ওচৰৰ পশু চিকিৎসকক লগ কৰি এই টীকাকৰণটো যদি সময়মতে কৰে মই ভাবোঁ এইটো যথেষ্ট সকাহ পাব যিখিনি বেমাৰ ইনক্লুডিং ৰেবিছটো যিটো ৰেবিছৰ যিটো এণ্টিৰেবিক ভেকচিনটো মই ভাবোঁ দিয়াটো জৰুৰী লগত ছাগলী গৰু ম'হ সকলোকে মই ভাবোঁ সঠিক সময়ত টীকাকৰণ কৰিলে আমি বেমাৰবিলাক কিছুমান সম্ভাৱ্য ৰখিব পৰা যাব। নেক্সট আৰু এটা কথা আহিলে আমাক মই যে অলপ আগত ক'লোঁ যাতে চাফ চিকুণটো যথেষ্ট যাতে হেৰি হয় যাতে আৰু এটা বিশেষ কথা চাফ চিকুণ কৰাৰ লগে লগে যাতে আমাৰ যিটো এনিমেল যিটো ফাৰ্মখন জেনেৰেলি আমি থকা ঠাইৰ পৰা মিনিমাম অলপ দূৰত হ'ব লাগে ওচৰত হ'ব নালাগে যাতে মিনিমাম 100-200 মিটাৰ দূৰত হয় তেতিয়া কি হয় আমি যথেষ্ট আমি অলপ সকাহ পাব পাৰোঁ বেছি ওচৰত ৰাখিব নালাগে আৰু তেওঁলোকৰ সঠিক সময়ত যিটো মই ক'লোঁ ড্ৰেইনেজ মলমূত্ৰৰ অধিক নিষ্কাশন

0: বহুত জরুরি যাতে তেওঁলোকৰ অলপ দূৰলৈকে যদি নিষ্কাশন মলমূত্র নিষ্কাশন কৰিব পাৰে মই ভাবো তেওঁলোকে যথেষ্ট পশুখিনি বেমাৰ যেতিয়া নহলে মানুহলৈ অহা সম্ভাৱনা বহুত কমিব। আৰু এটা কথা মই অলরেডি কৈছোঁ যে চিকৰা মাখি যিটো কণীৰ পৰা সাৱধানতা লব লাগে তাৰ কাৰণে আজিকালি যথেষ্ট ধৰণৰ দৰৱ পায়, আপোনাৰ ছেটটো চাফ চিকুণ কৰি ৰাখিব লাগে আৰু তাৰ কাৰণে আজিকালি যথেষ্ট ধৰণৰ ইনচেক্টিচাইড হার্বিচাইড কিছুমান দৰৱ পায়, সেইবিলাক মাৰি পেলাই আপোনালোকে গোহালিটো হওক নিজ মজিয়াখন ভালকৈ চাফা।
1: খাদ্য সুৰক্ষাই এই ডিজিজসমূহ প্ৰতিৰোধত কেনেধৰণৰ ভূমিকা পালন কৰে, খাদ্যৰ ক্ষেত্ৰত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে?
0: জেনেৰেলি খাদ্য ক্ষেত্ৰত কথাটো হ'ল কি, আমি যিটো সম্ভাৱ্য ধৰি লওক এটা আমি বেমাৰ হৈছে যে এটা কিবা এটা জন্তু এটা বেমাৰ হৈছে, বেমাৰ হোৱাৰ পিছত তেওঁলোকে আমি এটা যতন ল'ব লাগে যাতে আমি যিটো বেমাৰী জন্তুটো আমি যাতে বেমাৰ হৈ থকা অৱস্থাত বা মৃত হোৱাৰ পিছত যাতে আমি বিক্ৰী নকৰোঁ বা তেওঁলোকক যাতে আমি যাতে চেল নকৰোঁ যাতে কাকো, যাতে মানুহক খাবৰ কাৰণে কিছুমান কৰে মানুহ যে এইটো কম দামত কিনি লৈ গৈ তেওঁলোকক বেলেগক বিক্ৰী কৰি দিয়ে বা মানুহ কাটি দিয়ে, কাৰণ কটাৰ পিছত গম নাপায়। আমি সেইটো কৰিব নালাগে, যাতে বেমাৰ হোৱাৰ লগে লগে এনিমেলটোক আমি চিকিৎসা কৰিব লাগে আৰু আছুতীয়া ঠাইত ৰাখি পেলাই আমি চিকিৎসা কৰিব লাগে, যাতে আমি তাক ধৰক হেৰিতে বা মৃত অৱস্থাত কাটি পেলাই মানুহৰ কাৰণে খাদ্য খানে আমি কেতিয়াও দিব নালাগে, এইটো কৰিব নালাগে। আমি যথেষ্ট এইটো বেয়া কথা, কাৰণ তাৰ ভিতৰত জাৰ্মছটো তেতিয়া লাইফত গুচি যোৱা হয়। আৰু এটা কথা, যাতে আমি যিটো আমি যদি ক'লোঁ যেতিয়া পেলু কিছুমান বেমাৰ আছে বা গাহৰিৰ যিটো মই অলপ আগত কৈছোঁ চিষ্টি চাৰ্কোছিছ যিটো ফিটা পেলু, ধৰি লওক এটা ফিটা পেলু জেনেৰেলি কি হয়, ফিটা পেলুটো আমি গাহৰি কথাত কওঁ, গাহৰিৰ ফিটা পেলুটো এটা কেৰিয়াৰ, ছাগলীও কেৰিয়াৰ, আমি দেখি তেওঁলোকে কেৰিয়াৰ লৈ ফুৰে। যদি মানুহৰ ক্ষেত্ৰত যদি এই যদি চিষ্ট বুলি কয় যিটো চিষ্টটো যদি মানুহে আধা সিজা অৱস্থাত যদি খাই দিয়ে তেতিয়া সেইটো মানুহৰ ফিটা পেলু আহিব পাৰে। সেই ক্ষেত্ৰত মই কওঁ যাতে যিটো পেলু থকা যিটো মানে এনিমেলটো বা ছাগলীটো বা গাহৰিটো হওক, সেই ক্ষেত্ৰত ৰাইজক বা এইটো বিক্ৰী ক্ষেত্ৰত আমি সাৱধানতা ল'ব লাগে যাতে এইটো কেতিয়াও মানুহৰ ভক্ষণ খাব নোৱাৰে। এইটোৰ ওপৰত মেইনলি কথা যাতে মানুহৰ বেমাৰটোৰ কাৰণে এইটো খোৱাৰ লগে লগে বেমাৰটো 100% আহিব, 100% বেমাৰটো আহিব পাৰে। সেইকাৰণে মই ভাবোঁ এইখিনিৰ ওপৰত যথেষ্ট হেৰি কৰিব লাগে যাতে বেমাৰটো নাই, যাতে এস্কাৰিচিছ বুলি কয় এস্কাৰিচিছ যিটো আছে এটা বেমাৰ, এস্কাৰিচিছ যিটো মানে ঘূৰণীয়া পেলু, এই ঘূৰণীয়া পেলুটো একেটাই পেলু হয় মানুহৰ ক্ষেত্ৰত, জীৱ জন্তুৰ ক্ষেত্ৰত, মানুহৰ কুকুৰ মেকুৰীৰ ক্ষেত্ৰত হওক, গৰু পোৱালিৰ ক্ষেত্ৰত হওক, একেটাই হেৰি ফিটা যিটো ঘূৰণীয়া পেলু কয়। সেইকাৰণে আমি এইখিনি সাৱধান ল'ব লাগে যাতে এইখিনি যাতে আমি যিটো পোৱালিটো বা জীৱ জন্তু যিটো মানুহে খোৱা যিটো যাতে এইটো সংক্ৰমিত নহয় আৰু তাক যাতে আমি সঠিকভাৱে হেৰি কৰিব পাৰোঁ, মানে সেইটো জীৱ জন্তু যাতে মানুহে নাখায় তাৰ ওপৰত আমি যথেষ্ট সাৱধান ল'ব লাগে।
1: হয়, আমি খাদ্য সুৰক্ষাৰ কথা যিহেতু পাতিছো, এইখিনিতে এটা প্ৰশ্ন কৰিব বিচাৰিম। গাহৰিৰ মাংস ভক্ষণ কৰিলে ফিটা পেলু হোৱাৰ সম্ভাৱনা থাকে বুলি কয়, এই কথাটো কিমান দূৰ সত্য, সেই বিষয়ে অলপ জনাব।
0: হয়, এইটো গাহৰি জেনেৰেলি গাহৰিৰ ফিটা পেলু যিটো কণীটো হয় এইটো তেওঁলোকে মাংসত লৈ ফুৰে, মাংসত থাকে, ডাইৰেক্ট মাংসৰ ভিতৰত থাকে, আৰু ছাগলীত আমি দেখিছোঁ এইটো ছালত থাকে। জেনেৰেলি কি হয়, সেইকাৰণে আমি যি গাহৰি কটাৰ পিছত মাংসত যিহেতু থাকে সেইটো আমি যে এইটোত আমি গুচাবৰ কোনো চান্স নাথাকে, সেইকাৰণে গোটেই গাহৰিটোৱে পেলাব লাগিব, গাহৰিটোৱে খাব নালাগিব। যদি আৰু অলপমান মাংস খায় তেতিয়াহ'লে মই ভাবোঁ এইটো মানুহলৈ, আৰু যদি ভালকৈ বইল কৰি নাখায়, কিছুমানে আধা সিজা অৱস্থাত খায় বা কিবা কোনো কাটোতে তাৰ পৰা থালিখনত লাগি আহিলে এটা চিজ লাগি আহিলে তেনেকৈ খাই দিলে আধা সিজাকৈ, বা তেতিয়া যদি মানুহৰ কাৰণে আহিব পাৰে 100% ফিটা পেলু আহিব, পেটত যোৱাৰ লগে লগে চিজটো মুকলি হৈ এটা ফিটা পেলু আকাৰ লৈ ল'ব পাৰে। আৰু ফিটা পেলুটো যিহেতু এটা মাৰাত্মক বেমাৰ, সেইকাৰণে মই কওঁ যে গাহৰিটো খোৱাৰ বা গাহৰিটো আপোনাৰ মাংসৰ কিনাৰ আগতে যাতে তেওঁলোকে যাতে মাংসটো পৰীক্ষা কৰি লয় যাতে এইটো বেমাৰটো আছেনে নাই, চিজটো যিটো সৰু সৰু গুটি গুটি নিচিনা হয় ছাগলী মাংসত থাকে, গাহৰি মাংসত থাকে, এই বস্তুটো যাতে আমি নিকিনে আৰু বেপাৰী আমি মানুহৰ সজাগ হ'ব লাগে যাতে মেকুৰী বেপাৰীটো যাতে এনেকুৱা ধৰণৰ গাহৰি বিক্ৰী নকৰে।
1: চৰকাৰ আৰু স্বাস্থ্য বিভাগে এই ৰোগসমূহ নিয়ন্ত্ৰণৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে?
0: হয়, আমাৰ মই কৈছোঁ যে জেনেৰেলি আমাৰ পশু চিকিৎসা বিভাগৰ টীকাকৰণৰ ক্ষেত্ৰত গাহৰি হওক ছাগলী গৰুৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকটো বেমাৰৰ টীকা আছে, চিটাকৰণটো ব্যৱস্থা আছে। মই ভাবোঁ তেওঁলোকে পশু চিকিৎসক লগ কৰি তেওঁলোকৰ সঠিক সময়ত টীকাকৰণটো যদি কৰিব পাৰে, ইনক্লুডিং যিটো ক'লো মই আপোনাক চিচি চাৰ্কোছিছত আৰু ভেকচিন আছে, তাৰ ভেকচিন পায় কিনিবৰ কাৰণে, ভেকচিনটো আমাৰ সময়মতে বিভাগতো উপলব্ধ হয়, আৰু যিখিনি বেমাৰ আছে মই যে ক'লো এনথ্ৰাক্স বেমাৰ, এনথ্ৰাক্সৰ কাৰণে আপোনাৰ দিব পাৰে। আৰু এটা আমাৰ এটা আৰু এটা বেমাৰ আছে, এইটো মই এইটো কৈ থওঁ, এইটো আছে ব্ৰুচেলচিছ বুলি কয়, এটা বেমাৰ আছে ব্ৰুচেলচিছ। বেমাৰটো হ'ল কি, এইটো জেনেৰেলি গৰুৰ হয়, গৰু আমি কিছুমান গৰু দেখোঁ

0: গৰু গাভিনী গৰু 7 মাহ বা 8 মাহত তেওঁলোকে গৰ্ভধাৰণ গৰ্ভটো নষ্ট হয় পোৱালিটো বিনষ্ট হয় তেওঁৰ জেনেৰি 7 মাহ 8 মাহত হ'ব আৰু পিছত আকৌ যদি গাভিনী হ'লে আকৌ 7 মাহ 8 মাহত তেওঁ গৰুজনীয়ে পোৱালিটো বিনাশ কৰিব সেই তেনেকুৱা গৰুত আমি চাছপেক্ট কৰিব পাৰোঁ যে গৰুটোৰ বুচেলা বেমাৰ থাকিব পাৰে আৰু এই বেমাৰটো যদি আমাৰ যাৰি মানুহলৈ যদি আহে যদি আমি ভালকৈ যদি গৰুজনী যিটো মৃত পোৱালিটো যদি ভালকৈ চাফ চিকুণ বা অলপ যে মানুহলৈ যদি কিবা এখন আহিব পাৰে মানুহলৈ এই বেমাৰটো হ'ব পাৰে তেতিয়াহ'লে সেইটো মানুহটো হ'ব ফিভাৰ আহিব মই ক'লি জ্বৰ আহিব জ্বৰৰ ক্ষেত্ৰত তেনেকুৱা বেমাৰ আহে বুচেলুটো এইটো এবাৰ সোমোৱাৰ পিছত ফটকৈ ওলোৱাটো দিগদাৰ হয় আৰু সেইকাৰণে আমাৰ চৰকাৰৰ বিভাগৰ ফালৰ পৰা আমাৰ বুচেলুচিছৰ আমি টীকাকৰণটো আছে আমাৰ বিভাগত টীকা আছে আৰু এইটো আমি চিউৰী গৰুবিলাকক সকলো চিউৰীক 4-5 মাহৰ ভিতৰত চিউৰীবিলাকক আমি বেজিটো দিয়া হয় সম্পূৰ্ণ বিনামূলীয়া বেজি আৰু যিমানবিলাক বেজি আছে সম্পূৰ্ণ চব বেজিবিলাকে বিনামূলীয়া হয় খেতিয়ক বা পশুপালকসকলে পইচা দিব নালাগে খালি সঠিক সময়ত তেওঁলোকে পশু চিকিৎসক লগ কৰি এই বেজিটোৰ ওপৰত তেওঁলোকক বেজিটো তেওঁ গৈ আমাৰ ক্ষেত্ৰ সহায় কৰিলে আপোনাৰ ঘৰত গৈ বেজিটো দি দিব
1: হয় এইটো খুব গুৰুত্বপূৰ্ণ কথা ক'লে পশুপালকসকলে এইসমূহ কথা জনাটো খুব প্ৰয়োজনীয়
0: পশুপালকসকলক আৰু যিবিলাক জীৱ জন্তু পালকসকলক মই এটা অনুৰোধ কৰিম যাতে তেওঁলোকে যাতে ওচৰ পশু চিকিৎসক লগ কৰি যাতে প্ৰতিৰোধ কেনে সজাগটো মেইন বিশেষ সজাগ কৰিব লাগিব যাতে এই বেমাৰবিলাকৰ ওপৰত আমাৰ জীৱ জন্তুক আমি কেনেকে নোহোৱা কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে সঠিক সময়ত টীকাকৰণটো বিশেষকৈ জৰুৰী টীকাকৰণ আৰু পেলু দ্ৰব যদি আপুনি সঠিক সময়ত খুৱাই যদি জীৱ জন্তু ভাল কৰি ৰাখে তেতিয়া মই ভাবোঁ যে আমি এই বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰিম তেতিয়া আমাৰ এই বেমাৰটো প্ৰাদুৰ্ভাৱটো কমিব
1: হয় শিশু বৃদ্ধ আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই ৰোগসমূহে কোনো বিপদ আনিব পাৰে নেকি
0: এইটোতো ইম্পৰ্টেণ্ট জেনেৰেলি আমি দেখোঁ যিটো মই ক'লো জাপানী এনকেফেলাইটিছ হওক এই বেমাৰটো সৰু জেনেৰেলি কম বয়সীয়া শিশু আৰু 60 বছৰৰ পৰা তেওঁলোকৰ বা গৰ্ভৱতী ওচৰত বেছিকৈ প্ৰাদুৰ্ভাৱ দেখা যায় কাৰণ তেওঁলোকৰ বডিৰ ইমিউনিটি ছিষ্টেমটো কমি থাকে সেইকাৰণে আমি ভাবোঁ আমি কওঁ যে তেওঁলোক অলপ জেনেৰেলি সাৱধান হোৱাটো ভাল সাৱধান মানে আপোনাৰ যাতে এই কেনেকৈ হেৰি কৰিব পাৰিম যাতে আমি তেওঁলোকৰ আমি যিখিনি ভেকচিনখিনি আমাৰ এনিমেলৰ যাতে আমি তেওঁলোকক খোৱা যিখিনি খোৱা খাদ্য হওক বা এনিমেলৰ লগত যিটো কণ্টেক্টতখিনি এইখিনি অলপ যাতে সাৱধান হ'ব লাগে তেওঁলোকে আৰু মই ভাবোঁ টীকাকৰণতে যথেষ্ট আমাৰ ফলপ্ৰসূ হ'ব আমাৰ কাৰণে যিখিনি যেনে জাপানী এনকেফেলাইটিছৰ ভেকচিনো আছে ভেকচিনটো লোৱাটো বেছি জৰুৰী হয় মই ভাবোঁ সঠিক সময়ত এটা নিৰ্দিষ্ট আমি জীৱ জন্তুবিলাক পালন কৰি যাতে নিৰ্দিষ্ট দূৰত্ব ৰাখিব পাৰোঁ আৰু আমি সঠিকভাৱে তেওঁলোকক টীকাকৰণ কৰি পেলু দৰৱ খোৱাক ভালকৈ ৰাখে মল মূত্ৰ নিষ্কাশন কৰি যাতে ভালকৈ ৰাখিব পাৰোঁ স্বাস্থ্যসন্মত তেতিয়া মই ভাবোঁ মানুহৰ হ'লে বেমাৰটো কমিব
1: এই ডিজিজসমূহ হোৱাৰ ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনে বা বনাঞ্চল ধ্বংসই কিবা প্ৰভাৱ পেলায় নেকি
0: হয় এইটোতো ইম্পৰ্টেণ্ট কথা যেনেকৈ ডিফৰেষ্টেশ্যন হ'লে কি হ'ব আপোনাৰ বনাঞ্চল ধ্বংস হওক বা আমি যিটো কথাটো পাতিছোঁ এইটো জেনেৰেলি কি হয় আমি হেৰি হয় আপোনাৰ গৰমটো বেছি হ'ব জেনেৰেলি ক্লাইমেট চেঞ্জ আৰু ডিফৰেষ্টেশ্যনৰ হ'লে তেওঁলোকে কি হয় আমাৰ গৰমৰ প্ৰাদুৰ্ভাৱ বাঢ়িব গৰমৰ প্ৰাদুৰ্ভাৱ বাঢ়িলেই বেমাৰৰ সংক্ৰমিতটো বাঢ়ি যায় স্প্ৰেডিং বেমাৰটো বাঢ়ি যাব তেতিয়া কি হ'ব আপোনাক আৰু এটা বিশেষ কথা যে তেতিয়াহ'লে আমাৰ যিটো গ্ল'বেল ফুড শ্বৰ্টেজ হ'ব জেনেৰেলি মানে খাদ্যটো বিধিসন্মতে স্বাস্থ্য খাদ্যটো প্ৰস্তুত নহ'ব আৰু তেতিয়া কি হ'ব আমাৰ এই যিবিলাক বীজাণুবিলাকে মানে সংক্ৰমিত হ'বলৈ তেওঁলোকে চান্স বেছি পাব সেইকাৰণে আমি পৰিৱেশটোৰ ওপৰত আমাৰ বহুত যাতে আমাৰ মানে ইম্পৰ্টেণ্ট যাতে আমি আমাৰ পৃথিৱীখন যাতে আমি ঠাণ্ডা কৰি ৰাখিব পাৰোঁ এটা নিৰ্দিষ্ট পাৰিভাষিক বজাই ৰাখিব পাৰোঁ মই ভাবোঁ তেতিয়াই আমাৰ আমি সম্ভাৱ্য বেমাৰৰ পৰা ৰাখিব পাৰিম যে ডিফৰেষ্টেশ্যনটো হ'লে বিশেষকৈ আমাৰ গছ গছনিটো আমাৰ জৰুৰী হয় যাতে এটা এটা নিৰ্দিষ্ট যাতে টেম্পাৰেচাৰ মেইনটেইন কৰিব পাৰে এইটো মেইন কথা যেনেকৈ ফ্লাড হওক ডিফৰেষ্টেশ্যন এইটো আমাৰ কাৰণে বহুত এটা মাৰাত্মক বিষয় মই ভাবোঁ সেইকাৰণে এইটো যথেষ্ট প্ৰভাৱ পেলায় বিশেষকৈ আপোনাৰ যি বীজাণুবিলাক সংক্ৰমিত হ'বলৈ বেছি চান্স পায় আৰু তেওঁলোকে সেইকাৰণে ফুড শ্বৰ্টেজটো হ'বই আৰু যিবিলাক আমাৰ খাদ্যটোৰ ওপৰত ভালকৈ মানে প্ৰডাকশ্যন নহ'ব আৰু নষ্ট হ'ব যেনেকৈ বানপানীৰ ক্ষেত্ৰত নষ্ট হয় এইটো এটা বিশেষ কাৰণ মই ভাবোঁ আমাৰ কৰণীয় ইমানেই আছে যে আমাৰ নিজৰ পৃথিৱীখন যাতে আমি ঠাণ্ডা কৰি ৰাখিব পাৰোঁ যাতে ডিজিজ ফ্ৰী ৰাখিব পাৰোঁ
1: ওৱান হেল্থ ধাৰণাটো কি ইয়াৰ প্ৰয়োজনীয়তা কিমান
0: হয় ওৱান হেল্থ ইম্পৰ্টেঞ্চটো হ'ল যাতে আমি এটা ওৱান হেল্থ ইম্পৰ্টেঞ্চ হ'ল এইটো ইণ্টিগ্ৰেটেড এপ্ৰ'চ মানুহ জীৱ জন্তু আৰু পৰিৱেশ আমি যেতিয়া আমি এই গোটেইকেইটা যদি আমি এটা যিটো আমি ওৱান হেল্থ বুলি কৈছোঁ যাতে গোটেইখিনি এটা গোটেই পৰিৱেশটো যেতিয়া বা আমাৰ মানুহখিনি হওক বা এনিমেল হওক আমাৰ যিটো এটা পৰিৱেশ এনভাইৰনমেণ্টেল যিটো হেল্থটো যদি আমি ভালকৈ ৰাখিব পাৰোঁ মই ভাবোঁ আমাৰ গোটেই জগতখনে ভাল হৈ থাকিব তাৰ কাৰণে আমাৰ যিটো

0: মানুহৰ ক্ষেত্ৰত মই কওঁ যে তুমি কেনেকৈ এপ্ৰ'চ কৰিব লাগিব, যাতে আপোনাৰ মনিটৰিং আৰু প্ৰিভেণ্টিভ ডিজিজবিলাক যাতে আমি অলপ তেওঁলোকে ষ্টাডি কৰিব লাগে, যাতে এই আমি কোনবিলাক সম্ভাৱ্য বেমাৰখিনি আমাৰ বিশেষকৈ মনিটৰিং কৰিব লাগে, কোনখিনি বেমাৰ আহিব পাৰে সম্ভাৱ্য, আমি এইবিলাক কেনেকৈ সজাগ কৰিব পাৰোঁ মানুহক। আৰু এনিমেলৰ ক্ষেত্ৰত আমি এনিমেলটো কেনেকৈ হেল্থটো যে তেওঁলোকক ঠিক ৰাখিব পাৰোঁ, যাতে তেওঁলোকে আমাক যিটোক আমি পোহপাল দিছোঁ বা তেওঁলোকে খাদ্য ক্ষেত্ৰত হওক বা তেওঁলোকক আমাৰ জীৱ জন্তু লালন পালনৰ ক্ষেত্ৰত হওক, যাতে আমি তেওঁলোকক যাতে বেমাৰটো কিছুমান বেমাৰ যাতে আমি মানুহক দিব নোৱাৰে বা ধৰি লওক তেওঁলোকে আমাৰ এনভাইৰমেণ্টৰ ওপৰত তেওঁলোকে যদি কোনো প্ৰদূষিত নহয় তাৰ ওপৰত আমি অলপ চিন্তা কৰিব লাগে, যাতে আমাৰ ৱাইল্ড এনিমেলবিলাকো যাতে আমি ভালকৈ ৰাখিব পাৰোঁ, কাৰণ ৱাইল্ড বনৰীয়া জীৱ জন্তু আমাৰ কাৰণে এটা পৰিৱেশৰ ভিতৰতে পৰে, তেওঁলোকক যদি আমি তেওঁলোকক এটা নিৰ্দিষ্ট হেৰি দিব পাৰোঁ, এনভাইৰমেণ্টত যদি দিব পাৰোঁ তেওঁলোক থাকিবৰ কাৰণে, সেইটো আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট বস্তু। আৰু এনভাইৰমেণ্টটোৰ ওপৰত বিশেষকৈ আমি ইক'চিষ্টেমটো আমি এটা সদায় ৰক্ষা কৰিব চেষ্টা কৰিব লাগে, আৰু যাতে তেওঁলোকে ক্লাইমেট চেঞ্জ মানে ইক'চিষ্টেমটো ৰাখিলে আমাৰ ক্লাইমেট চেঞ্জটো জেনেৰেলি আমি মেনেজ কৰিব পাৰোঁ। সেইকাৰণে মই ভাবোঁ যে আমি মানুহ এনিমেল আৰু পৰিৱেশটো যদি আমি ভালকৈ যদি সঠিককৈ ভালকৈ যদি ৰাখিব পাৰোঁ, মই ভাবোঁ গোটেইখিনি আমাৰ পৰিৱেশটো যেতিয়া ভাল হ'ব আৰু ভাবোঁ তেতিয়া আমাৰ প্ৰত্যেকৰে উভয়ৰ কাৰণে ফলপ্ৰসূ হ'ব।
1: প্ৰত্যেকৰ ঘৰে ঘৰে এতিয়া বৰ্তমান কুকুৰ পোহে, বিভিন্ন প্ৰজাতিৰ দেশী বা বিভিন্ন প্ৰজাতিৰ কুকুৰ পোহে। এতিয়া কুকুৰ মেকুৰী পোহাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ বিচনাত ৰাখি পোহে, লগত খায়, লগত খুৱায়। সেই ক্ষেত্ৰত গৃহস্থই কেনেধৰণৰে সাৱধানতা অৱলম্বন কৰিব, যি ধৰণেৰে পোহপাল কৰে সেয়া শুদ্ধ নে বা উচিত নে, সেই বিষয়ে আপুনি কি কওক?
0: জেনেৰেলি কি হয়, আমি দেখিছোঁ যে জীৱ জন্তু যিয়ে নহওক তেওঁলোকে নিৰ্দিষ্ট এটা বডি টেম্পাৰেচাৰ মেইনটেইন কৰি পেলাই তেওঁলোকে খাদ্যটো অলপ মানুহতকৈ অলপ বেলেগ হয় বা তেওঁলোকৰ আমি দেখিছোঁ তেওঁলোকৰ নিজৰ এটা ইক'চিষ্টেমত তেওঁলোকে চলিব বিচাৰে। সেইকাৰণে মই এটাই ক'ম যাতে তেওঁলোকক যিটো সঠিক সময়ত টীকাকৰণ কৰক আৰু এটা নিৰ্দিষ্ট দূৰত্বত ৰাখিব লাগে, যাতে তেওঁলোকক ধৰি লওক তেওঁলোকৰ লগত আমি ধৰি লওক ধেমালি কৰিলোঁ, তেওঁলোকক আপোনাক সাৱধাবোধ কৰিলোঁ, কিবা এটা যদি আমি ধৰিলোঁ বা কিবা এটা তেওঁলোকৰ হাতেদি খোৱালোঁ তেওঁলোকক, যাতে আমি কিবা খোৱাৰ আগত বা কিবা কৰক যাতে আমি আমাৰ নিজৰ হাতখন বা ভৰি ভালকৈ ধুই চাফ চিকুণ কৰি পেলাই যাতে আমি বা হাইজিন মেইনটেইন কৰি পেলাই যাতে আমি গেপটো ৰাখিব পাৰোঁ, বিশেষকৈ ইমানে। আৰু টীকাকৰণটো বহুত জৰুৰী, যাতে যিকেইটা বেমাৰ মানুহলৈ আহিব পৰা সম্ভাৱ্য বেমাৰ, যিখিনি ভেকচিন আজিকালি যিবিলাক বৰ্তমান ভেকচিন দিব পৰা সম্ভাৱ্য ভেকচিন আছে, আমি সময়মতে ভেকচিন দি পেলু দৰৱ দিলে পেলু দৰৱটো যদি আমি সঠিকমতে দিব পাৰোঁ, যদি কুকুৰটোৰ যদি ধৰি লওক বাহিৰত চিকৰা মাখি ওকণি নাথাকে তেওঁলোকে আমি ভালকৈ চাফ চিকুণ কৰি ৰাখিব পাৰোঁ, মই ভাবোঁ অলপ মানুহৰ পৰা অলপ বেমাৰ আজাৰ সংক্ৰমিতটো কমিব। আৰু বিশেষকৈ যাতে তেওঁলোকৰ জীৱ জন্তুৰ লগত ৰখাৰ পৰা যাতে আমি এটা নিৰ্দিষ্ট গেপ মেইনটেইন কৰিব পাৰোঁ, যাতে তেওঁলোকক ধৰা চোৱাৰ পিছত যাতে আমি কিবা এটা খোৱাৰ বা কিবা এটা কৰাৰ আগত যাতে আমি হাত চাত ধুই পেলাই ভালকৈ খাব পাৰোঁ, হাইজিন মেইনটেইন কৰিলে মই ভাবোঁ বিশেষ অসুবিধা নহ'ব।
1: আমি অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায়লৈ উপনীত হৈছোঁ। আজিৰ এই বিশেষ দিন উপলক্ষে আপুনি আমাৰ শ্ৰোতাবন্ধুসকললৈ কি বিশেষ বাৰ্তা আগবঢ়াব?
0: মই বিশ্ব জনশ্ৰী দিৱস উপলক্ষে ৰাইজক অনুৰোধ যাতে আপোনালোকে চাফ চিকুণতাটো বিশেষকৈ আপোনালোকে ৰক্ষা কৰিব, যাতে পোহনীয়া জীৱ জন্তুক আপোনালোকে সময়মতে ভেকচিন টীকাকৰণ কৰিব আৰু যিটো আপোনাৰ চাফ চিকুণৰ লগতে আপোনাৰ ভেকচিনেশ্যনটো লগতে খাদ্য পেলু দৰৱ সময়মতে খুৱাব, যাতে আমি আমাৰ জীৱ জন্তু যদি আমি বাচি থাকিব পাৰোঁ ভালকৈ ৰাখিব পাৰোঁ, মই ভাবোঁ আমাৰ তেওঁলোকৰ পৰা অহা সম্ভৱ বেমাৰ আমি প্ৰতিৰোধ কৰিব পাৰিম।
1: প্ৰিয় শ্ৰোতাবন্ধুসকল, আজিৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানটিৰ জৰিয়তে আমি বিশ্ব জুনচিছ দিৱসৰ তাৎপৰ্য জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত ৰোগসমূহৰ বিষয়ে সচেতনতা আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে ল'বলগীয়া সাৱধানতাৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ তথ্য জানিব পাৰিলোঁ। আমাৰ সন্মানীয় অতিথিগৰাকীক তেখেতৰ মূল্যৱান সময় আৰু তথ্য সমৃদ্ধ বক্তব্যৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।
0: ধন্যবাদ।
1: আহক, ওৱান হেল্থ ওৱান ফিউচাৰ, প্ৰিভেণ্টিং জুনটিক ডিজিজ টুগেডাৰ, এই মূল বাণীক সাৰ্থক কৰি মানুহ পশু আৰু পৰিৱেশৰ স্বাস্থ্য সুৰক্ষাৰ বাবে আমি সকলোৱে একেলগে সচেতন হওঁ আৰু দায়িত্বশীল ভূমিকা পালন কৰোঁ। ইয়াৰ সৈতে আজিৰ অনুষ্ঠান সামৰিছো। আজিৰ অনুষ্ঠানত আমাৰ সৈতে সমল ব্যক্তি হিচাপে উপস্থিত আছিল শোণিতপুৰ জিলাৰ প্ৰাক্তন জিলা পশু চিকিৎসা বিষয়া ডক্টৰ তীৰথ সিং, অনুষ্ঠানটিৰ বাণীবন্ধন তথা সম্পাদনা বৰ্ণালী লহকৰৰ আৰু প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।
2: শ্ৰোতে, ইমানপৰে বিশ্ব প্ৰাণীজনিত সংক্ৰামক ৰোগ দিৱস উপলক্ষে যুগুত কৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ

গীতিকাৰ কমল নাৰায়ণ চৌধুৰী ৰচিত কেতিমান আধুনিক গীত। প্ৰথমে আগবঢ়াইছোঁ ৰুমা চৌধুৰী কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে কমল নাৰায়ণ চৌধুৰী ৰচিত গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ আগবঢ়াইছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰে গীত।

শ্রোতাসকলে আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পী কমল নাৰায়ণ চৌধুৰীদেৱৰ ৰচিত আন এটি গীত আগবঢ়াইছোঁ জে পি দাসৰ কণ্ঠত।

শ্ৰোতা, ইমান পৰে কমল নাৰায়ণ চৌধুৰীদেৱৰ ৰচিত গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 8:45 আৰু 9:00 ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব। আৰু 9:15 আকাশবাণী গুৱাহাটীৰ পৰা বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক অনাতাঁৰ প্ৰতিবেদন

সভাপতিক এই বিষয়ে অৱগত কৰা হৈছিল। বিধানসভাৰ অধ্যক্ষৰ এই ঘোষণাৰ পাছত বিৰোধী বিধায়কসকলে সদনৰ মজিয়াত প্লে কাৰ্ড প্ৰদৰ্শনৰ লগতে শ্লোগান দিয়াৰ পৰাও বিৰত থাকে। পাছত বিধানসভাৰ অধ্যক্ষই সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ প্ৰতিবাদত ৰাজ্যৰ বিৰোধী শিবিৰে সদন ত্যাগ কৰে। স্মৰ্তব্য যে প্ৰশ্নোত্তৰ শিতানেৰে আজিৰে পৰা আৰম্ভ হৈছে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ কাম কাজ। নিৰ্ধাৰিত সূচী অনুসৰি আজি পুৱা 9:30 বজাৰ লগে লগে আৰম্ভ হয় সদনৰ কাম কাজ। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাত বিজেপি বিধায়ক পল্লৱলোচন দাসৰ এক পৰিপূৰক প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে ৰাজ্যৰ 206খন চাহ বাগিচাৰ 28,831টা চাহ শ্ৰমিক পৰিয়ালক ইতিমধ্যে প্ৰথম পৰ্যায়ত প্ৰথমবাৰৰ বাবে ভূমিপত্ৰ প্ৰদান কৰা হৈছে। অতি কম সময়ৰ ভিতৰতে দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ 250খন চাহ বাগিচাৰ 1,14,000 চাহ শ্ৰমিক পৰিয়ালৰ মাজত ভূমিপত্ৰ বিতৰণ কৰা হ'ব। ইয়াৰ বাবে সংশ্লিষ্ট চাহ বাগিচাসমূহত অন্তিম পৰ্যায়ৰ জৰীপ চলি থকা বুলিও মন্ত্ৰীগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। লগতে বিজেপি বিধায়ক সঞ্জয় কিষাণৰ আন পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৰ্তমানে ৰাজ্যত 2খন চাহ বাগিচা বন্ধ হৈ থকা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত অৱগত কৰে। ৰাজ্যৰ জনজাতীয় অধ্যুষিত অঞ্চলত বৰ্তমানেও দ্ৰুত হাৰত ধৰ্মান্তৰিতকৰণ অব্যাহত থকা বুলি সদনৰ দৃষ্টিগোচৰ কৰে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। বিজেপি বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদনৰ দৃষ্টিগোচৰ কৰি মন্ত্ৰী দৈমাৰীয়ে কয় যে অসমৰ খিলঞ্জীয়া জাতি জনজাতিসমূহৰ চহকী আৰু ঐতিহ্যবাহী সমলসমূহ বৰ্তমানেও সংৰক্ষিত হৈ আছে। এই অমূল্য সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ, সুৰক্ষা আৰু সংবৰ্ধনৰ লক্ষ্যৰে চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। অনাগত দিনতো ৰাজ্যখনত এই প্ৰক্ৰিয়া ত্বৰান্বিত কৰা হ'ব, কিয়নো ৰাজ্যৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহত বৰ্তমানো অব্যাহত আছে ধৰ্মান্তৰিতকৰণ প্ৰক্ৰিয়া। ৰাজ্যৰ প্ৰতিটো খিলঞ্জীয়া আৰু জনজাতীয় গোষ্ঠীসমূহৰ পাৰম্পৰিক ধৰ্মীয় বিশ্বাস, মূল্যবোধ আৰু সাংস্কৃতিক ঐতিহ্য অটুট ৰখাৰ বাবেই প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে। প্ৰশ্নোত্তৰ ঘণ্টাত আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। প্ৰশ্নোত্তৰ ঘণ্টা অন্ত পৰা মাত্ৰেই অসম বিধানসভাৰ অধ্যক্ষই সদনত ঘোষণা কৰে অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন। লগতে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 9(1)(ৰ অধীনত চলিত অধিৱেশনত সদন পৰিচালনাৰ বাবে সভাপতি হিচাপে জ্যেষ্ঠ বিধায়ক ভুৱন পেগু, পৃথ্বীৰাজ ৰাভা, ৰবিৰাম নাৰ্জাৰী আৰু জাকিৰ হুছেইন চিকদাৰৰ নাম ঘোষণা কৰে। ইয়াৰ পাছতে ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে ৰাজ্যবাসীয়ে সৰ্বদিশতে জলাকলা খাবলগীয়া পৰিৱেশৰ উদ্ভৱ হোৱা বুলি সদনৰ দৃষ্টিগোচৰ কৰি সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। অনুৰূপ ধৰণে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত অভাৱনীয়ভাৱে ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত পৰ্যাপ্ত সংখ্যক শিক্ষকৰো অভাৱ, যাৰ বাবে সদনৰ সকলো কাম কাজ পৰিহাৰ কৰি ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা ৰক্ষাৰ স্বাৰ্থত সদনত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। অবৈধ নাগৰিক বিতাৰণৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পাইছে। এনেধৰণৰ ঘটনাৰ বাবে বাৰে বাৰে মানৱ অধিকাৰ উলংঘন হৈ থকা বুলি সদনৰ দৃষ্টিগোচৰ কৰি সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানে। পাছত ৰাজ্যৰ বিৰোধী শিবিৰে পৃথকে পৃথকে উত্থাপন কৰা তিনিওটা সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে বিধানসভাৰ অধ্যক্ষই। লগতে বিৰোধী শিবিৰে উত্থাপন কৰা বিষয়সমূহ পৰৱৰ্তী সময়ত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে আলোচনা কৰাৰ থল থকা বুলিও বিধানসভাৰ অধ্যক্ষই উল্লেখ কৰে। ইপিনে শেহতীয়া নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ভুল তথ্যৰে শপতনামা দাখিল কৰা বুলি পইণ্ট অফ অৰ্ডাৰৰ জৰিয়তে সদনৰ দৃষ্টিগোচৰ কৰে বিধায়ক ভুৱন পেগুৱে। তেওঁ কয় যে শপতনামাত উল্লেখ কৰা তথ্য আৰু কিছু সময় পূৰ্বে বিধায়ক অখিল গগৈয়ে উল্লেখ কৰা তথ্যৰ মাজত বৃহৎ পাৰ্থক্য আছে, কাৰণ অখিল গগৈৰ বিৰুদ্ধে চৰকাৰী তথ্য অনুসৰি বিভিন্ন আৰক্ষী থানাত 32টা গোচৰ ৰুজু হৈ আছে, অথচ শপতনামাত এই সংখ্যা 21 বুলি উল্লেখ কৰিছিল। আৰু আজি সদনত বিধায়ক অখিল গগৈয়ে কৈছে যে তেওঁৰ বিৰুদ্ধে 165টা গোচৰ ৰুজু হৈ আছে, গতিকে বিষয়টো তদন্ত কৰি শীঘ্ৰেই বিধায়ক অখিল গগৈৰ বিধায়ক পদ খাৰিজৰ ব্যৱস্থা কৰিব লাগে। উল্লেখযোগ্য যে প্ৰশ্নোত্তৰ ঘণ্টাতে এই বিষয়টো প্ৰথমে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰথমে সদনৰ দৃষ্টিগোচৰ কৰে। লগতে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ'ব বুলিও মন্ত্ৰী হাজৰিকাই সদনত উল্লেখ কৰে। কিন্তু হুলস্থূলীয়া পৰিৱেশৰ বাবে বিষয়টো নিষ্পত্তি নোহোৱাকৈ থাকি যোৱাত বিধায়ক পেগুৱে পুনৰ সদনৰ দৃষ্টিগোচৰ কৰে। পাছত বিষয়টো নিৰীক্ষণৰ সময়তে এই সন্দৰ্ভত ৰুলিং দিব বুলি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনক অৱগত কৰে। ইপিনে অতি কম সময়ৰ ভিতৰতে দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমৰো ডিব্ৰুগড় আৰু শিলচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ স্থাপন হ'ব বুলি সদনত উল্লেখ কৰে ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে। শূন্যকালীন ঘণ্টাত বিজেপি বিধায়ক কমলাক্ষ দেৱপুৰকায়স্থই উত্থাপন

বিষয়ৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে এই তথ্য। গুৱাহাটী আৰু বৰাক উপত্যকাৰ ভৌগোলিক দূৰত্ব আৰু বৰাক উপত্যকাৰ জনসংখ্যাকে আদি কৰি একাধিক কাৰণত বৰাক উপত্যকাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ স্থাপনৰ প্ৰয়োজনীয়তা আছে বুলি সদনৰ দৃষ্টিগোচৰ কৰিছিল বিধায়ক পুৰকায়স্থই। আনহাতে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিতে বন আৰু পৰিৱেশ বিভাগে এখনকৈ জন্মদিন শপত উদ্যান প্ৰতিষ্ঠা কৰিব বুলি সদনত উল্লেখ কৰে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনত বিজেপি বিধায়ক মৃণাল শইকীয়াই উত্থাপন কৰা এটা বিষয়ৰ উত্তৰত এই কথা সদৰি কৰি মন্ত্ৰী বৰুৱাই কয় যে চলিত বৰ্ষৰ বন সপ্তাহৰ কাইলৈ সামৰণি পৰিব। বন সপ্তাহৰ সামৰণি উৎসৱৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখনকৈ জন্মদিন শপত উদ্যান স্থাপনৰ পৰিকল্পনা কৰা হৈছে। সেই অনুসাৰে ৰাজ্যৰ প্ৰথমখন জন্মদিন শপত উদ্যান কাইলৈ ডিমৰীয়া বিধানসভা সমষ্টিত স্থাপন কৰা হ'ব। 16 অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আমৰি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ হাবেতেৰণ। বিধানসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স চমুকৈ NDAৰ তৰফৰ পৰা পৃথকে পৃথকে মুঠ 3খন মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ প্ৰথমখন মনোনয়ন পত্ৰৰ জৰিয়তে বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে ডাঃ হাবেতেৰণক প্ৰস্তাৱক হিচাপে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু সমৰ্থক হিচাপে মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে স্বাক্ষৰ কৰে। একেদৰে দ্বিতীয়খন মনোনয়ন পত্ৰত প্ৰস্তাৱক হিচাপে অগপ বিধায়ক ডঃ তপন দাস আৰু সমৰ্থক হিচাপে ধৰ্মেশ্বৰ ৰয়ে আৰু তৃতীয়খন মনোনয়ন পত্ৰত প্ৰস্তাৱক হিচাপে মন্ত্ৰী চৰণ বড়োৱে আৰু সমৰ্থক হিচাপে BPFৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই স্বাক্ষৰ কৰে। পাছত অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে পৃথকে পৃথকে দাখিল কৰা 3খন মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰে বিধানসভাৰ অধ্যক্ষই। লগে লগে অসম বিধানসভাৰ উপাধ্যক্ষ পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় নৱগঠিত আমৰি বিধানসভা সমষ্টিৰ বিধায়ক ডঃ হাবেতেৰণ। পাছত শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কসকলে নৱনিৰ্বাচিত উপাধ্যক্ষ ডঃ তেৰণক উপাধ্যক্ষৰ আসনলৈকে আগবঢ়াই নিয়ে। লগতে শাসক বিৰোধী উভয় শিবিৰৰ জ্যেষ্ঠ বিধায়কসকলে বিধানসভাৰ নৱনিৰ্বাচিত উপাধ্যক্ষ ডঃ তেৰণক উদ্দেশ্য কৰি অভিনন্দন সূচক বক্তব্য দাঙি ধৰে। 16 অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনত বিভিন্ন বিভাগৰ প্ৰতিবেদন, অধ্যাদেশ আদিৰ উপৰি 2খন সংশোধনী বিধেয়কো উত্থাপন হয়। নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে 2026 চনৰ অসম ৰাজ্যিক বিধানসভাৰ সদস্যসকলৰ অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী বিধেয়কখন মন্ত্ৰী পীযুষ হাজৰিকাই আৰু 2026 চনৰ অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়কখন বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত উত্থাপন কৰে। নিৰ্ধাৰিত সূচী অনুসৰি মৃত্যু প্ৰসংগ অন্ত পৰা মাত্ৰেই মঙলবাৰে পুৱা 9:30 বজালৈকে সদন স্থগিত ঘোষণা কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। অসম বিধানসভাত আজিৰ দিনটো শুনিলে। আমালৈ যুগুতাই পঠিয়াইছে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতি সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। AIUDFAও বিদেশী চিনাক্তকৰণৰ নামত

দোষী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ত আলোচনা পিছে পৰিও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বি পি এফ দলে ডঃ তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচনৰ বাবে তিনিখন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰৰ সভাগৃহত আজি সদৌ ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সোধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। তদুপৰি অহা 8 আগষ্টত আছুৰ সংবিধান গৃহীত হোৱাৰ দিনটোৰ 60 বছৰ পূৰ্তি উপলক্ষে হীৰক জয়ন্তী বৰ্ষ উদযাপন আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ছাত্ৰ সন্থাই গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীৰ সন্দৰ্ভতো আলোচনা কৰা হয়। বৰগীতৰ বিশিষ্ট শিল্পী খনা দাস আৰু বিশিষ্ট তবলাবাদক লিখন শৰ্মালৈ 2026 বৰ্ষৰ ৰখেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা আগবঢ়োৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 8 আৰু 9 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। সামাজিক ন্যায় আৰু সবলীকৰণ তথা ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে কৈছে যে সমাজৰ পিছপৰা শ্ৰেণীৰ উন্নয়ন আৰু সবলীকৰণৰ ক্ষেত্ৰত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে অনাগত দিনত গুৰুত্ব সহকাৰে কাম কৰি যাব। সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণীৰ সন্মিলনৰ সহযোগত তেওঁৰ বিভাগে পিছপৰা লোকসকলৰ আৰ্থ সামাজিক সবলীকৰণৰ বাবে অধিক ফলপ্ৰসূ আৰু জনমুখী পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। আজি গুৱাহাটীৰ কমলাকান্ত বৰুৱা ভৱনত সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণীৰ সন্মিলনৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। সন্মিলনীৰ কাম কাজৰ প্ৰশংসা কৰি মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে কয় যে পিছপৰা শ্ৰেণীসমূহৰ উন্নয়ন, অধিকাৰ, সুৰক্ষা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সংগঠনটোৰ দীৰ্ঘদিনীয়া অৱদান আছে। সংস্কৃত ভাষাত শপত গ্ৰহণ কৰা 17 গৰাকী বিধায়ক আৰু মন্ত্ৰীক সংস্কৃত ভাৰতী উত্তৰ অসম প্ৰান্তৰ তৰফৰ পৰা আজি সম্বৰ্ধনা জনোৱা হয়। মন্ত্ৰী বিমল বৰা, জয়ন্ত মল্লবৰুৱা, বিশ্বজিৎ দৈমাৰী আৰু নীলিমা দেৱীৰ লগতে বিধায়ক অমিয়কান্তি দাস, পৃথ্বীৰাজ ৰাভা, পৰমানন্দ ৰাজবংশী, ৰাজদীপ গোৱালা, মৃদুল কুমাৰ দত্ত, পবিত্ৰ ৰাভা, ময়ূৰ বৰগোহাঁই, মিলন দাস, বিজয় কুমাৰ গুপ্তাক সংস্কৃত ভাৰতীয়ে সম্বৰ্ধনা জনায়। অৱশ্যে সংস্কৃতত শপত গ্ৰহণ কৰা বিধায়ক সঞ্জয় কিষাণ, ভৱেশ কলিতা, ভিক্টৰ দাস আৰু কৃষ্ণ কমল তাঁতি অনুষ্ঠানত উপস্থিত নথকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকলৈ সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰা হ'ব বুলি সংস্কৃত ভাৰতীৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি স্পেইন আৰু পৰ্তুগাল মুখামুখি হ'ব। খেলখন নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বজালী জিলাৰ ভূটান্ত মহিতৰা গাঁৱৰ নিবাসী প্ৰাক্তন সৈনিক তথা বিশিষ্ট সমাজকৰ্মী টংকেশ্বৰ ঠাকুৰীয়াৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 56 বছৰ। ছাত্ৰ জীৱনত অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা ঠাকুৰীয়াই পিছলৈ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125, আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR এপ অথবা AIR ৰেডিঅ' এপৰ জৰিয়তেও শুনিবলৈ পাব। অনুষ্ঠানত এতিয়া নিবেদন কৰিবলৈ লৈছোঁ শ্ৰোতাই হোৱাটছএপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা। অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ সকলো শ্ৰোতাক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু হাতত লৈছোঁ আমালৈ অহা গীতৰ অনুৰোধ কৰি পঠোৱা প্ৰথম বাৰ্তাটি। বাৰ্তাটি আমালৈ পঠাইছে কেইগৰাকীমান শ্ৰোতাই। তেওঁলোক হৈছে মঙলদৈৰ বাবু, ওদালগুৰিৰ সুভাষীষ, তেজপুৰৰ পৰা অমিত আৰু বাবলু, আৰু বালিপৰাৰ পৰা কৃষ্ণায়ে। তেওঁলোকে অনুৰোধ কৰিছে বদ্ৰীনাথ কি দুলহনীয়া বুলছবিৰ এটি গীত। অৰিজিৎ সিং, বৰুণ আলি।

মূৰ্চনা অনুষ্ঠানৰ দ্বিতীয় বাৰ্তাটি হাতত লৈছোঁ। বাৰ্তাটি আমালৈ পঠাইছে ধাদুমীয়া মৰাণহাটৰ পৰা।

তেওঁলোকে লিখিছে, নমস্কাৰ মূৰ্চনা, আজি তুমি দীক্ষু শৰ্মাৰ বাৰিষাৰে বৰষুণে গীতটি শুনাই দিবাচোন। গীতটি শুনাবলৈ বিচাৰিছোঁ অনাতাঁৰ মৰম পৰিয়ালৰ সকলো সদস্যক, লগতে চন্দ্ৰকান্ত টাইট, ভাইকন মুণ্ডা, বিমল বসুমতাৰী, সোণাৰাম লালুং আৰু খুৰা অজিত শৰ্মাৰ বাবে অনুৰোধ কৰিছোঁ। সন্ধ্যাৰাণী গগৈ, ধাদুমীয়া, মৰাণহাট। ধন্যবাদ সন্ধ্যাৰাণী গগৈ বাইদেউ, আপোনাৰ অনুৰোধৰ গীতটি আপুনি বিচৰা সকলোলৈকে আমি আগবঢ়াইছোঁ।

শ্ৰোতাসকলে মূৰ্চনা অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আমালৈ অহা আন এটি বাৰ্তা হাতত লৈছোঁ। প্ৰতি মূৰ্চনা আকাশবাণী তেজপুৰ জয় জয়তে নমস্কাৰ গ্ৰহণ কৰিব। মূৰ্চনাৰ নিয়মীয়া শ্ৰোতা হিচাপে অনুষ্ঠানটিৰ জৰিয়তে আমি আমাৰ সতীৰ্থসহ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিমূৰ্তমূৰ নিশাটি যে গীতটি শুনিবলৈ ইচ্ছা কৰিছোঁ। হওক, আশা কৰোঁ গীতটি বজাই শুনাব। অমল বসুমতাৰী, বিমল বসুমতাৰী, হিতেন্দ্ৰ দাস, দেৱাশীষ হাজৰিকা আৰু অঞ্জলি বসুমতাৰী, ইতি ৰমেশ পাত্ৰ আৰু ৰুণু পাত্ৰ, বেতিয়নী বাগিচা, গোলাঘাট, তেওঁলোকে তেওঁলোকৰ সতীৰ্থৰ বাবে এই গীতটি অনুৰোধ কৰিছে। আমি আপোনালোকৰ গীতটি বজাই শুনাইছোঁ।

শ্ৰোতাসকল, মূৰ্চনা অনুষ্ঠানত এইবাৰ আন এটি বাৰ্তা হাতত লৈছোঁ। বাৰ্তাটিত আমালৈ লিখিছে, প্ৰতি মূৰ্চনা মৰম ল'বা, আশা কৰোঁ তোমাৰ লগতে মৰমৰ শ্ৰোতাসকলো কুশলে আছে। প্ৰচুৰ গৰমত থাকিব নোৱাৰি বাৰ্তাটি পঠাইছোঁ। আজি আমাক জয়ন্ত হাজৰিকাদেৱৰ সুমধুৰ কণ্ঠস্বৰেৰে নিগৰি অহা বৰ্ষা ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাত গীতটি শুনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইতি তোমাৰেই মৰমৰ অজিত শৰ্মা, চন্দ্ৰকান্ত টাইট, বিনোদ গগৈ, ভাইকন মুণ্ডা, অমল আৰু বিমল বসুমতাৰী, অৱন্তী টাইট, টুটুমণি নাথ আৰু সন্ধ্যাৰাণী গগৈ, অনাতাঁৰ মৰম পৰিয়ালৰ গোলাঘাট, মৰাণ আৰু লখিমপুৰৰ পৰা ধন্যবাদ। আপোনালোকৰ অনুৰোধৰ গীতটি এয়া বজাই শুনাইছোঁ।

মূৰ্ছনা অনুষ্ঠানটি শ্ৰোতাই শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ আন এটি বাৰ্তা হাতত লৈছোঁ। প্ৰতি মূৰ্ছনা নমস্কাৰ জনালোঁ। তেজপুৰ কেন্দ্ৰৰ এজন নিয়মীয়া শ্ৰোতা, মূৰ্ছনা অনুষ্ঠানৰ যোগেদি এটি গীত শুনিবলৈ বিচাৰিছোঁ, তুমি মোৰ কল্পনা তুমি মোৰ বাসনা গীতটি। গীতটো হায়াৰ ছেকেণ্ডেৰী বোৰ্ডৰ বন্ধু ইমৰাণ আলীলৈ উচৰ্গা কৰিলোঁ। মূৰ্ছনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ইতি জাজি খটোৱাল গাঁৱৰ প্ৰণৱ কুমাৰ দত্ত। ধন্যবাদ প্ৰণৱ কুমাৰ দত্ত ডাঙৰীয়া, এয়া আপোনাৰ অনুৰোধৰ গীতটি, আৰু গীতটিৰ শিল্পী উদিত নাৰায়ণ।

শ্ৰোতাই ইমান পৰে। শ্ৰোতাই হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা শুনিলে। এয়া আকাশবাণী তেজপুৰ।

ফুলছবিৰ গীত অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ ৰাজু বেনগেয়া জেণ্টলমেন ফুলছবিৰ এই গীতটি, শিল্পী শ্বাহৰুখ খান আৰু কুমাৰ চানু।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ হিন্দী।

শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ ৰাজু বনগায়া জেণ্টলমেন বোলছবিৰ আন এটি গীত আগবঢ়াইছোঁ শিল্পী কুমাৰ চানু, জলি মুখাৰ্জী আৰু অলকা ইয়াগনিক।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কুমাৰ চানু, ধৰ্মেন্দ্ৰ আৰু দীপা চাহিৰ কণ্ঠত ত্ৰিনেত্ৰ বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰাম শ্ৰেষ্ঠ বোলছবিৰ এটি গীত, জেকি শ্ৰফ, অলকা য়াগনিক আৰু দীপ্তি ভটনাগৰৰ কণ্ঠত।

শ্ৰোতা ইমানপুৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ বিয়লিৰ অধিৱেশনৰো অন্ত পৰিল। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত প্ৰমোদ চন্দ্ৰ টাইড আৰু ৰাজীৱ গগৈ, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়িকা আছিল কৰবী গগৈ। আমাৰ কাইলৈৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 আৰু বিয়লি 5:25 একে মিটাৰ আৰু একে বেণ্ডতে। পুনৰ আপোনালোকৰ মংগল কামনা কৰি প্ৰচাৰণ কক্ষৰ পৰা অনুষ্ঠান সামৰি মই মল্লিকা দত্তই আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।